আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 13 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱন যুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বতোপকাৰে যোগ্যপান কৰা। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।
1: आकाशवाणी समाचार के साथ मैं फरहत नाज़।

0: আকাশ মানে গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব, যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নল'লেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
0: আজিৰ মুকুতামালাৰ কথাখিনি ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
1: নমস্তে বাচ্চো।

তাহানিৰ গীতানুষ্ঠানত সেয়া আছিল অৰ্চনা দাস। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হেমেন দাস আৰু অনিমা ভট্টাচাৰ্যৰ দ্বৈতকণ্ঠৰ এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

হেমেন দাস আৰু অনিমা ভট্টাচাৰ্যৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা কণিকা ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25ৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত গায়ক লক্ষ্মীনাৰায়ণ তাঁতীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 7:20ত প্ৰভাত দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম শুনিবলৈ পাব। নিশা 9:30 ফোন ইন সমিধান, ইয়াত ভাগ ল'ব ঋতুপৰ্ণ দাস আৰু সীমান্ত বাৰ্মাই। পুৱা 8:30 গীতিমালিকাত ভূপেন হাজৰিকা, মিতালী চৌধুৰী, অপূৰ্ব বেজবৰুৱা, দুৰ্গাময়ী বৰা আৰু দিগেন মহন্তৰ কণ্ঠৰ গীত। সন্ধিয়া 7:00 ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া গদ্য সাহিত্য। দিনৰ 11:02ৰ নাটশালা অনুষ্ঠানত কামাখ্যা সভাপণ্ডিত ৰচিত নাট এক প্ৰহৰৰ খেলা, নাটখনিৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ।

আজ দিনৰ 1:10 দেওবৰীয়া নাট্যানুষ্ঠান নিবেদন যোগেশ দাস ৰচিত ধাৰাবাহিক নাট চৌধুৰী পৰিয়ালৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপৰ সমস্যা আৰু প্ৰতিকাৰৰ বিষয়ে ডাক্তৰ জয়ন্ত গগৈৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:30 চেমনিয়ৰ চৰা অনুষ্ঠানত জানো আহা নাটক জন্মদিনৰ উপহাৰ আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আদিৰ বুলনি অনুষ্ঠানত জ্যোতিনাথ বৰদলৈ ৰচিত আলেখ্য মোৰ আই মোৰ দেশ, প্ৰযোজনা বিপুল বৰুৱাৰ। দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান। 8:30 পাশ্চাত্য সংগীত অনুষ্ঠান। বিয়লি 3:05 আৰু নিশা 7:30 আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত এতিয়া আলোচনা গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু সমাধান। ইয়াত ভাগ ল'ব অসীম কুমাৰ বৰা আৰু বিপুল খাটনিয়াৰে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40

মিনিটত আশামণি ৰাহাঙৰ কণ্ঠৰ বৰগীত। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত নগদ চন্দ্ৰ ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ৰাভা গীত। 7:45 সংবাদ চলন্তিকা। নিশা 8:02 এই মাহৰ গীতৰ শিল্পী মৃদুলা দাস, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। 8:10 গজলৰ অনুষ্ঠান। 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ 13 ছেপ্টেম্বৰ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি দেওবাৰে দিনৰ 10 বজাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি অন্তিম দিনা সদস্য আৰু অংশীদাৰ দেশসমূহে সৰ্বাংগীন গোলকীয় বিকাশৰ বাবে ভৱিষ্যত গঢ়ি তোলা বিষয়ৰ সত্ৰত অংশগ্ৰহণ কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত কালি সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীৰ্ঘকালীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি স্পষ্ট কৰিছে। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1386 হৈছেগৈ। আৰু মহিলা টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত যোৱাবাৰ বিজয়ী শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ দেশসমূহে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা, সৰ্বাংগীন গোলকীয় বিকাশৰ বাবে ভৱিষ্যৎ গঢ়ি তোলা বিষয় সত্ৰত অংশগ্ৰহণ কৰিব। এই সত্ৰত অংশগ্ৰহণ কৰিবলগীয়া অংশীদাৰ দেশসমূহ হৈছে বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, কিউবা, মালয়েছিয়া, নাইজেৰিয়া, থাইলেণ্ড, উগাণ্ডা, উজবেকিস্তান আৰু ভিয়েটনাম। এই সত্ৰৰ সামৰণিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজাখাস্তান, ফিলিপাইনছ, ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু বুৰুণ্ডীৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে নাইজেৰিয়া আৰু উগাণ্ডাৰ উপৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ কালি প্ৰথম দিনা সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰথম দিনা সন্মিলনৰ অন্তিম সত্ৰৰ অন্তত এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে। ব্ৰিক্ছৰ ৰাষ্ট্ৰসমূহে আলোচনা, পৰামৰ্শ আৰু কূটনীতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ সংকল্পৰ কথা দোহাৰে। নেতাসকলে লগতে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় তাৰ বাবে যিমান পাৰি সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। সদস্য ৰাষ্ট্ৰসমূহে লগতে বিগত বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব। শ্ৰীমোদীয়ে কয় যে আলোচনাৰ পৰা পুৰণি প্ৰতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ লগতে প্ৰতিনিধিত্ব, উত্তৰদায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে।
1: বদলতে হুয়ে বিশ্ব কা সঞ্চালন পুৰণে সংস্থানো সে নহীঁ কিয়া জা সকতা। রিপ্রেজেন্টেশন, রিসপন্সিভনেস আর রুল মেকিং তিনোঁ মে সুধার আবশ্যক হ্যায়। নিউ দিল্লি ডিক্লারেশন হামারে সাঝা সংকল্প কো স্পষ্ট দিশা দেতা হ্যায়। আব হামারি জিম্মেদারি হ্যায় কি ইন সংকল্পোঁ কো ঠোস পরিণামোঁ মে বদলে।
0: প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ শলাগ লয়। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। তেওঁ কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্যব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীৰ্ঘকালীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত তথা মতৰ পাৰ্থক্য বিবাদলৈ পৰিণত হোৱা উচিত নহয় বুলি স্পষ্ট কৰে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ সুযোগতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োগৰাকী নেতাই বিগত বৰ্ষৰ আগষ্টত টিয়ানজিন বৈঠকৰ পৰা বৰ্তমানলৈ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ বিকাশক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োপক্ষই পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা তথা

পাৰস্পৰিক হিত সাধনৰ সিদ্ধান্তক মানি চলা উচিত। তেওঁ সীমান্ত সম্পৰ্কীয় বিষয়ত ইতিমধ্যে বিদ্যমান চুক্তি তথা বুজাবুজিৰ দিশসমূহ মানি চলাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই সীমা সম্পৰ্কীয় বিষয়ত উচিত আৰু উভয় গ্ৰহণযোগ্য সংকল্পৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে সহযোগিতা বৰ্তাই ৰখাৰ বিষয়ত সহমত পোষণ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কালি ইথিঅপিয়া, মালয়েছিয়া আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ লগতে আবু ধাবিৰ যুৱৰাজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কালি তিনিদিনীয়া সূচীৰে মুম্বাইত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ মুম্বাইৰ এছিয়াটিক ছচাইটি পৰিদৰ্শন কৰাৰ লগতে হিন্দী ভাষাক কেন্দ্ৰ কৰি আয়োজিত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলনত অংশগ্ৰহণ কৰিব। এছিয়াটিক ছচাইটিত গৃহমন্ত্ৰীয়ে শ্ৰী গণেশ জ্ঞান আৰতি শীৰ্ষক এক বিশেষভাৱে প্ৰস্তুত কৰা পুথিৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। তেওঁ লগতে পুথিভঁৰাল পৰিদৰ্শন কৰাৰ উপৰি পুথি সংৰক্ষণাগাৰৰ কাম কাজ পৰীক্ষা কৰিব আৰু উপস্থিত লোকসকলক সম্বোধন কৰিব। আজিৰ সূচী অনুসৰি শ্ৰীশ্বাহে বিকেচিৰ ভাৰত ডায়মণ্ড বাউৰ্ছত এটা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ নৱী মুম্বাইৰ ৱাশীস্থিত চিটকোৰ প্ৰদৰ্শনী কেন্দ্ৰত ৰাজভাষা সন্মিলনত উপস্থিত থাকিব। ইয়াৰ লগতে তেওঁ লালবাগছা ৰাজা দৰ্শন কৰাৰো কাৰ্যসূচী আছে। নেপাল আৰু তিব্বত সীমান্তৰ সমীপত যোৱা 26 আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1386 হৈছেগৈ। বানত ক্ষতিগ্ৰস্ত 8খন জিলাৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে চিনাক্ত কৰা 104টা মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হৈছে। এতিয়াও প্ৰায় 5130 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু বৰ্তমানলৈকে 13700ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ৰাজোৱা, নুৱাকট আৰু ধাদিং জিলাত 3700ৰো অধিক লোক আশ্ৰয় শিবিৰত আছে। ডুবাইত মহিলা টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত এই খিতাপ অৰ্জনৰ যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ 3খন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক 40 ৰানত পৰাস্ত কৰিছিল। আনহাতে শ্ৰীলংকায়ো গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমি ফাইনেলত পাকিস্তানক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। মহিলা এছিয়া কাপৰ ইতিহাসত 7বাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদিও যোৱাবাৰৰ মুখামুখিত শ্ৰীলংকাই 2024ৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰলৈ এছিয়া কাপ জয় কৰিছিল। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অহা মঙলবাৰে আৰু তৃতীয় তথা অন্তিমখন খেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। শ্ৰেয়স আয়াৰে নেতৃত্ব দিবলগীয়া ভাৰতীয় দলত তিলক বাৰ্মা সহ অধিনায়ক হিচাপে থাকিব। পেছ বলাৰ যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু যশ ঠাকুৰক দলক অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে উইকেট কিপাৰ বেটাৰ সঞ্জু ছেমছনৰ দললৈ প্ৰত্যাৱৰ্তন হোৱাৰ লগতে আঘাতৰ পৰা মুক্ত হোৱাৰ পাছত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও দলত অন্তৰ্ভুক্ত হৈছে। লগতে বৈভৱ সূৰ্যবংশীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ এছ ডি প্ৰজ্বল দেৱে ফ্ৰান্সৰ কনষ্টেণ্টিন বিটন কোজমিনৰ সৈতে জুটি বান্ধি ভিয়েটনামৰ ফান থিয়েটাৰত অনুষ্ঠিত স্পৰ্ট ফেষ্টিভেল এ টি পি চেলেঞ্জাৰ প্ৰতিযোগিতাৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। শীৰ্ষ বাছনিপ্ৰাপ্ত জুটিটোৱে কালি অনুষ্ঠিত ফাইনেলত জাপানৰ য়ামাটো চুয়োকা আৰু নাওকি তাজিমাক 6-1, 7-6 ছেটত পৰাস্ত কৰে। প্ৰজ্বল দেৱৰ এয়া কেৰিয়াৰৰ দ্বিতীয়টো এ টি পি চেলেঞ্জাৰটোৰ ডাবলছ খিতাপ। সামৰা পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ আজি অন্তিম দিনা সদস্য আৰু অংশীদাৰ দেশসমূহে সৰ্বাংগীন গোলকীয় বিকাশৰ বাবে ভৱিষ্যৎ গঢ়ি তোলা বিষয়ৰ সত্ৰত অংশগ্ৰহণ কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত কালি সদস্য ৰাষ্ট্ৰসমূহে সৰ্বসন্মতিক্ৰমে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীৰ্ঘকালীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি স্পষ্ট কৰিছে। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1386 হৈছেগৈ। আৰু মহিলা টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মাৰ ভঁৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 26 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 13 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বিতীয়া তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:11:08 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:28:15।

0: আনক আঘাত দিলে সেই আঘাত এদিন নিজেও ভোগ কৰিবা, কথাষাৰ কৈছিল তুলসীদাসে। পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা কুমুদ কলিতালৈ আগবঢ়োৱা হৈছিল ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ সন্মান। দিব্যাংগসকলৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কাৰণে ডি চি পি আৰে আগবঢ়াইছিল চিলড্ৰেন চেম্পিয়ন সন্মান। বৰ্তমান তপোবনৰ সঞ্চালক হিচাপে কৰ্মৰত হৈ থকা কুমুদ কলিতাৰ সৈতে আমি কথা পাতিছিলো শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা সম্পৰ্কে।
1: আমি যেতিয়া শিক্ষকসকল শ্ৰেণীকোঠাত সোমাওঁ, শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পৰাই আচলতে শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো মনোবৈজ্ঞানিক আবেগ, এইটো আচলতে শিক্ষকজন শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগেই আৰম্ভ হয়। চিধা চিধি গৈ পাঠদান প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগে। কম সময়ৰ ভিতৰতে, দুই এক মিনিটৰ ভিতৰতে খবৰ কৰোঁ যে তোমালোকৰ কেনেকুৱা, তোমালোক ভালে আছে নে নাই, তোমালোকৰ ঘৰত সকলো ঠিকে থাকে আছে নে নাই, ঠিক এইধৰণে এটা পৰিৱেশ সৃষ্টি কৰি, যিটো পৰিৱেশে মানে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকৰ কথাখিনি শুনাৰ প্ৰতি আগ্ৰহী কৰি তুলিব, ঠিক তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। অকল শ্ৰেণীকোঠাত চক, ব্লেকবোৰ্ড আৰু কিতাপৰ মাধ্যমেৰে পাঠদান কৰিলেই পাঠদান আকৰ্ষণীয় পৰ্যায়লৈ নাযাব পাৰে। আৰু সেইটো কাৰণে আমি মানে এটা শ্ৰেণীকোঠাত সকলো ছাত্ৰ ছাত্ৰীয়ে একে পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী নাথাকে। আমি শিক্ষকসকলে এনেকুৱা এটা প্ৰয়াস কৰিব নালাগে যাতে আমাৰ যিটো নিজৰ প্ৰয়াস বা নিজৰ আইডিয়লজি, সেইটো যাতে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোকক জাপি দিব বিচৰা নহয়, তেওঁলোকৰ চিন্তা চেতনাক শ্ৰদ্ধা জনাবলৈ আন্তৰিকতা প্ৰদৰ্শন কৰি যদি আমি পাঠদান আৰম্ভ কৰোঁ, তেতিয়াহ'লে পাঠদান প্ৰক্ৰিয়াটো ফলদায়ক হয়। আৰু এটা কথা মই ক'ব খুজিছো যে যেতিয়া পাঠদান কৰা হয় তেতিয়া আমাৰ মূল লক্ষ্যটো হ'ব লাগে পাঠদানৰ যে পাঠ্যপুথিত সকলো পৰীক্ষাৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি পাঠ্যপুথিত থাকে, তাৰ প্ৰশ্ন উত্তৰো পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে। কিন্তু ছাত্ৰ ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী বা উৎসুকতা বৃদ্ধি কেনেকৈ কৰিব পাৰি সেইটোৰ ওপৰতহে গুৰুত্ব দিব লাগে। আমি শ্ৰেণীকোঠাত সোমাই যেতিয়া পাঠদান কৰি থাকিম তেতিয়া যে মই এটা বাক্য কোৱাৰ পিছত দ্বিতীয় বাক্যটো শুনিবলৈ যাতে ছাত্ৰ ছাত্ৰীসকল উৎসুক হৈ থাকে সেই ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এটা কথা চাব লাগিব যে প্ৰতিদিনে বিদ্যালয় ছুটী হ'ব, ছাত্ৰ ছাত্ৰীসকল ঘৰলৈ গুচি যাব, কিন্তু ছাত্ৰ ছাত্ৰীসকল যেতিয়া ঘৰলৈ উভতি যাব তেতিয়া প্ৰত্যেকগৰাকী শিক্ষকে শ্ৰেণীকোঠাত কি ধৰণে পাঠদান কৰিলে, তেওঁলোকৰ পৰৱৰ্তী দিনটোৰ কাৰণে কেনেকৈ প্ৰস্তুত হ'বলৈ শিক্ষকসকলে আহ্বান জনালে, যাতে ঘৰলৈ গৈ থাকোঁতে বাটে বাটে তেওঁলোকৰ এই কথাটো মনত আহি থাকে যে কাইলৈ মই এনেকৈ আহিম, ছাৰক এইটো কথা সুধিম, ছাৰে হয়তো এইটো প্ৰশ্ন কৰিম, ছাৰৰ পৰা এইটো কথা জানিব বিচাৰিম, ঠিক তেনেধৰণৰ মানসিকতা এটা লৈ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পৰিৱেশ যদি কৰিব পাৰি তেতিয়াহ'লে পৰৱৰ্তী দিনটোত ছাত্ৰ ছাত্ৰীসকলে যদি কোনোবাই যে কিবা কাৰণত বিদ্যালয়লৈ নাহিম বুলিও ভাবিছিল, সেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈকে আহিবলৈ চেষ্টা কৰিব।
0: আপুনি যিহেতুকে দিব্যাংগসকলক আপুনি শিক্ষা প্ৰদান কৰি আহিছে আৰু সেইটোৱে আপুনি আজি বহু বছৰৰ পৰা আপুনি জড়িত হৈ আছে, শিক্ষা প্ৰদান কৰোঁতে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় বা কেনেধৰণে পাঠদান প্ৰক্ৰিয়াটো আগবঢ়াই নিবলগীয়া হয়?
1: মই নিজে এজন শিক্ষক হোৱাৰ উপৰি

মানে মোৰ শিক্ষানুষ্ঠানত শিক্ষকতা কৰাৰ উপৰিও এখন বিদ্যালয় মই স্থাপন কৰিছো। আজি এই বিদ্যালয়খনৰ 25 বছৰ অতিক্ৰম কৰিলে এই বিদ্যালয়খনে। ইয়াত মই দৃষ্টি বাধাগ্ৰস্তই হওক বা কথা ক'ব নোৱাৰাই হওক বা লাৰ্ণিং ডিজেবিলিটি থকাই হওক বা অন্যান্য ডিজেবিলিটি থকা যিসকলৰ ভিতৰত এটা প্ৰতিভা আছে, আমি যদিও ভাবো তেওঁলোকৰ ভিতৰত প্ৰতিভা নাই বুলি, আচলতে প্ৰতিভাৰ দিশৰ পৰা কোনো ল'ৰা ছোৱালীকে আচলতে আমি তুলনা কৰিব নোৱাৰো, আৰু তুলনা কৰাটো এটা অপৰাধো।

0: আমি যদিও ভাবো তেওঁলোকৰ ভিতৰত প্ৰতিভা নাই বুলি, আচলতে প্ৰতিভাৰ দিশৰ পৰা কোনো ল'ৰা ছোৱালীকে আচলতে আমি তুলনা কৰিব নোৱাৰো, আৰু তুলনা কৰাটো এটা অপৰাধ। কোনো ল'ৰা ছোৱালী কাৰো লগত তুলনা কৰিব নালাগে, এই কাৰণে যে তেওঁলোক সদায় অতুলনীয় আৰু তেওঁলোকৰ ভিতৰত প্ৰতিভা আছে, আৰু সেই প্ৰতিভাটো কেনেকৈ উলিয়াই আনিব পাৰি। সঁচা অৰ্থত শিক্ষকসকল একো একোজন মনোবৈজ্ঞানিকৰ ভূমিকা পালন কৰিবলগীয়া হয়, আৰু এই ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ মাজত যিটো সুপ্ত প্ৰতিভা আছে আচলতে লাগি থাকিব লাগে। অকল মানে তত্ত্বগতভাৱে পাঠদান কৰিলেই নহ'ব, সিহঁতক আচলতে বিভিন্ন ধৰণে কাউন্সিলিং কৰিব লাগিব, ইণ্টাৰভেনশ্যন কৰিব লাগিব, কৰি যদি সিহঁতে কোনটো দিশত পাৰদৰ্শিতা দেখুৱাব পাৰে বা কোনটো বিষয়ত, তেতিয়াহ'লে নিশ্চয় সফলতা লাভ কৰিব পাৰিম। গতিকে এই ধৰণৰ প্ৰতিভা দিব্যাংগ ল'ৰা ছোৱালীসকলৰ মাজতো আছে, মাত্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগিব বা উপযুক্ত এটা পৰিৱেশ তৈয়াৰ কৰি পাঠদানৰ উপযুক্ত পদ্ধতিৰে আগুৱাই নিব পাৰিব লাগিব। মই এনেকুৱা এটা উদাহৰণ দিব খুজিছো যে আমাৰ শ্ৰেণীকোঠাত আমি যাক হয়তো মূৰ্খ বুলি কওঁ, বুৰ্বক বুলি কওঁ, কলায়ক বুলি কওঁ, এইটো দিব্যাংগ বুলি মই কোৱা নাই, সাধাৰণ পৰ্যায়ৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কৈছো যে তেওঁলোকৰ ভিতৰতেই এনেকুৱা কিছুমান মানে হেৰি আছে, মহান মনীষা আছে, যিসকলে শ্ৰেণীকোঠাত মূৰ্খ বুৰ্বক কলায়ক গালি শপনি খায়ো গোটেই পৃথিৱী জয় কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ভিতৰত মই দুই এটা নাম কৈ দিব খুজিছো যে লুই পেষ্টিয়ৰ, ছাৰ আইজাক নিউটন, টমাছ আলভা এডিছন, চাৰ্লছ ডাৰউইন, লিও টলষ্টয় ইত্যাদি, তেওঁলোকে কিন্তু শ্ৰেণীকোঠাত বুৰ্বক বা মূৰ্খ আখ্যাই পাইছিল বা শিক্ষকৰ গালি শপনি খাবলগীয়া হৈছে। আমাৰ যিটো পৰম্পৰাগত শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তনৰ এটা বিপ্লৱ আৰম্ভ হৈছে। বৰ্তমানৰ ডিজিটেল যুগত কৃত্ৰিম বুদ্ধিমত্তাই য'ত শিক্ষকৰ স্থান ল'বলৈ আগবাঢ়ি আহিছে, গতিকে মই ক'ব খোজো যে সাধাৰণ পৰ্যায়ৰ ল'ৰা ছোৱালীৰ লগতে দিব্যাংগ ল'ৰা ছোৱালীসকলকো সমানে আমাৰ যিটো শিক্ষানীতি ৰাইট টু এডুকেশ্যন এক্ট অনুসৰি বা দিব্যাংগসকলৰ বাবে যিখন আইন আছে ৰাইট টু পাৰ্চনছ উইথ ডিজেবিলিটি এক্ট, সেই আইন অনুসৰি আগবঢ়াই নিয়াৰ যিটো প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানটো আমি অভাৰকাম কৰিব পাৰিব লাগিব।
1: আপুনি দিব্যাংগসকলক শিক্ষাৰ সৈতে জড়িত হৈ আছে, অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেখেতসকলক শিক্ষা প্ৰদান কৰি আছে, সেই কাম আপুনি কৰি যাওক, আমাৰ ফালৰ পৰা শুভকামনা থাকিল। আজিলৈ আপোনাক ধন্যবাদ জনাইছো।
0: ধন্যবাদ।
2: একেদৰে গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক আৰু সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক আৰু প্ৰশাসক তথা ৰাজনীতিবিদ আছিল পৰাগধৰ চলিহা। পৰাগধৰ চলিহাক সেউজ কোঁৱৰ নামেৰে জনা গৈছিল। 42ৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে পৰাগধৰ চলিহাক তেজপুৰ জেলত 3 মাহ বন্দী কৰি থৈছিল। কলকাতাত অধ্যয়ন কৰি থাকোঁতেই কলকাতা ৰেডিঅ'টো এদিনীয়াকৈ প্ৰথম বিহুগীত পৰিৱেশন কৰিছিল পৰাগধৰ চলিহাই। 1970 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনিৰ অধীনত পূব জাৰ্মানীও ভ্ৰমণ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা হোৱাৰ পৰাই 1952 চনলৈকে স্বৰচিত গীতত সুৰ আৰোপ কৰিছিল পৰাগধৰ চলিহাই। শিৱসাগৰ কলেজত প্ৰবক্তাৰূপে যোগ দি এই কলেজখনৰ উপাধ্যক্ষৰ দায়িত্ব বহন কৰিছিল। পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান হিচাপে যোগদান কৰি প্ৰথমগৰাকী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপকৰ আসনত অধিষ্ঠিত হৈছিল। তেখেতে পিয়লি ফুকন, সোণৰূপ নেওচী, সুনীত কুঁৱৰী আদি মঞ্চ নাটকত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এণ্টনি মোৰনাম, চিৰাজ আদি চলচ্চিত্ৰতো অভিনয় কৰিছিল। পৰাগধৰ চলিহাৰ জন্ম হৈছিল 1923 চনৰ 23 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত। মহেশ্বৰ নেওগ আছিল অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যি একেধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি, প্ৰাচাত্য দত্তবিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ অন্যতম এজন আছিল। পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচাত্য তত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে বহল পৰিসৰত মহেশ্বৰ নেওগে বিচৰণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ সম্পাদনা মহেশ্বৰ নেওগৰ অন্যতম সম্পাদনাকৃতি। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত এই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰবক্তাৰূপে যোগদান কৰে। 1974 চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল মহেশ্বৰ নেওগে। ভাৰত চৰকাৰে মহেশ্বৰ নেওগক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল। সংগীত নাটক অকাডেমীয়ে অকাডেমী ফেলোশ্বিপ আগবঢ়াইছিল। 1995 চনৰ 13 ছেপ্টেম্বৰত মহেশ্বৰ নেওগৰ পৰলোক প্ৰাপ্তি হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী ভগত সিঙৰ সহযোগী আছিল যতীন্দ্ৰনাথ দাস। লাহোৰ ষড়যন্ত্ৰ

0: অভিযুক্ত হয়। 1929 চনৰ 14 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল সাহসী ব্যক্তিগৰাকীক। সেই বছৰ 13 জুলাইত তেখেতে কয়দীৰ অধিকাৰৰ দাবীত অনশন আৰম্ভ কৰিছিল। 60-দিনীয়া উপবাসৰ অন্তত 13 ছেপ্টেম্বৰত মাত্ৰ 24 বছৰ বয়সত যতীন্দ্ৰনাথ দাসৰ পৰলোকপ্ৰাপ্তি হৈছিল। ব্ৰিটিছ স্বাধীনতা বিৰোধী আন্দোলনৰ সময়ত অনশনত মৃত্যু হোৱা শ্বহীদসকলৰ ভিতৰত অন্যতমগৰাকী আছিল যতীন্দ্ৰনাথ দাস। ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বলাৰ আছিল শ্বেন ৱাৰ্ন। শ্বেন ৱাৰ্নক 2013 চনত ICC-ৰ ক্ৰিকেট হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হয়। 23 আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বমুঠ 1000ৰো অধিক উইকেট দখল কৰিছিল শ্বেন ৱাৰ্নে। ৱাৰ্ন মূলতঃ লেগ স্পিনাৰ আছিল যদিও নিম্নক্ৰমতো ফলপ্ৰসূ বেটিং কৰিছিল। শ্বেন ৱাৰ্নৰ জন্ম হৈছিল 1969 চনৰ 13 ছেপ্টেম্বৰত। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ গুৱাহাটীত ঐতিহাসিক শ্বিলং সমবায় সমিতি প্ৰতিষ্ঠা কৰা হৈছিল 1904 চনত। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতত এনি বেচান্তে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল 1916 চনত। ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰা হৈছিল 1948 চনত। লোকসভাত লোকপাল বিধেয়ক গৃহীত হৈছিল 1996 চনত। জিলাৰ ঐতিহ্যত আজি কবলৈ লৈছো শোণিতপুৰ জিলাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ সম্পৰ্কে। শোণিতপুৰ জিলাৰ হিমালয়ৰ পাদদেশত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা তথা মানাহৰ পিছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান তৃতীয়খন স্বীকৃত ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পাছতেই নামেৰি অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। এই উদ্যানখনক 1978 চনৰ 17 অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। 1985 চনৰ 18 ছেপ্টেম্বৰত নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে 137 বৰ্গ কিলোমিটাৰ এলেকাৰ সৈতে ইয়াক নামেৰি অভয়াৰণ্য হিচাপে গণ্য কৰা হয়। 1998 চনৰ 15 নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু তেতিয়াই ইয়াৰ সৈতে 75 কিলোমিটাৰ আৰু যোগ কৰা হৈছিল। নামেৰি বনাঞ্চল মূলতঃ ক্ৰান্তীয় চিৰসেউজীয়া আৰু সেমেকা পৰ্ণপাতী বনাঞ্চল। নামেৰিত বহু ধৰণৰ বন্যপ্ৰাণী পোৱা যায়। ইয়াত দেখা পোৱা প্ৰাণীসমূহ হ'ল ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, হৰপহু, ৰাং কুকুৰ, নলগাহৰি, সুগুৰি পহু, মেথুন বনৰীয়া গাহৰি, ভালুক, কলা ভালুক, টুপিমূৰীয়া বান্দৰ, কেৰ্কেটুৱা, গোধা ফুটুকী বাঘ, হেপা, হাতী, গাহৰি নিজা বান্দৰ, দলহৰিণ, বনৰৌ, মদুৱা বান্দৰ, লাজুকী বান্দৰ, শিয়াল, খটিয়া পহু, সেন্দুৰী বান্দৰ ইত্যাদি। ইয়াৰ উপৰিও এই ৰাষ্ট্ৰীয় উদ্যানখনত 300ৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি দেখিবলৈ পোৱা যায়। নামেৰিত দেখা পোৱা উল্লেখযোগ্য চৰাইসমূহ হ'ল গংগা চিলনী, বৰহাইঠা, হেটকপৌ, হাৰুৱা কপৌ, কোলাঙি, মণিয়ৰি, বৰবক, মাজুবক, কনুৱা, বৰশৰালি, শেন চৰাই, ফেঁচা, কেতেকী, লক্ষী ফেঁচা, শামুকভঙা, ঘৰপতাহী, মাছুৰুকা, মৌখাতি, নীলাপাখি, গোবৰ খচৰা, ধনেশ, বাঁহৰটোকা, ভৰতপক্ষী, কেশৰাজ, কাঠশালিকা, ৰূপহী, ৰাজকোঁৱৰ, তেলিয়াখাৰেং, ডাউক, ঢাপলিকা, নলখাগৰি, দলমৰা, ইটাগুৰীয়া নাচনী, নাচনী চৰাই, টিকটিক চৰাই, ধোঁৱাবৰণীয়া নলচুপি, ৰূপহী চমকা, ফুলটোকা, বনচিৰিকা, ভাটৌ, দেওহাঁহ, চাকৈ চকুৱা, হয়কলি, কণামুচৰি ইত্যাদি। এই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ সৰীসৃপ প্ৰাণীও পোৱা যায়। এইসমূহৰ ভিতৰত ৰজা ফেটি, ফেটিসাপ, গোৱালাসাপ, অজগৰ, মুচুৱাগুম ইত্যাদি। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত 600ৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়। উল্লেখযোগ্য প্ৰজাতিসমূহ হ'ল গমাৰী, তিতাচপা, অমাৰী, বগীপমা, ললিপমা, আজাৰ উৰিয়াম, ভেলু, ভেলকুৰ, ৰুদ্ৰাক্ষ, বন জলকীয়া, হাতী পয়লা, খকন নাহৰ, পানীভেৰ, বান্দৰ ডিমা ইত্যাদি। ইয়াৰ উপৰিও এই বনাঞ্চলত ৰং বিৰঙৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা প্ৰচাৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিত হৰিনামেৰে মুখৰিত ৰাজ্য ভট্টদ্ৰৱা, মাজুলী, বৰপেটা, শুৱালকুছি, থান, সত্ৰ নামঘৰত ধৰ্মীয় কাৰ্যসূচী। তেজপুৰ বিশ্ববিদ্যালয়ৰ NCC কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতিগৰাকী নাগৰিকৰে যৌথ দায়িত্ব। ব্ৰিক্সত গৃহীত দিল্লী ঘোষণা পত্ৰ, উগ্ৰবাদৰ বিৰুদ্ধে সদস্য ৰাষ্ট্ৰই দিব ঐক্যবদ্ধ যুঁজ, আলোচনা কূটনৈতিক পথে আটাইতকৈ কাৰ্যকৰী দীৰ্ঘম্যাদী পথ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ বাৰ্তা, যুদ্ধ কেতিয়াও সমস্যা সমাধানৰ পথ হ'ব নোৱাৰে, ঘোষণা পত্ৰত স্থান লাভ বিশ্বজুৰি চলা শুল্ক যুদ্ধ, আন্তঃ সীমা বিবাদ, চীন, ৰাছিয়া, ইৰাণক একেখন মঞ্চত বহুৱাই পাকিস্তানৰ কঠোৰ বাৰ্তা ভাৰতৰ। আমি কাৰো বিপক্ষে নহয়, সকলোকে লৈ আগুৱাই যাব বিচাৰো বুলি জিনপিঙক কাষত লৈ ৰাষ্ট্ৰসংঘত পৰিৱৰ্তনৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ব্ৰিক্স সদস্য ৰাষ্ট্ৰসমূহে নিজ নিজ দেশীয় মুদ্ৰাৰে চলাব বাণিজ্য, ডলাৰ আধিপত্য ৰোধৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মাৰ্কিন

অর্থনৈতিক গৰিহণা ব্রিক্সর আমেরিকার আধিপত্যক প্রত্যাহ্বান জানায় দিল্লির একেখন মঞ্চতে প্রধানমন্ত্রী নরেন্দ্র মোদী, ভ্লাদিমির পুতিন আর জিনপিং। নিশা শোণিতপুর রঙাপাৰাত ভয়াবহ পথ দুর্ঘটনা, ইকো ট্রাকর মুখামুখি সংঘর্ষত একেখন গাঁৱৰে পাঁচজন যুবকর মৃত্যু, চাকরি প্রলোভনেরে বিটিসির প্রাক্তন অধ্যক্ষের নেতৃত্বত কোটি কোটি টাকা ধন সংগ্রহ। বিশ্বত এটা খড়গৰ গড়ৰ সংখ্যা হলগৈ 4,075টা, 80% সংরক্ষণের অভিলাষ কাজিরঙার, রাষ্ট্রীয় উদ্যানত আছে মুঠ 26 কৰো অধিক গড়। খেলৰ পিছত ভাৰত আফগানিস্তানৰ আজি প্ৰথমখন টি টুৱেণ্টি মেচ, ইউ এছ অপেন টেনিছ টুৰ্ণামেণ্টত পুৰুষৰ ছিংগলছত ফাইনেলত জেৰেবৰ সন্মুখত শ্লেটুন, মহিলাৰ এছিয়া কাপ ক্ৰিকেট টুৰ্ণামেণ্টত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰত, আনহাতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকীত সুপ্ৰিয়াৰ হেট্ৰিক, দক্ষিণ কোৰিয়াক 5-1 হৰুৱাই চূড়ান্ত যুঁজত ভাৰত, পাকিস্তানৰ বিৰুদ্ধে ক্লিন চুইপ ইংলেণ্ডৰ এজবাৰ্ষ্টনত যুঁজ দিও হাৰিল বাবৰ বাহিনী। প্ৰশ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল, আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছো, নমস্কাৰ।

0: ধৰা নহয়, 140-90 প্লাছ ইজ হাইপাৰটেনশ্যন।
1: এতিয়া এই হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপৰ সমস্যাটো আপুনি বয়সস্থ মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা পায় নেকি?
0: হয়,
1: গতিকে বয়সৰ লগে লগে সি এই মানে ৰক্তচাপটোৰ বৃদ্ধি হোৱাটো কিবা এটা স্বাভাৱিক লক্ষণ?
0: হয় হয় হয়, এইটো স্বাভাৱিক লক্ষণ, কাৰণ প্ৰেছাৰ আমি দেখিবলৈ পাওঁ যে বয়সীয়ালসকলৰ মাজত বেছি দেখিবলৈ পোৱা যায়, কাৰণ বয়স বঢ়াৰ লগে লগে শৰীৰৰ যিবোৰ আমাৰ ধমনি আছে, শিৰা বা ধমনি, সেইখিনি যিটো থিকনেছ, যিটো ৰিলেক্সেশ্যনৰ যিটো
1: ইলাষ্টিচিটি
0: থাকে, সেইখিনি কমি যায়। গতিকে কি হয়, আমাৰ পেৰিফেৰাল যিটো ৰেজিষ্টেঞ্চ থাকে, সেই ৰেজিষ্টেঞ্চটো বাঢ়ি যায়, হাৰ্টটো অলপ একধৰণে কঠুৱা হৈ আহে, গতিকে কষ্ট বেছি পৰিমাণে কষ্ট কৰিবলগীয়া হয়, গতিকে প্ৰেছাৰো তেনে সেই হিচাপে বাঢ়ি গুচি যায়। সেইটোৱে কাৰণ থাকে মূলত, আৰু যদি তাৰ লগত তেখেতৰ বেলেগ অসুখ যেনেকৈ ডায়েবেটিচ বা কলেষ্ট্ৰল এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে, তেতিয়াও আমি অকণ সেইটো মানে পিছৰ বয়সত বেছিকৈ দেখিবলৈ পোৱা যায়, গতিকে প্ৰেছাৰো সেইখিনি সময়ত বাঢ়ি আহে।
1: এই ক্ষেত্ৰত যিবিলাক ক্ৰীড়াবিদ বা যিসকলে বডি বিল্ডিং কৰে বা এই ধৰণৰ ক্ৰীড়াৰ লগত জড়িত, তেওঁলোকৰ ক্ষেত্ৰত অকণমান এই পৰিৱৰ্তনটো বেলেগ ধৰণৰ হ'ব পাৰে নেকি?
0: হ'ব পাৰে ডেফিনেটলি, কাৰণ এতিয়া আপুনি দুটা কথাই ক'লে যে বডি বিল্ডিং কৰাটো এক ধৰণৰ আৰু বেলেগ এটা বিভাগ হৈ যাব, আৰু যিখিনি এথলিট হয় তেওঁলোকৰ বিভাগটো বেলেগ হৈ যাব। গতিকে এথলিটৰ যিখিনি তেওঁলোকৰ কাৰ্ডিঅ' এক্সাৰচাইজখিনি থাকে, তেওঁলোকে ৰানিং হওক, চুইমিং, চাইক্লিং এনেকুৱা ধৰণৰ, তেতিয়া সেইখিনি বস্তু বিশেষকৈ হাৰ্টৰ কাৰণে বহুত সময়ত মানে উপকাৰী নিচিনাকৈ হেৰি হয়, গতিকে তেওঁলোকৰ প্ৰেচাৰটো ডেফিনেটলি ভাল থাকে। বডি বিল্ডাৰসকলৰ লাইফষ্টাইলটো অকণ বেলেগ থাকে, তেওঁলোকৰ খাদ্যভাগ বেলেগ থাকে, গতিকে তেওঁলোকৰ বহুত সময়ত এক্সট্ৰা মেডিচিন বা তেনেকুৱা ধৰণৰ ব্যৱহাৰো কৰে, যিটো কাৰণে প্ৰেচাৰ হাই থাকিব বা সোনকালে অহাও দেখিবলৈ পোৱা যায়, সেইটো ডিফাৰেঞ্চ থাকে তেওঁলোকৰ মাজত। আৰু বয়স হিচাপে যেতিয়া কৈছে, ইউজুৱেলি 35 এজৰ বয়সৰ পিছত আমি অলমষ্ট ইয়েৰলি আমি চেক আপ এটা কৰিবলৈ কওঁ যে প্ৰেচাৰ যদিও নাই বা তেওঁৰ একো লক্ষণ বা একো অনুভৱো কৰা নাই, তথাপিতো প্ৰেচাৰটো চোৱা ষ্টাৰ্ট কৰি দিব লাগে। আৰু তাৰো কম বয়সত চাবলৈ গ'লে একচুৱেলি 18-20 বছৰমান বয়স যেতিয়া হয়, সেইখিনি সময়ৰ পৰা আমাৰ প্ৰেচাৰটো ইউজুৱেলি 120 মানে নৰ্মেল এডাল মানুহৰ নিচিনা হৈ পৰে, গতিকে সেইখিনি লেভেলৰ পৰা এটলিষ্ট দুবছৰত এবাৰ হ'লেও চালে ভাল।
1: এতিয়া আমিতো লক্ষণবিলাক যদি আমি আলোচনা কৰোঁ যে এজন মানুহৰ ৰক্তচাপ বৃদ্ধি পাইছে চোৱাও নাই, তেওঁ কি কি লক্ষণ বা অসুস্থ অৱস্থাটো কেনেকুৱা লক্ষণ দেখুৱায়?
0: হয়, বেছিভাগ সময়তে হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপৰ একো লক্ষণ নাথাকে, সেইকাৰণে ইয়াক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। কিন্তু বহুত সময়ত মানুহে যেনেকৈ মূৰৰ বিষ বা মূৰটো পাতল লগা, মূৰ ঘূৰোৱা, এনেকুৱা বিভিন্ন ধৰণৰ কমপ্লেইন বা অসুবিধা পায় বুলি ভাবে, আৰু সেইখিনি সময়ত প্ৰেছাৰটো চোৱাৰ সময়ত দেখে যে বহুত বেছিকৈ থাকে বা হাই থাকে। চাইণ্টিফিকেলি তেনেকৈ ডাইৰেক্ট ৰিলেশ্যন একো দেখা নাই কেতিয়াও, এইটোৱে তাৰ লক্ষণ বুলি কেতিয়াও কোৱা নাই, কিন্তু হ'ব পাৰে মানে মানে ধৰি লওক এনজাইটিটো হোৱাৰ কাৰণে বা ষ্ট্ৰেছ লোৱাৰ কাৰণে সেইখিনি সময়ত তেওঁৰ প্ৰেছাৰ বাঢ়িছে, বহুত সময়ত তেনেকুৱা হয়। বেছিভাগ সময়তে প্ৰেছাৰ আমি যেতিয়া মেজাৰ কৰোঁ বিপি মেচিনেটাৰে, তেতিয়াই গম পোৱা যায় যে প্ৰেছাৰটো হাই বা কম আছে, বেছিভাগ সময়ত একো লক্ষণ নাথাকে।
1: আৰু যিগৰাকী মানুহৰ ধৰকচোন প্ৰেছাৰ দিনটোৰ অন্য সময়ত নৰ্মেল থাকে, কিন্তু স্বাভাৱিক অৱস্থাৰ পৰা তেওঁৰ মাজে মাজে হয়তো হাই ৰুমি থকা হয়, যিটো আপুনি ষ্ট্ৰেছ বা মানসিক চাপ অথবা অন্য কিবা কাৰণ, কেতিয়াবা কিবা খোৱাৰ কাৰণে তামোল খাইছে, কিবা খাইছে, এনেকুৱাৰ পিছত দেখিছোঁ মানুহজন ঘামিছে, খুব বেছি গৰম পাইছে তেওঁ বা খুব বেছি গৰমত খোজকাঢ়ি আহিছে, তেনেকুৱা এই যে ইৰেটিক প্ৰেছাৰৰ উঠা নমা হয়, সেইটো কিবা অসুস্থতাৰ লক্ষণ নেকি?
0: কিছুমান ক্ষেত্ৰত হয়, কাৰণ আমাৰ ব্লাড প্ৰেছাৰ এটা ডাইনেমিক ভেলু হয়, কাৰণ সকলো সময়তেতো ডেফিনেটলি 120-80 হৈ নাথাকে, ডাইনেল ভেৰিয়েশ্যন থাকে। যেনেকৈ আমি মৰ্ণিং যেতিয়া ৰাতিপুৱা হাৰ পোৱা হয়, সেইখিনি সময়ত ইউজুৱেলি প্ৰেছাৰটো বাঢ়িবলৈ লয়, কাৰণ আমাৰ বডিত যিটো কৰ্টিছল হৰমন থাকে সেইখিনি সময়ত বাঢ়ি আহে, গতিকে ইউজুৱেলি মৰ্ণিং পুৱাৰ ভাগত প্ৰেছাৰটো বেছি থাকে। তাৰ পিছলৈ যেতিয়াই মানুহজনে অকণমান ষ্ট্ৰেছ লয় বা খোৱা বোৱা কৰে, এক্সাৰচাইজ কৰে, তেনেকুৱা ধৰণৰ সময়ত তেওঁৰ প্ৰেছাৰটো বাঢ়ে, ধৰি লওক অফিচৰ ষ্ট্ৰেছ হওক বা কিবা বেলেগ ষ্ট্ৰেছ হওক, সেনেকুৱাখিনি সময়ত বাঢ়িব পাৰে। ৰাতি শুই যোৱা সময়ত ইউজুৱেলি প্ৰেছাৰটো 10-20 মিলিমিটাৰ মান ইজিলি কমি থাকে, এনেকুৱা ধৰণৰ থাকে। গতিকে এটা নৰ্মেল ডাইৰেক্ট ভেৰিয়েশ্যন এটা থাকেই, চবৰে থাকে, আৰু তাৰ ওপৰত ডিপেণ্ড কৰে তেওঁ, যেনেকৈ আপুনি ক'লে সেইখিনি সময়ত যদি কিবা এটা ষ্ট্ৰেছ ৰিলেটেড কিবা এটা ফেক্টৰ আছে, খুব এক্সাৰচাইজ কৰে আহিছে, ডেফিনেটলি হেজ এ নৰ্মেল এটা ফিজিঅলজিকেল এটা ফেনমেনন য'ত প্ৰেছাৰটো বাঢ়ে,
1: মানে সেইটো সাধাৰণ অৱস্থাৰ পৰাও সেইটো হ'ব পাৰে। কিন্তু এনেকুৱাও হ'ব পাৰে নেকি যে মানুহজনৰ প্ৰেছাৰ নৰ্মেলেই আছে, তেওঁ হয়তো দিনটোৰ বিভিন্ন সময়ত বা ৰেগুলাৰলি তেওঁ চেক আপ কৰি থাকোঁতে নৰ্মেল পাইছে, হঠাৎ তেওঁৰ কেতিয়াবা প্ৰেছাৰ বহুত বেছি হাই হৈ গ'ল, এনেকুৱা হঠাৎ হ'ব পৰা কথা আছে নেকি?
0: হঠাৎ তেনেকুৱা ধৰণৰ হ'ব পাৰে, নোহোৱা নহয় কিছুমান ক্ষেত্ৰত, কাৰণ আমি সকলো সময়তেতো জুখি নাথাকোঁ। এনেকুৱা হয় যে যদি বয়সৰ ফালে আমি চাওঁ, এৰাউণ্ড কোৱা হয় যে 55 ইয়েৰ্ছৰ

0: আছে দিয়া মানুহ থাকে, তেতিয়া হয়তো যেনেকৈ আগৰ বছৰত প্ৰেছাৰ নাছিলে, এই বছৰত মোৰ প্ৰেছাৰ আছে, সেইটো হ'ব পাৰে, কাৰণ ইমান ফ্ৰিকুৱেণ্টলি মানে বস্তুটো বাঢ়ি যায়। গতিকে কেতিয়াবা বেলেগ এক্সটাৰ্নেল যিখিনি ফেক্টৰ, ষ্ট্ৰেছেই মেইনলি, ষ্ট্ৰেছৰ কাৰণে হওক বা তেওঁ দুখ পাইছে, তেওঁ হয়তো বেলেগ কিবা মেডিচিন লৈ আছে যিটোৰে বা তেওঁ নিমখৰ পৰিমাণটো কম নোপোৱাকৈ তেওঁ বেছিকৈ লৈছে, তো এনেকুৱা ধৰণৰ বিভিন্ন কণ্ডিশ্যনত সঁচাকৈ মানে প্ৰেছাৰ নৰ্মেল অৱস্থাৰ পৰা বাঢ়ি থাকিব পাৰে,
1: বাঢ়ি যাব পাৰে, বাঢ়ি থাকিব পাৰে। এতিয়া দ্বিতীয় অংশটোলৈ আহোঁ, মানুহজনৰ হাইপাৰ টেনশ্যন আছে, আপুনি যিটো ক'লে যে 90ৰ ওপৰত গ'ল তলৰ পিনে আৰু ওপৰৰ পিনেও 140 পাৰ হৈ গৈছে, অৰ্থাৎ তেখেত এজন হাইপাৰ টেন্স পেচেণ্ট। তেনেকুৱা ক্ষেত্ৰত আমি প্ৰথমতে এজন চিকিৎসক হিচাপে তেখেতক আপুনি কি ধৰণে চিকিৎসাটো আগবঢ়াব?
0: যদি কোনোবা এজন ৰোগী পেচেণ্ট হিচাপে যদি আহি পেলাই কয় যে তেখেতৰ বা পোৱা হৈছে যে তেখেতৰ প্ৰেছাৰ 140-90 আছে, তেতিয়া আমাৰ ফালৰ পৰা চেষ্টা থাকে যে আমি তেখেতৰ সেই কাৰণটো কি কাৰণে বাঢ়ি আছে, বা বৰ্ডাৰ লাইন বুলি কোৱা হয় যে 140-90 আমি ক'ব পাৰোঁ যে বৰ্ডাৰ লাইন, যেনেকৈ এইটো এটা ডাইনেমিক ভেলু। আমি দুই তিনিটা অকেজনত যদি ষ্টিল আমি 140-90 ওপৰত পাইছোঁ, তেতিয়াহে একচুৱেলি মানুহজনক কইন কৰা হয় যে তেওঁ প্ৰেছাৰ আছে, হাই প্ৰেছাৰ আছে, আদাৰৱাইজ এটা ৰিডিং এনেও ভুলতো হয়তো আহিব পাৰে। চ' প্ৰেছাৰ চাবলৈ সেইকাৰণে ধৰি লওক অকণমান দেৰি ৰেষ্ট লৈ পেলাই চাবলগীয়া হয়। যদি আমি এবাৰ হাই পাইছোঁ তেওঁক, আমি অকণমান দেৰি পিছত ধৰি লওক 5-10 মিনিটৰ পিছত আকৌ অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত আকৌ এবাৰ চাবলগীয়া হয়। আৰু প্ৰথম অৱস্থাত আমাৰ যিখিনি কৰিবলগীয়া থাকে, আমি ৰুটিন টেষ্টখিনি কৰাৰ পিছত তেওঁক লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে এডভাইচ প্ৰথমতে কৰা হয়। যদি লাইফষ্টাইল মডিফিকেশ্যনত তেওঁৰ ইম্প্ৰুভ হোৱা নাই, তেতিয়াহ'লে আমি মেডিচিনৰ কথাটো ভাবিব লাগিব। যদিহে 140-90 ৰেঞ্জত বা ওচৰ পাজৰে আছে, যদি খুব বেছি আছে, ধৰি লওক প্ৰথম ৰিডিঙতে আমি 160 বা 100 এনেকুৱা ধৰণৰ এটা ভেলু পাইছোঁ, সেইটো তেতিয়া আমি ষ্টেজ 2 হাইপাৰটেনশ্যন বুলিয়ে কওঁ। গতিকে তেনে পৰ্যায়ত আমি জীৱনশৈলী বা লাইফষ্টাইলৰ লগতে মেডিচিন এই একেটা সময়তে ষ্টাৰ্ট কৰিবলৈকে এডভাইচ কৰা হয়।
1: এতিয়া আপুনি কৈছে লাইফষ্টাইল মডিফিকেশ্যন অৰ্থাৎ জীৱনশৈলী, অৰ্থাৎ ইয়াত খাদ্যৰ কথাটোতো আহিবই, এক্সাৰচাইজৰ কথাটো আহিব, কওকচোন কি কি কৰিব লাগে মানুহে?
0: এতিয়া জীৱনশৈলী বুলি ক'লে আমাৰ এতিয়া আমি যদি কাৰকখিনিয়ে চাওঁ, যেনেকৈ আমাৰ ইনএক্টিভিটিৰ কাৰণে এক ধৰণে প্ৰেছাৰ বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে, এক্সাৰচাইজ কম হোৱাৰ কাৰণে, ওজন বঢ়াৰ কাৰণে, স্মকিং বা এক্সেছিভ এলকহল যদি ব্যৱহাৰ কৰা হয়, তেনেকুৱাবিলাকৰ কাৰণে প্ৰেছাৰ কাৰক হয়। গতিকে এই গোটেইখিনি ফেক্টৰ ৰিমুভ কৰিবলগীয়া হ'ব। এতিয়া জীৱনশৈলীৰ পৰা যদি তেওঁ তেনেকুৱা ধৰণৰ বদ অভ্যাস আছে বা তেনেকুৱা ধৰণৰ এক্সেছিভ তেওঁ স্মকিং কৰি আছে বা এলকহল লৈছে, সেইখিনিৰ পৰা বিৰত থাকিব লাগিব। তাৰপিছত আপোনাৰ যেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধৰি লওক আপুনি সুধিলে, খোৱা বোৱাৰ ক্ষেত্ৰত আমি ডেছ ডায়েট বুলি কওঁ, সেইটো ডায়েটৰী এপ্ৰ'চটো ষ্টপ হাইপাৰটেনশ্যন, য'ত বিশেষকৈ ভেজিটেবলছ, ফ্ৰুটছ সেইখিনি বেছিকৈ ল'বলৈ কোৱা হয়, লিন প্ৰটিন যিটো থাকে বা ল' ডায়েৰী, ল' ফেট ডায়েৰী প্ৰডাক্ট যিখিনি থাকে, তেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কোৱা হয়। আৰু যিখিনি ফেট, জেনেৰেলি চেচুৰেটেড ফেটছ বা ট্ৰান্স ফেট বুলি যিটো কওঁ, মানে আইডিয়েলি বুজিবলৈ হ'লে যিবোৰ ফাষ্ট ফুড, ট্ৰান্সফেটটো ইউজুৱেলি তেনেকুৱা ধৰণৰ বস্তুত বিশেষকৈ থাকে, যিটো ভজা তেলতে ভাজি থকাকৈ যিটো কৰা হয়। ছেকেণ্ড হৈ গ'ল চেচুৰেটেড ফেট, যেনেকৈ বাটাৰ, ঘি, ক্ৰীম, ডালডা, এনেকুৱা ধৰণৰ বস্তুবিলাক, সেই বস্তুবিলাক এভইড কৰিবলৈ।
1: কিন্তু তাৰ মাজত মই কথা কওঁ, আমাৰ ইণ্ডিয়ান খোৱা যিটো আমাৰ পদ্ধতি, তাৰ ভিতৰত ঘিউ, এই শব্দটো আমি জানো, ঘি, ঘিটো এই ক্ষেত্ৰত মানে খুব অপকাৰী নহয় নেকি?
0: ঘিউ অপকাৰী হয়, ঘিউটো আমি চেচুৰেটেড ফেটতে ধৰিম,
1: তাৰ ভিতৰত
0: ডেফিনেটলি সেইটো এভইড কৰিব লাগে, খুব এক্সেছিভ এমাউণ্টত ডেফিনেটলি এভইড।
1: আৰু এই যে আপুনি ক'লে এইখিনি, তাৰ ভিতৰত আপুনি এটা কথা উল্লেখ কৰে না, নিমখ,
0: হয়,
1: প্ৰেছাৰৰ লগত, হাই ব্লাড, বিশেষকৈ হাইপাৰটেনশ্যনৰ লগত নিমখৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি সকলোৱে কয়, এই সম্পৰ্কটো কেনেকুৱা কওকচোন?
0: নিমখৰ আমি জেনেৰেলি সকলোকে এডভাইচ কৰোঁৱেই যে নিমখ আৰু তেল, এই দুইবিধ বস্তু একচুৱেলি কমাব লাগে। গতিকে নিমখৰ ক্ষেত্ৰত হৈ গ'লে আমাৰ যিটো শৰীৰৰ যিখিনি পৰিমাণ ডেইলি ইউজৰ কাৰণে লাগে, সেইটো বহুতেই কম, এৰাউণ্ড 2.5 grams পাৰ ডে হৈছিলে। কিন্তু আমি যিখিনি খাদ্যভাস আমাৰ থাকে, এজ ইউজুৱেল আমাৰ ইণ্ডিয়ান কুজিনছতে হওক, বহুত পৰিমাণে থাকে, ইভেন 15 মানলৈকে থাকে, 15 মিলিগ্ৰামলৈকে থাকে। গতিকে সেই পৰিমাণটো আমি কাট ডাউন কৰিব পাৰিব লাগে। আমি যেনেকৈ যদি কেইবাবিধো একেলগে খাদ্য লৈছোঁ, তেতিয়াহ'লে ডেফিনেটলি আমাৰ নিমখ কম কমকৈ হ'লেও বহুতখিনি আহি যায়। আৰু ডাইৰেক্ট যিখিনি নিমখে আমি কেঁচা যদি নিমখে খাইছোঁ, বা আমি বোলে আচাৰ বা পাপৰ এনেকুৱা ধৰণৰ বস্তুবিলাক লৈছোঁ য'ত নিমখৰ পৰিমাণটো খুব বেছি থাকে, তেতিয়াহ'লে সেইটো মানে গম নোপোৱাকৈ সেইখিনি শৰীৰত সোমাই যায় আৰু আল্টিমেটলি প্ৰেছাৰ হেৰি কৰে। নিমখে যিটো প্ৰক্ৰিয়াত প্ৰেছাৰ বঢ়ায়, সেইটো হ'ল মেইনলি তেওঁলোকে কিডনীৰ আৰু আমাৰ কি হয়, ৱাটাৰ ৰিটেনশ্যন কৰে। চ' ৱাটাৰ ৰিটেনশ্যন কৰাৰ লগে লগে কি হয়, প্ৰেছাৰ যিটো আমাৰ বাঢ়ে, ৱাটাৰ ৰিটেনশ্যনৰ কাৰণে বডিত, সেইটো কাৰণে প্ৰেছাৰটো একচুৱেলি বঢ়ায়।
1: মানে মূল মূল ইয়াতে এলিমেণ্টটো ছডিয়াম নেকি?
0: হয়, ছডিয়াম,
1: ছডিয়াম,
0: ছডিয়াম।
1: গতিকে ছডিয়াম থকা যিকোনো ঔষধে সেইটো কৰিব তেতিয়াহ'লে?
0: ডেফিনেটলি কৰে, কাৰণ আমাৰ যেনেকৈ পেইন কিলাৰ হওক, পেইন কিলাৰটোতো আমাৰ হেৰি থাকে, ছডিয়াম থাকে, সেইকাৰণে থাকিব, পেইন কিলাৰ পোৱা সময়ত প্ৰেছাৰ

0: থাকে, সো তেনেকুৱা ধৰণৰ ডেফিনেটলি ৰিলেশ্যন থাকে।
1: হয়, আপুনি গোটেইখিনি যিখিনি কণ্ট্ৰল কৰাৰ কথা ক'লে, তাৰ লগত LDL বুলি কথাটোৰ কিবা সম্পৰ্ক আছে নেকি?
0: সেইটোৰ কথা ক'বলৈ গ'লে আমি সেইটো কথা কলেষ্ট্ৰলৰ আমি যিটো লিপিড প্ৰফাইল বুলি কওঁ, লিপিড প্ৰফাইলৰ এইটো এধৰণৰ হেৰি, LDL হ'লেও ডেন্সিটি লিপৰ প্ৰটিন। LDLৰ ডাইৰেক্টলি ৰিলেশ্যন দেখিবলৈ পোৱা গৈছে বিভিন্ন পৰীক্ষা হেৰিত, য'ত LDL যদি বাঢ়ি থাকে তেতিয়াহ'লে হৃদৰোগজনিত যিবিলাক কাৰণ থাকে, কলেষ্ট্ৰল বিশেষকৈ মানে জমা হয় হাৰ্টৰ আমাৰ তেজৰ নলীবিলাকত হওক, মানে কলেষ্ট্ৰল নিচিনা বস্তু জমা হয় আৰু বন্ধ কৰি দিব পাৰে, সৰু কৰি দিব পাৰে, যাৰ কাৰণে চিম্পটম হয়। যদি হাৰ্টত হয় হাৰ্ট এটেক কৰে, যদি ব্ৰেইনত হয় তেতিয়া ষ্ট্ৰোক বা মানে ব্লিডিং কৰিব পাৰে।
1: তাৰ লগত প্ৰেছাৰৰ কিবা সম্পৰ্ক আছে নেকি?
0: ডেফিনেটলি থাকে, যেতিয়া কলেষ্ট্ৰলটো বাঢ়ে তেতিয়াও, কলেষ্ট্ৰল যদি বডিত বাঢ়ি থাকে চৰ্বিযুক্ত আহাৰ কাৰণে যেনেকৈ ক'লোঁ, তেতিয়াও আমাৰ কি হয় প্ৰেছাৰ বাঢ়ি থাকে, কাৰণ ভেচেলবিলাকৰ আমাৰ ৰেজিষ্টেঞ্চটো বাঢ়ি যায়। চ' সেইটো এটা ৰিজন থাকে ডেফিনেটলি।
1: হয়, গতিকে আপুনি যিটো কৈছে যে মানুহে ব্লাড প্ৰেছাৰটোৱে চেক কৰা নহয়, তেওঁ লিপিড প্ৰফাইলটো, কলেষ্ট্ৰল লেভেলটো আৰু বিভিন্ন ধৰণৰ HDL, LDL এই ধৰণৰ কথাবিলাকো তেওঁ লিপিড প্ৰফাইলটো মাজে মাজে চেক কৰি থকা
0: উচিত।
1: বিশেষকৈ যিসকল অসুস্থ বুলি আমি মানে মাৰ্ক, যিসকল হাইপাৰটেনছন
0: আমি ৰুটিন চেকআপ বুলি যদি ক'ব যাওঁ, যদি প্ৰেছাৰ আছে তেতিয়াহ'লে অকল বিপিটো চোৱাটোৱে তেওঁৰ কাৰণে হেৰি নহয়, তাৰ লগতে তেওঁ লিপিড প্ৰফাইলটো ডেফিনেটলি চাব লাগিব, কিডনী ফাংচনটো তেওঁ চাব লাগিব, যেনেকৈ আমি ক্ৰিয়েটিনিন কৰোঁ, ৰুটিন ইউৰিন টেষ্টটো কৰোঁ, তেওঁ সেইটো চাব লাগিব, এখন ECG কৰি চাব লাগিব। অলৰেডি হাৰ্টত কিছুমান চেঞ্জেছ আহে, প্ৰেছাৰ যদি বহুত সময়ৰ পৰা আনকণ্ট্ৰল হৈ থাকে, সেইখিনি আছেনে নাই সেইখিনি চাব লাগিব। লগতে কেতিয়াবা মানুহজনৰ চুগাৰ থাকে, গতিকে বহুত সময়ত লক্ষণ থাকিলেও বা নাথাকিবও পাৰে, গতিকে চুগাৰটো আমি ৰুটিনলি সেইখিনি সময়ত পৰীক্ষা কৰি চাব লাগে। যিখিনি হাইপাৰটেনছিভ হয় একচুৱেলি তিনিমাহত তেওঁলোকক
1: তিনিমাহতেই চাব লাগে। হয় হয়, এই সৰু সৰু কথাবিলাক আমাৰ শ্ৰোতাৰ কাৰণে খুব প্ৰয়োজন। কোনোবা যদি উচ্চ ৰক্তচাপত ভুগি আছে তেতিয়াহ'লে তেখেতে লিপিড প্ৰফাইলটো, BP এইখিনি বা হাৰ্টৰ এটা চেক আপ কৰা, এইখিনি বস্তু তিনিমাহৰ মূৰে
0: মূৰে মূৰে মূৰে কৰিব লাগে। আৰু এনেই প্ৰেছাৰ যিটো মানে মাপা হয় সেইখিনি এমাহৰ মূৰে মূৰে কৰিব লাগে বুলি কয়, কিন্তু যিখিনি ব্লাড টেষ্ট হওক বা আনুষংগিক টেষ্টখিনি, সেইখিনি তিনিমাহ বা ছমাহৰ মূৰে মূৰে কৰিব লাগে।
1: এতিয়া উচ্চ ৰক্তচাপ থকা মানুহে কি কি ধৰণৰ খাদ্য, আপুনিতো নিমখ বা অন্যান্য কথা কৈছে ইয়াতে, তাৰ লগতে ধৰকচোন ফল মূলটো খাব পাৰে নিশ্চয়, তাত আপুদিনা শাক পাচলি খাব পাৰে, তাৰ লগতে তেওঁ এই ধৰণৰ গাখীৰ জাতীয় বস্তু যিবিলাক খুবেই দৰকাৰ, কেলছিয়াম আদি ধৰণৰ বিভিন্ন হেৰি উপাদানৰ কাৰণে, সেইবিলাক খাওঁতেও দিগদাৰ হয় নেকি তেওঁৰ, বা মাছ মাংস?
0: হয়, মই কিছুমান যেনে অলৰেডি কৈছিলোঁ ডেছ ডায়েট যিটো আমি এপ্ৰ'চ কৰোঁ, তাত ফল মূল ল'বলৈ কয়। ফল মূল এইটো কাৰণে ল'বলৈ কয় কাৰণ আমাৰ দেখিবলৈ পোৱা গৈছে যিটো পটেছিয়াম বা মেগনেছিয়াম এনেকুৱা ধৰণৰ ইলেক্ট্ৰলাইটছবিলাকে আমাৰ হেল্প কৰে প্ৰেছাৰটো কমোৱাত, গতিকে ল'বলৈ কোৱা হয়। আৰু ডেইৰী প্ৰডাক্টছৰ ভিতৰত ল' ফেট যিটো থাকে, ল' ফেট ডেইৰী প্ৰডাক্টছখিনি ল'বলৈ কোৱা হয়। যিখিনি হাই ফেট থাকে যেনেকৈ ক্ৰীম, সেইখিনি বস্তু এভইড কৰিবলৈ কোৱা হয়,
1: ক্ৰীম, মাখন, ঘিউ
0: এনেকুৱা ধৰণৰ বস্তুবিলাক, কিন্তু গাখীৰ ডেফিনেটলি ল'ব পাৰে।
1: এজন মানুহৰ উচ্চ ৰক্তচাপ আছে, তেওঁ সপ্তাহত কেইদিন মাছ বা মাংস খাব পাৰিব?
0: চাবলৈ গ'লে যদি খুব হাই আছে তেতিয়াহ'লে এবাৰ, উইকলি এবাৰ মাংস তেওঁ ল'ব পাৰে, আৰু মাছো তেনেকৈ এবাৰ বা দুবাৰ ল'বলৈ আমি ডায়েট যিখিনি প্লেন দিয়া হয় তাত ইনক্লুড কৰা হয়।
1: তাৰমানে সপ্তাহত 7 দিনৰ ভিতৰত এদিন মাছ বা এদিন মাংস
0: খাব
1: পাৰে, দুদিন দুদিন
0: খাব পাৰে, দুদিন খাব পাৰে
1: ডেফিনেটলি।
0: কণী খাব পাৰে, কণী খালে কিন্তু আমি ধৰি লওক কুহুমটো এভইড
1: কৰিব লাগে,
0: মাত্ৰ বগা যিটো আমাৰ এলবামিন পাৰ্ট থাকে সেইখিনি ল'বলৈ,
1: সেইখিনি খাব লাগে। উচ্চ ৰক্তচাপৰ পৰা প্ৰত্যক্ষভাৱে আমাৰ শৰীৰৰ কোনবিলাক অংগ আঘাতপ্ৰাপ্ত হ'ব পাৰে, আঘাতপ্ৰাপ্ত মানে তাৰ সমস্যা দেখা দিব পাৰে?
0: হাই প্ৰেছাৰ বা BP কাৰণে বহুতো জটিল কমপ্লিকেশ্যনৰ সৃষ্টি হ'ব পাৰে। যেনেকৈ প্ৰথমতে আমি হাৰ্টৰ বিষয়ে ক'ব লাগিব, ডেফিনেটলি হাৰ্টত ইনভল্ভ হয়। হাৰ্টত কি হয়, মাংসপেশীটো দুৰ্বল হৈ যাব পাৰে, বা মাংসপেশী প্ৰথমতে কি অৱস্থাত কি হয়, বহুত বেছি ডাঠ হৈ যায়, তেনেকৈ হাৰ্টৰ যেনেকৈ হাৰ্ট এটেক হ'ব পাৰে, পিছলৈ গৈ হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে, পাম্প কৰিব নোৱাৰা এটা কণ্ডিশ্যন হৈ যাব পাৰে, তেনেকৈ ব্ৰেইনত এফেক্ট কৰিব পাৰে। কাৰণ যিহেতু এই ব্লাড প্ৰেছাৰ মানে কি, যিটো ৰক্তচাপ গোটেই শৰীৰতে আমাৰ গোটেই যিমান হীৰা ধমনি আছে সকলোলৈ বিয়পি যায়, গতিকে ব্ৰেইনত যদি একে ধৰণৰ ষ্ট্ৰোক বা হাৰ্ট ষ্ট্ৰোক বা আপোনাৰ ব্লাড জমা হোৱা বুলি যিটো কয় তেনেকুৱা ধৰণৰ কৰিব পাৰে, কিডনীত এফেক্ট কৰিব পাৰে, কিডনীটো যিহেতু ফিল্টাৰটো দুৰ্বল কৰি দিব পাৰে, আমাৰ দেখিবলৈ পাওঁ যে ক্ৰিয়েটিনিন বাঢ়ি যায়। আৰু কিডনীৰ কি হয়, এটা ৰোল থাকে, বহুত ইম্পৰ্টেণ্ট ৰোল থাকে, য'ত প্ৰেছাৰ যিটো কণ্ট্ৰল কৰা হয় ছিষ্টেমটোৰ বডিৰ, তাত এটা মেজৰ ৰোল থাকে কিডনীৰ। গতিকে কিডনীত এফেক্ট হোৱাৰ লগে লগে বা কিডনীটো দুৰ্বল হৈ যোৱাৰ লগে লগে প্ৰেছাৰ আকৌ মানে বাঢ়ি থাকে, চকুত এফেক্ট কৰিব পাৰে, বহুত সময়ত আমাৰ চকুৰ পাৱাৰ কমে বা ইভেন ব্লাইণ্ডনেছৰ কথা আহে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। বিভিন্ন ধৰণৰ আৰু যেনে পেৰিফেৰেল আৰ্টাৰী ডিজিজ, আমাৰ যদি হাত ভৰি হওক তেনেকুৱা ধৰণৰ জেগাটো আপোনাৰ যিবিলাক ব্লাড ভেচেল থাকে সেইবিলাক ব্লক কৰি পেলাই আপোনাৰ ইঞ্জুৰি কৰিব পাৰে।
1: ডক্টৰ গগৈ, আপোনাক বহুত ধন্যবাদ, আজি আমাৰ অনুষ্ঠান এইখিনিতে সামৰিছোঁ, নমস্কাৰ।
0: ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান

0: Neden Hule?
1: কত আছা? মাজনীৰ নতুন একাউণ্ট আৰু মোৰ কে ৱাই চিও আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি কে ৱাই চিত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' কে ৱাই চি বা আধাৰ অ'টিপি আধাৰিত ই কে ৱাই চিৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
1: ইমান ৰাতি SMS কে ৱাই চি আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? কে ৱাই চি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কে ৱাই চি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ 13 ছেপ্টেম্বৰ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি দেওবাৰে দিনৰ 10 বজাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166999।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: ইয়াৰ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: ৰাজ্যৰ জিলায়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন আজি আৰু কাইলৈ যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলায়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে আজি সন্মিলনৰ প্ৰথম দিনা যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহতে আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব। এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলায়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি চিনামৰা ৰেলৱে উড়ন সেতু ৰাইজৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নী জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট মৰিয়নী মুকক্সাং পথৰ ওপৰত 65 কোটি 20 লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মুঠ দৈৰ্ঘ্য 545 মিটাৰ। উদ্বোধনী অনুষ্ঠানত শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে লগতে যোৰহাটৰ লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসো উদ্বোধন কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে জটিল ৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুস্থিত নাৰায়ণা হেলথ চিটি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰি চিকিৎসা প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ লগতে নাৰায়ণা হেলথ চিটিৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ডাঃ দেৱী প্ৰসাদ শেট্টীৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকত তেওঁলোকে অসমৰ ৰোগীৰ বাবে উন্নত আৰু চিকিৎসা সেৱা অধিক সহজলভ্য কৰা, জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা আৰু ৰাজ্যৰ ৰোগীসকলৰ উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সহযোগিতামূলক স্বাস্থ্যসেৱা আঁচনিৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা কেইবাগৰাকীও হৃদৰোগী আৰু অস্থি মজ্জা সংৰোপণৰ ৰোগীৰ সৈতে মত বিনিময় কৰে। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত কালি যোৰহাটৰ চি কে বি বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত দক্ষতা সজাগতা আৰু কেৰিয়াৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত চি এম ফ্লাইট, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত দক্ষতা বিকাশ আৰু কেৰিয়াৰৰ সুযোগ অন্বেষণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে তিতাবৰৰ ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি প্ৰশিক্ষণৰ অগ্ৰগতিৰ বুজ লয় আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীদৈমাৰীয়ে কাৰিকৰী দক্ষতাৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ তেওঁলোকক আহ্বান জনায়। এই পৰিদৰ্শনকালত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী, তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গাৰ্গ, পাৰ্থপ্ৰতিম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতি উপস্থিত থাকে। এই আলোচনাত 19 ছেপ্টেম্বৰত জুবিন দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয় যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ত্যাগকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত 17 ছেপ্টেম্বৰৰ পৰা 3-দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, 18 ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰুৱাসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা হ'ব বুলিও শ্ৰীমতী গাৰ্গে প্ৰকাশ কৰে। তেওঁ লগতে 19 ছেপ্টেম্বৰৰ দিনটো জুবিন গাৰ্গৰ স্মৃতিচাৰণ নহয় বৰং তেওঁৰ সৃষ্টিৰাজি উদযাপন কৰিবলৈ আহ্বান জনায়। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ত কালি ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
1: চৰাইদেউ জিলাৰ এইটো হলফুকন পঞ্চায়ত শিলিখাগুৰি চেতিয়াগাঁও এখন প্ৰাথমিক বিদ্যালয় ৰেড ক্ৰছ ছচাইটি অফ ইণ্ডিয়া তেওঁলোকৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ উদ্যোগত ইয়াতে এটা বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে আয়োজন হৈছে।
0: আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুকেশ কুমাৰ।

ভূপেন হাজৰিকাৰ কণ্ঠত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত গীতটি শুনিলে। এইবাৰ এয়া মিতালী চৌধুৰী, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা ৰমেন বৰুৱাৰ।

কীৰ্তিকমল ভূঞাৰ কথা আৰু ৰমেন বৰুৱাৰ প্ৰযোজনাত মিতালী চৌধুৰীৰ কণ্ঠৰ গীতি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ স্বৰচিত এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ স্বৰ ৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধি, প্ৰযোজনা হেমেন হাজৰিকাৰ।

দুৰ্গাময়ী বৰাৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল বীৰিঞ্চি কুমাৰ মেধি, প্ৰযোজনা হেমেন হাজৰিকাৰ। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ দিগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰীণা দেৱীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

দিগেন মহন্তৰ কণ্ঠত ৰীণা দেৱী ৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ 13 ছেপ্টেম্বৰ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি দেওবাৰে দিনৰ 10 বজাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা ব্ৰিক্স শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা যোৰহাটত আজিৰে পৰা জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন যোৰহাট জিলা আয়ুক্তৰ সংহত কাৰ্যালয়কে ধৰি মুখ্যমন্ত্ৰীৰ একাধিক প্ৰকল্পৰ উদ্বোধন ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে

0: অক্টোবৰৰ 22 এপ্ৰিলৰ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ কালি প্ৰথম দিনা সৰ্বসন্মতিক্ৰমে গৃহীত নতুন দিল্লী ঘোষণা পত্ৰত সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদী অপৰাধ আৰু ইয়াৰ সপক্ষে কোনো যুক্তি থাকিব নোৱাৰে বুলি উল্লেখ কৰা হৈছে। ব্ৰিক্ছৰ নেতাসকলে সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনীলতা নীতি নিশ্চিত কৰিবলৈ আৰু এই ক্ষেত্ৰত দ্বৈত স্থিতি পৰিহাৰ কৰিবলৈ আহ্বান জনায়। নেতাসকলে লগতে পশ্চিম এছিয়াৰ বৰ্ধিত উত্তেজনাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে নাযায় তাৰ বাবে যিমান পাৰি সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্ৰই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্ৰস্তাৱসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব। ইয়াৰ পূৰ্বে সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্ৰীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্ছৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ
1: দিয়ে। একতা সহমতি বৈশ্বিক মঞ্চ পর ঠোস পরিণামো মে বদলে আগলে 20 বর্ষো কে লিয়ে হমে এক নয়ে অর এম্বিশিয়াস এজেন্ডা পর কাম করনা হোগা। ইসকি শুরুয়াত হমে আপনে খুদ কে ওয়ার্কিং সিস্টেম সে করনি হোগি। ব্রিক্স কি অধ্যক্ষতা হর বর্ষ বদলতি হ্যায় কিন্তু ইসকি ওয়াজহ সে হামারা ইনস্টিটিউশনাল মোমেন্টম নহি রুকনা চাহিয়ে।
0: ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰসকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াটো ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ। ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ বাবে এয়া বিৰল কৃতিত্ব বুলি তেওঁ অভিহিত কৰে। তেওঁ কয় যে দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ গুৰুত্বপূৰ্ণ দুৱাৰ হিচাপে অসমে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজখনত বিশেষ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ অধ্যক্ষতাত গ্ৰহণ কৰা এই ঐতিহাসিক ঘোষণা পত্ৰই বহুপাক্ষিক সংস্কাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, নতুন যুগৰ প্ৰযুক্তি, কৃষি আৰু বন্যপ্ৰাণী সংৰক্ষণকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত বিশ্বৰ আগশাৰীৰ শক্তিসমূহৰ মাজত সহযোগিতা তথা ঐক্যমতৰ শক্তিশালী বাৰ্তা বহন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। যোৰহাটত আজিৰে পৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰা মতে সন্মিলনত ৰাজ্যৰ আটাইকেইখন জিলাৰ আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও মন্ত্ৰী অংশগ্ৰহণ কৰিব। সন্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়, চিনামৰা ৰেলৱে উৰণ সেতু আৰু লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰিব। তেওঁ লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসো মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাচাকে ধৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। চিনামৰা ৰেলৱে উৰণ সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নীৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট মৰিয়নী মুকক্চাং পথৰ ওপৰত 65 কোটি 20 লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মূল দৈৰ্ঘ্য 545 মিটাৰ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ পাছত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। প্ৰকাশ পোৱা ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। ইয়াৰে 317,343 পুৰুষ, 318,256 মহিলা আৰু 2 তৃতীয় লিংগৰ ভোটদাতা আছে। চূড়ান্ত ভোটাৰ তালিকাত মুঠ 1,033

0: গ্রহণ কেন্দ্র অন্তর্ভুক্ত করা হয়েছে। সমষ্টি ভিত্তিতে চূড়ান্ত ভোটার তালিকা সাধারণ রাইজর বাবে সংশ্লিষ্ট চক্র বিষয়ার কার্যালয় আর খণ্ড উন্নয়ন বিষয়ার কার্যালয়ত উপলব্ধ থাকিব। তদুপরি সংশ্লিষ্ট সমষ্টিসমূহৰ অন্তর্গত পৌরসভা, নগর উন্নয়ন সমিতি, উপ পঞ্জীয়কৰ কার্যালয়, থানা, চা বাগান আর গাঁ পঞ্চায়েতের কার্যালয়তো এই তালিকা উপলব্ধ হব। ভোটদাতাসকলে নির্বাচন আয়োগে আবন্টন করা EPIC নম্বর ব্যবহার করে চূড়ান্ত ভোটার তালিকায় নিজের নাম পরীক্ষা করব পাৰিব। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলিখাগুৰি প্ৰাথমিক বিদ্যালয়ত কালি ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। ৰেডক্ৰছ ছচাইটিৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলা শাখাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অভিজ্ঞ চিকিৎসকৰ দলে শতাধিক লোকৰ বিভিন্ন ৰোগ পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰে। জিলাখনৰ বানত ক্ষতিগ্ৰস্ত লোকসকল যাতে বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। স্বাস্থ্য শিবিৰত উপস্থিত থাকি সাংসদ যোগেন মোহনে ৰেডক্ৰছ ছচাইটিৰ এনে পদক্ষেপৰ শলাগ লয়।
1: চৰাইদেউ জিলাৰ এইটো হলফুকন পঞ্চায়ত শিলিখাগুৰি চেতিয়া গাঁও এখন প্ৰাথমিক বিদ্যালয় ৰেডক্ৰছ ছচাইটি অফ ইণ্ডিয়া তেওঁলোকৰ তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ উদ্যোগত ইয়াতে এটা বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে আয়োজন হৈছে আৰু এই চিকিৎসা শিবিৰত বিভিন্ন ধৰণৰ ৰোগ পৰীক্ষা কৰা, বিনামূলীয়া ঔষধ বিতৰণকে আদি কৰি বিভিন্ন ধৰণৰ ৰোগৰ কৰোবাৰ জটিল থাকিলে ফৰোৱাৰ্ডিং কৰা, এনেকুৱা ধৰণৰ ব্লাড টেষ্ট সকলো ধৰণৰ ইয়াতে পৰীক্ষা কৰিছে। এইটো প্ৰশংসনীয় পদক্ষেপ ভাৰতীয় ৰেডক্ৰছ ছচাইটি আৰু তেওঁলোকে আৰম্ভণি পৰা ইয়াত যেতিয়া চৰাইদেউ জিলাত দুৰ্যোগ আৰম্ভ হৈছে বানৰ বিধ্বস্ত অঞ্চলত বিভিন্ন প্ৰকাৰে সহায় কৰি আছে।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ ইয়াক দশকজোৰা নিষ্ঠাপূৰ্ণ প্ৰয়াস, সংৰক্ষণ আৰু ধৈৰ্যৰ সফল গাথা বুলি অভিহিত কৰিছে। তেওঁ কয় যে ৰাজ্যত নলগাহৰিৰ বৰ্ধিত সংখ্যাৰ পৰা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰভাৱ পৰিস্ফুট হৈছে। এসময়ত অস্তিত্বৰ বাবে প্ৰবল ভাবুকিৰ সন্মুখীন হোৱা বন্যপ্ৰাণীবিদ এনে প্ৰচেষ্টাৰ পৰা লাভান্বিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে জটিল ৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুস্থিত নাৰায়ণ হেলথ চিটি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰি চিকিৎসা প্ৰক্ৰিয়া আৰু বৰ্তমানৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ লগতে নাৰায়ণ হেলথ চিটিৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ডঃ দেৱী প্ৰসাদ শেট্টিৰ সৈতে এখন বৈঠকতো মিলিত হয়। বৈঠকত তেওঁলোকে অসমৰ ৰোগীৰ বাবে উন্নত আৰু চিকিৎসা সেৱা অধিক সহজলভ্য কৰা, জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা আৰু ৰাজ্যৰ ৰোগীসকলৰ উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ সহযোগিতামূলক স্বাস্থ্যসেৱা আঁচনিৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা কেইবাগৰাকীও হৃদৰোগী আৰু অস্থিমজ্জা সংৰোপণৰ ৰোগীৰ সৈতে মত বিনিময় কৰে। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলে কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ হৈ গৰিমা শইকীয়া গাৰ্গ, পাৰ্থ প্ৰতিম গোস্বামী, ৰাজেশ ভূঞা আৰু জয়ন্ত কাকতি উপস্থিত থাকে। এই আলোচনাত 19 ছেপ্টেম্বৰত জুবিন দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয় যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ নেশকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত 17 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ দক্ষতা নিয়োগৰ উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত কালি যোৰহাটৰ CKB বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দক্ষতা সজাগতা আৰু কেৰিয়াৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত CM ফ্লাইট, উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত দক্ষতা বিকাশ আৰু কেৰিয়াৰৰ সুযোগ অন্বেষণ সন্দৰ্ভত আলোচনা কৰা হয়। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ কটাখাল বৈৰৱী খণ্ডত ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ৰেলপথছোৱাৰে 9 দিনৰ পাছত কালি পুনৰ ৰেলসেৱা আৰম্ভ কৰা হয়। যোৱা 4 ছেপ্টেম্বৰত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসম মিজোৰাম সীমান্তৰ ৰামনাথপুৰ ৰেল ষ্টেচনৰ সমীপৰ প্ৰায় 60 মিটাৰ অংশ ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ ফলত যোৱা কেইবাদিনো ধৰি অসম মিজোৰামৰ মাজত সকলো যাত্ৰীবাহী আৰু মালবাহী ৰেলসেৱা বন্ধ হৈ আছিল। মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে কালি শিলচৰ চাইৰাং যাত্ৰীবাহী ৰেলখনে মিজোৰাম অভিমুখে যাত্ৰা কৰে। ডুবাইত মহিলা টি20 এছিয়া কাপ ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰ বিজয়ী শ্ৰীলংকাৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত খিতাব অৰ্জনৰ এই যুঁজখন আৰম্ভ হ'ব। সাতবাৰৰ চ্যাম্পিয়ন ভারতে এ গ্রুপর তিনিখন খেলতে জয়লাভ করে অপরাজিতভাবে সেমিফাইনালত প্রবেশ করে বাংলাদেশক 40 রানত পরাস্ত করেছিল।

0: আনহাতে শ্ৰীলংকাৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমিফাইনেলত পাকিস্তানক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। মহিলা এছিয়া কাপৰ ইতিহাসত 7 বাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদিও যোৱাবাৰৰ মুখামুখিত শ্ৰীলংকাই 2024 চনৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰলৈ এছিয়া কাপ জয় কৰিছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকুফ ৰাও অৰু কুমাৰৰ সৈতে।
1: নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্স শীৰ্ষ সন্মিলন কেইবাগৰাকীও ৰাষ্ট্ৰনেতাক বিহু নাচেৰে আদৰণি তথা সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, শোণিতপুৰৰ বালিপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ তৎপৰতাকে ধৰি বিভিন্ন বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ব্ৰিক্সৰ নতুন দিল্লীত অনুষ্ঠিত সন্মিলনৰ বাতৰিক আজি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই সম্পৰ্কে প্ৰকাশ কৰা দুটা বাতৰিৰ শিৰোনামক্ৰমে চীন ভাৰতৰ সীমা সমস্যা সমাধানত সহমত প্ৰকাশ মোদী জিনপিঙৰ আৰু মাৰ্কিন শুল্কনীতিক গৰিহণা ব্ৰিক্সৰ। আমাৰ অসম কাকতেও সেও নামানো ব্ৰিক্সৰ মঞ্চৰ পৰা ইৰাণৰ ৰাষ্ট্ৰপতি হুংকাৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰিক্স ৰাষ্ট্ৰপ্ৰধানৰ গালা ডিনাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ বাতৰিকো কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধানক বিহু নাচেৰে আদৰণি জনোৱাৰ দিশটোকো দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও সন্মিলনখনৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ সমান্তৰালকৈ দ্য চেণ্টিনেল কাকতে সন্মিলনৰ নতুন দিল্লী ঘোষণাপত্ৰত গুৱাহাটী স্থান পোৱা বিষয়টোক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শোণিতপুৰৰ বালিপাৰাৰ সমীপৰ ঘোঁৰামাৰীত এটা পথ দুৰ্ঘটনাত একেখন গাঁৱৰে 5গৰাকী যুৱকৰ কৰুণ মৃত্যুৰ বাতৰিক কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে ট্ৰাক ইকোভানৰ সংঘৰ্ষৰ ভয়ংকৰ সংঘৰ্ষৰ 5 বন্ধুৰ সকাহ মৃত্যু শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ৰঙাপৰাৰ মিড ছাপ্লাইত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত একেখন গাঁৱৰে 5জন যুৱক শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বালিপাৰাৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত পথ দুৰ্ঘটনাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কালি বাংগালুৰু নাৰায়ণা হেলথ চিটি চিকিৎসালয় পৰিদৰ্শন কৰি অসমৰ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা। ব্ৰিক্স শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণাপত্ৰত গুৱাহাটীৰ নাম উল্লেখ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা। যোৰহাটত আজিৰে পৰা জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন। যোৰহাট জিলা আয়ুক্তৰ সংহত কাৰ্যালয়কে ধৰি মুখ্যমন্ত্ৰীৰ একাধিক প্ৰকল্পৰ উদ্বোধন। ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি। আজিৰ পুৱা আঞ্চলিক বাতৰি দিমানি খন্তেক পাছতে জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: মালুক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কা বাবা?
1: ক্লান্ত বিজয় শৰ্মা।
0: অক্লান্ত বিজয় শৰ্মা আমাৰ মেললৈ আহি থাকে হয়নে? তুমি ক'ৰ পৰা আহিছা?
1: নিউ গুৱাহাটী।
0: আজি মেলত কি শুনাবা?
1: গান
0: গোৱা।
1: পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মোৰ

0: গল বাৰু। তোমালোকে যেতিয়া অকণি মেলত গীত গাবলৈ আহা, কবিতা আবৃত্তি কৰিবলৈ আহা, সদায় সৰুৰ কাৰণে যিবোৰ থাকে গীত কবিতা সেইবোৰ শিকি আহিবা দেই। আমি এতিয়া অক্লান্ত বিজয়কে নাৱৰকে হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
1: শিৰণা কলিতা।
0: তুমি ক'ৰ পৰা আহিছা?
1: এক নম্বৰ জীয়াকুৰ।
0: আজি আমাক মেলত কি শুনাবা, গীত নে কবিতা?
1: অফুল অফুল
0: অফুল অফুল কবিতা আবৃত্তি কৰিবা। কৰা।
1: অফুল অফুল নফুলান কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়, অ গৰু অ গৰু আগ খাৱ কিয়, গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয়, অ গৰখীয়া অ গৰখীয়া গৰু নৰখা কিয়, ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয়, অ ৰান্ধনী অ ৰান্ধনী ভাত নিদিয় কিয়, খৰিকটীয়া যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয়, অ খৰিকটীয়া অ খৰিকটীয়া খৰি নিদিয় কিয়, বৰগছ যে কাটি থৈছ নৌখাই ন কিয়, অ বৰগছ অ বৰগছ নৌখাও ন কিয়, মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয়, অ মেঘ অ মেঘ বৰষুণ দিয় কিয়, ভেকুলীয়ে যে তৰতৰাই মইনো নিদিম কিয়, অ ভেকুলি অ ভেকুলী তৰতৰোৱা কিয়, বপা ককাৰ সহজ মইনো এৰিম কিয়।
0: হৈ গ'ল, সুন্দৰ চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বাইবল শইকীয়া।
0: তুমি ক'ৰ পৰা আহিছা?
2: দুনিৰ পৰা।
0: আজি আমাক কি শুনাবা?
2: পাচলি বাগিচা।
0: পাচলি বাগিচা।
2: পাচলিৰ বাগিচা সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছোঁ পাচলি ইমান সৰিয়া, ফুলবোৰ ফুলিছে কিমান সৰু সৰু, কোৰেৰে নিজে কোৰ মাৰোঁ, সৰু সৰু খন্তিৰে নিজে চখ কৰোঁ, আবেলিৰ পাচলি দিওঁ মই পানী, মটৰৰ কলবোৰ খাওঁ ছিঙি আনি, কবি মূলা উৰহি শাক নফলা, পুৱাতে ছিঙো মই খৰাহি ভৰা, বজাৰত পাচলি বহু বেচা হয়, মোৰ বাগিচা দৰে সোৱাদ
0: নহয়। অকণমানি ভাইটি, কি নাম তোমাৰ?
3: নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰ্থ চহৰীয়া।
0: গীতাৰ্থ ক'ৰ পৰা আহিছা?
3: মই জুনী দৰংঘাটৰ পৰা আহিছো।
0: আজি কি শুনাবা?
3: মই এটি জুবিন গাৰ্গদেৱৰ গীত গাম।
0: কোনটো গাবা?
3: পাখি পাখি এই মন, পাখি পাখি এই মন, পাখি লগা মোৰ।

0: চিয়ানবীৰ যেনে অকমান ধুনীয়াকে গাইছা, কিন্তু শব্দবোৰ অকণ ভুল হৈছে নহয়। তুমি ভালকে শুনি আকৌ গাবা দেই, আকৌ আহিবা। গোন্ধকে ধিয়াই ঢিলাই নহয় দেই, চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী দেৱৰ্ষী চহৰীয়া।
0: দেৱৰ্ষী, কৰ পৰা আহিছা?
1: মই হুচেন চুবুৰী গাঁৱৰ পৰা আহিছো।
0: আজি আমাক মেলাত কি শুনাবা?
1: মই এতিয়া আধুনিক গীত শুনাম।
0: শুনোৱা।
1: এখন আমাৰ অসম দেশ, গছে বনে সেউজীয়া, ফুলে পাতে মোহনীয়া বেশ। এইখন আমাৰ অসম দেশ, গছে বনে সেউজীয়া, ফুলে পাতে মোহনীয়া বেশ। আইটোৰ লৱণীয়া মোক সজাই মোৰ বেশ,

ବସେ ବନେ সেউজীয়া ফুলে পাতে মোহনীয়া বেশ এইখন আমাৰ।

0: বেগ নমস্কাৰ
1: সুন্দৰ হৈছে খুব সুন্দৰ গীত চাপৰি বজাই দিম তোমাৰ নামটো কোৱা
2: নমস্কাৰ মোৰ নাম শ্ৰী ৰূপাংগনা শৰ্মা
1: তুমি ক'ৰ পৰা আহিছা
2: মই মঙলয় দুনীৰ পৰা আহিছো
1: আজি আমাক মেলত কি শুনাবা
2: মই লক্ষ্মীনাথ বেজবৰুৱাৰ এটি সাধু ক'ম
1: সাধু ক'ব দেই মন দি শুনিবা কোৱা
2: সাধুটিৰ নাম হাতী আৰু সাপ এখন দেশত এজন ৰজা আছিল ৰজাজনৰ এটা বৰ মৰমীয়াল হাতী আছিল হাতীটোৰ নাম গজানন এদিনাখন গজাননে বাটেৰে গৈ থাকোঁতে এডাল সাপ দেখা পালে গজাননে ভাবিলে মই হ'লোঁ ৰজাৰ মৰমৰ গজ অস্তি আৰু এই সাপডাল ঘাঁহে বনে চুচৰি গুমৰি ফুৰা এডাল সাপ এই সাপডালেনো মোক বাট এৰি নিদিব কিয় আৰু সাপডালেও হাতীটোক দেখি ভাবিলে মই হ'লোঁ দাইল গুম মোলৈ ভয় নকৰা প্ৰাণী কোনো নাই এতেকে মইনো কাষৰ কাটি হাতীটোক বাট এৰি দিম কিয় হাতীটোৱেই চোন কাষৰ কাটি যাব পাৰে সেই বুলি ভাবি সাপডালে ফেটুলি ফুচফুচাই থাকিবলৈ ধৰিলে কিন্তু তাৰ পৰা এচুলি মানুহ নৰল হাতীটো গৈ গৈ সাপডালৰ ওচৰ পালে আৰু সাপডাল নতৰাত এটা গছক মাৰি দিলে আৰু সাপডালেও হাতীটোক ভালকৈ তিনি চাৰি খুটমান লগালে হাতীটোক সাপডালে খুটিওৱাৰ বাবে হাতীটো দুখোজমান গৈয়ে বাটত পৰি মৰি থাকিল আৰু সাপডালো হাতীৰ গছকত পেটুনাৰি ছিঙি মৰি থাকিল তেতিয়া এটা শগুনে হাতীটোৰ মাংস খাবৰ মনেৰে হাতীটোৰ ছালখন ফুটাই মাংস খাবলৈ ধৰিলে তেতিয়া শগুনে ফুটা কৰা ঠাইখিনি ৰ'দত শুকাই মুদ্ৰা হোৱাত শগুনটো তাতেই মৰি থাকিল তেতিয়া সেই বাটেৰে চিকাৰ কৰিবলৈ যোৱা খুং নামৰ বিয়াত এটাই হাতীটোৰ দাঁতযোৰ দেখি ভাবিলে দাঁতযোৰ বেচিলে ভালেমান পইচা পাম সেই বুলি ভাবি এখন দাৰে হাতীটোৰ দাঁত এটা কাটিবলৈ ধৰিলে তেতিয়া হাতীটোৰ এটা দাঁত নিজে উঘালি আহি খুংটোৰ পেটত খোজ মাৰি ধৰিলে আৰু খুংটো তাতেই মৰি থাকিল আমি এই সাধুটোৰ পৰা ইয়াকে শিকিলোঁ যে আমি কেতিয়াও অহংকাৰ আৰু লোভ কৰিব নালাগে
1: নমস্কাৰ অকণমানি ভাইটি কি নাম তোমাৰ
3: নমস্কাৰ মোৰ নাম থমা জ্যোতি নাথ
1: সময় জ্যোতি ক'ৰ পৰা আহিছা
3: মই বালিপুটাৰ পৰা
1: আজি আমাক কি শুনাবা
3: নিচুকনি
1: নিচুকনি গীত গাবা আগুৱা
3: আমাৰে মইনা

0: গরি পকি হয়ে বয়ে মই নাই বুতুলি খাব হিয়ালি এই নাই বাবা রাতি তোরে কান কাটি লগামে বাতি হিয়ালি মূরত মরুয়া ফুল হিয়ালি পালেগা রতনপুর রডালি এ রোদে আলি কাতি জালি দিম বৰ বিৰা পাৰি দিম তেতে বহি বহি ৰদে।
1: কিন্তু তুমি নিচুকনি গীতটো কবিতা আবৃত্তিৰ দৰে কৰি দিলা, হয়নে? গীতহে হ'ব লাগিছিলে। ঠিক আছে, আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰিব জানিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি নাথ।
1: ভাৰ্গৱ ক'ৰ পৰা আহিছা?
2: মই দৰং জিলাৰ বেলিপতা গাঁৱৰ পৰা আহিছো।
1: আজি আমাক কি শুনাবা?
2: জ্যোতি সংগীত
1: গোৱা।
2: যি

0: ভিতরে বহল পাৰত পুনি পাঠ কৰো, জন্ম ললো ইয়াতে ইয়াতে যে মৰো, পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেখ। ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম চিদনামণি নাথ।
1: তুমি ক'ৰ পৰা আহিছা?
2: মই ডংগিলা বালিপুটা গাঁৱৰ পৰা আহিছো।
1: আজি আমাক কি শুনাবা?
2: কবিতা
1: আবৃত্তি কৰা।
2: কবিতাটিৰ নাম হ'ল গছে যদি খোজকাঢ়ে। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনে পাতত বান্ধি নিয়ে, ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই, সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰা লৰি ৰ লাগি চাব, কেনে মজা হ'ব ভাই কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। ধন্যবাদ।
1: সুন্দৰ চাপৰি বজাই দি। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞাশ্ৰী মেধি।
1: প্ৰজ্ঞাশ্ৰী ক'ৰ পৰা আহিছা?
3: মই দৰং জিলা বালিপুটা গাঁৱৰ পৰা আহিছো।
1: আজি কি শুনাবা আমাক?
3: মই এটি কবিতা আবৃত্তি
1: কৰা।
3: কবিতাটিৰ নাম হ'ল গাই গাই যাওঁ, ৰদালিয়ে ৰদ আলি কাটি জালি দিম, বৰ পীৰা পাৰি দিম তাতে বহি ৰদে, হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি, তোক দিম গোটা কৰা ধানো খাম চালো খাম, তুয়ো নাচিবা কি ঘৰলৈ যাম, তোৰ বাইকত ৰতনপুৰত, খোল বাইকত ৰতনপুৰত, কোৱাই গ'লে কলাই বান্দৰী নচুৱাই, বাহ বাৰী বাহ বাৰী গোসাই ঘৰত, ৰ'দো দিছে বৰষুণো দিছে খৰাই অলৰ বিয়া, খঞ্চিৰ কাই তামোল কাটে আমাকো এখন দিয়া। ধন্যবাদ।
1: সুন্দৰ চাপৰি বজাই দি। তোমাৰ নামটো কোৱা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী জোনা দেৱী নাথ।
1: জোনা ক'ৰ পৰা আহিছা?
4: মই দৰং জিলা বাৰীপটা গাঁৱৰ পৰা আহিছো।
1: আজি আমাক মেলাত কি শুনাবা?
4: কবিতা
1: আবৃত্তি কৰা।
4: কবিতাটিৰ নাম হ'ল পখিলা। পখিলা পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা বোলা কলিটিক চাই ঘূৰি ঘূৰি, এই একেলগে খেলোঁ বুলি কলিটিক ক'লে ভাল পায়, কলিটিয়া পাহি মেলি দিল, পাহি মেলি কলিটিয়া জকমক কৰে, ওলাওঁতে পখিলাৰ মন পৰে পায়। ধন্যবাদ।
1: চাপৰি বজাই দি। তোমাৰ নামটো কোৱা।
5: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণজিৎ চহৰীয়া।
1: প্ৰাণজিৎ ক'ৰ পৰা আহিছা?
5: মই দৰং জিলাৰ বালিপুটা গাঁৱৰ পৰা আহিছো।
1: বাৰু, আজি আমাক কি শুনাবা?
5: মই এটি গীত গাম।
1: গোৱা।
5: গীতিকাৰ কলাগুৰু বিষ্ণু ভাষা।

0: বদিম সোণৰ খজাত অ মাতৰ মাত অ মাতৰ মাত। ধন্যবাদ।
1: হৈ গ'ল, সুন্দৰ চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী নিবিড় শইকীয়া।
1: নিবিড়, ক'ৰ পৰা আহিছা?
2: মই দৰং জিলাৰ বালিপুটা গাঁৱৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: গীত
1: গোৱা।
2: গীতিকা জ্যোতিপ্ৰসাদ আগৰৱালা। গীতটিৰ নাম হৈছে গছে গছে পাতি দিলে।

0: হলাই ধন্যবাদ
1: চাপৰি বজাই দি তোমাৰ নামটো কোৱা
2: শ্ৰী হৰ্ষিতা দাস
1: হৰ্ষিতা ক'ৰ পৰা আহিছা
2: এক নাম জীয়াকুৰ
1: আজি আমাক মেলত কি শুনাবা
2: কবিতা
1: আবৃত্তি কৰা
2: কবিতাটোৰ নাম হল ৰাম ধেনু দুচাৰ পৰা সৰু মেঘ জহাৰ দিনত গৈছিল আকাশেদি উৰি খুন্দা খাই দুই দেহি কান্দিলে উচুপি যাওঁতে কৰিল লৰা লৰি বুঢ়া পিতা সূৰ্যদেৱে মুখ উলিয়াই ক'লে শুন নেকান্দিবি অ পঠিয়াম নুমলীয়া হাতুৰে পেচৰি চকু পানী মুচি দিবলৈ বেগুনীয়া ঘন নীলা নীলা সেউজীয়া সাজ এজনীয়ে পিন্ধে হালধীয়া
1: তাৰপিছত
2: সুমথিৰা ৰঙা আদি ৰচিলে অতিশাৰী অতি বিনন্দীয়া মুচি দিলে দাৱৰৰ চকু পানী টুপি আৰু সূৰ্যক কিৰণত তুলি মেলি দিলা সিহঁতে সাজ পাছবোৰ লাহে লাহে উকাবলৈ বুলি
1: সুন্দৰ ৰামধেনু কিমানটা ৰং থাকে
2: সাতটা
1: সাতটা ৰং কি কি
2: বেগুনীয়া ঘন নীলা নীলা সেউজীয়া
1: আৰু হালধীয়া আৰু আৰু ৰঙা সুন্দৰ ৰামধেনু আকাশত ওলালে খুব ভাল লাগে চাবলৈ নহয়নে বাৰু এতিয়া আমি হৰ্ষিতাৰ কাৰণে কি কৰিম ডাঙৰকৈ তোমাৰ নামটো কোৱা
0: শ্ৰী হৰ্ষিতা কাশ্যপ
1: এইগৰাকী হৰ্ষিতা বাৰু তুমি ক'ৰ পৰা আহিছা
0: এক নম্বৰ জীয়াকুৰ
1: তুমি আজি আমাক মেলত কি শুনাবা
0: গান
1: গান গাবা গোৱা
0: বিলতে হালিছে ধুনীয়া পদুমে ফুলনিত ফুলিছে ফুল হেই ফুলে ফুলে পখী

0: হৰ্ষিতা, তুমি বিলতে হানিছে গীতটি গালা, কিন্তু বহুত ভুল হৈছে নহয়। গীতটো গালে সদায় শুদ্ধকৈ গাবলৈ চেষ্টা কৰিব লাগে দেই। ভালদৰে শুনিবা, কি শব্দ উচ্চাৰণ কৰিছে সেইটো শুনিবা, তাৰপিছত তুমি গীতটি গাবা, হ'ব? নিজান বননিতে, তুমি কি কৈছা, নিজান বন বন বননিতে নহয়, চাপৰি বজাই দিম।
1: অকৰিহত সাধু শুনিবৰ সময় হ'ল। আহা, আজি মই তোমালোকক কাছ আৰু ৰাজহাঁহৰ সাধু, এই সাধুটি ক'ম। এখন বিলত এটা কাছ আছিল। সেই বিললৈ সঘনে অহা এহাল ৰাজহাঁহৰ সৈতে তাৰ বন্ধুত্ব গঢ় লৈ উঠিল। বিলত চৰি ফুৰোঁতে ৰাজহাঁহালে প্ৰায়ে তাক লগ পাইছিল আৰু পাৰস্পৰিক সুখ দুখৰ কথা আলোচনা কৰিছিল। এবাৰ খৰাং বতৰৰ বাবে পানীৰ ভীষণ আকাল হৈছিল। চাৰিওফালে খাল বিলবোৰ শুকাই গৈছিল। মানুহৰ লগতে জীৱ জন্তুবোৰো মহাবিপাঙত পৰিছিল। এদিন ৰাজহাঁহে কাছৰ সৈতে খৰাং বতৰৰ ফলস্বৰূপে সৃষ্টি হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰিলে। তেওঁলোকে লগতে এই কথাও আলোচনা কৰিলে যে যদি এনে ব্যৱস্থা অব্যাহত থাকে, মানে যদি খৰাং বতৰ এনেদৰেই থাকে, তেন্তে তেওঁলোকে অতি সোনকালেই সেই বিল পৰিত্যাগ কৰি অন্য কোনো গভীৰ পানী থকা জলাহৰ সন্ধান কৰিব লাগিব। ৰাজহাঁহৰ কথা শুনি কাছৰ মুখৰ মাত হৰিল। হাঁহে উৰিব পাৰে,

গতিকে প্ৰয়োজন হ'লে কোনোবা দূৰ দেশলৈ গুচি যাব। কিন্তু কাছই কি কৰিব, তাৰতো শত্ৰু বহুত। সি তাৰ মনৰ দুখৰ কথা ৰাজহাঁহক জনালে আৰু বিপদে আপদে তাক নেৰিবৰ বাবে কাকুতি মিনতি কৰিলে। কাছৰ মুখৰ বিবৰ্ণ অৱস্থা দেখি ৰাজহাঁহৰ বেয়া লাগিল। ৰাজহাঁহে তাক বিপদত নেৰিব বুলি কথা দিলে। কাছই কিছু সকাহ পালে। ৰাজহাঁহে ক'লে, এতিয়াই তেনে কোনো সমস্যা হোৱা নাই, কিন্তু আৰু এসপ্তাহৰ ভিতৰত বৰষুণ নিদিলে সিহঁত যে এই বিল এৰি আঁতৰি যাব লাগিব সেইটো প্ৰায় নিশ্চিত। তেওঁলোকে এদিন দুদিনকৈ এসপ্তাহ বাট চালে, কিন্তু বৰষুণৰ কোনো নাম গোন্ধই নেদেখিলে। শেষত ৰাজহাঁহে তেওঁলোকৰ সিদ্ধান্তৰ কথা কাছক জনালে। কাছ মহাবিপাঙত পৰিল। সি এতিয়া কি কৰিব? ৰাজহাঁহৰ ভৰিত খামুচি ধৰি সি কান্দিবলৈ ধৰিলে। বন্ধু, কিবা এটা উপায় কৰা, নহ'লে নিগমে মৰিলোঁ আৰু। তোমালোকৰ বাহিৰেনো এই সংসাৰত আৰু মোৰ কোনো হিতাকাংক্ষী আছে? তোমালোকৰ বাহিৰে মোৰ কোনো বন্ধু নাই। ৰাজহাঁহ নিৰুপায়। সিহঁতে এতিয়া কি কৰিব? ইপিনে কাছই ঠেঙৰ পৰা নেৰে। অৱশেষত ৰাজহাঁহৰ মূৰত এটা বুদ্ধি খেলালে। ওচৰতে পৰি থকা এডাল মাৰি আনি সিহঁতে কাছটোক মাৰিডালৰ মাজত কামুৰি ধৰিবলৈ ক'লে। মাৰিডালৰ দুয়োমূৰে ৰাজহাঁহ দুটাই কামুৰি ধৰিলে আৰু খন্তেকতে সিহঁতে উৰা মাৰিলে। ইফালে ৰাজহাঁহৰ সৈতে কাছ উৰি যোৱা দেখি পথাৰত খেলি থকা ল'ৰা ছোৱালীহঁতে বৰ ৰং পালে। সিহঁতে সমস্তৰে চিঞৰিলে, কাছ উৰিছে চোৱা, কাছ উৰিছে চোৱা, কেনেবাকৈ খহি পৰিলে মহাভোজ হ'ব। ল'ৰা ছোৱালীবোৰৰ কথা শুনি কাছৰ হাঁহি উঠিল। সি সিহঁতক কিবা এটা কোৱাৰ প্ৰয়োজন অনুভৱ কৰি মুখ মেলিলে। লগে লগে মাৰিৰ পৰা এৰাই সি মাটিত ঠুপুচকৈ খহি পৰিল আৰু বেচেৰা কাছতো গৈ সেই ল'ৰা ছোৱালীসোপাৰ মাজতে পৰিল। গতিকে তোমালোকে এনেদৰে আনৰ অনুগ্ৰহত বাচি থাকিবলৈ চেষ্টা নকৰিবা, লগতে আগ পিছ নজনাকৈ কোনো ধৰণৰ সিদ্ধান্তলৈ কাম নকৰিবা। আৰু যদি তেনেকুৱা সিদ্ধান্ত নোহোৱাকৈ কাম কৰা, তেতিয়াহ'লে কাছটোৰ দৰে অৱস্থা হ'ব। কাছটোৱে যদি ভালদৰে মাৰিডাল কামুৰি থাকিলহেঁতেন, তেতিয়াহ'লে ৰাজহাঁহকেইটাৰ লগতে সিও গৈ নতুন জেগাত যাব পাৰিলেহেঁতেন, নহয়নে? কিন্তু নভবা নিচিন্তাকৈ কথা ক'ম বুলি মুখখন মেলিবলৈ যাওঁতে কি দশা হ'ল চোৱা? ভাল লাগিল নে সাধুটি? আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামনি বাইদেৱে আজি মেলৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ দেৱদাস ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা নুছৰত বদ্ৰৰ, সংগীত ইছমাইল দৰমাৰৰ। প্ৰথমে এয়া কবিতা কৃষ্ণমূৰ্তি আৰু উদিত নাৰায়ণ।

দেৱদাস ছবিত শ্ৰেয়া ঘোষালৰ কণ্ঠগীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ উদিত নাৰায়ণ আৰু শ্ৰেয়া ঘোষালৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: দেৱদাস্তবেত সেয়া আছিল উদিত নারায়ণ আৰু শ্রেয়া ঘোষাল। একক হিন্দী ছবির গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানেই যে আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে। যোৱা দুটা খণ্ডত তেখেতৰ শৈশৱ, তেখেতৰ কলেজীয়া জীৱন, তেখেতৰ পৰিয়ালৰ কিছু কথা, কি ধৰণে তেখেতে সংগীতৰ ক্ষেত্ৰখনলৈ আহিল, প্ৰথম অৱস্থাত বিশেষ আগ্ৰহ নাছিল, তাৰ পাছত কি ধৰণে তেখেত সংগীতৰ প্ৰতি আগ্ৰহী হ'ল বা এই ক্ষেত্ৰখনত আগুৱাই আহিল, মনতনো কি ধৰণৰ আক্ষেপ আছে, তেনেকুৱা কিছু কথা আমি ইতিমধ্যে তেখেতৰ পৰা শুনিলোঁ। কিন্তু আৰু তেখেতৰ পৰা আমাৰ জানিবলগীয়া বহুতো কথা আছে। তেখেতৰ বৰ্ণিল জীৱনটোৰ কথা আমি জানিবলৈ আকৌ এবাৰ আকাশবাণীৰ ষ্টুডিঅ'ত বাইদেউৰ সৈতে একেলগে বহিছো। বাইদেউ, আপোনাক পুনৰবাৰ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: বাইদেউ, বহুতো শ্ৰোতাই খুব ভাল পাইছে, অনুষ্ঠানটি ইমান আদৰি লৈছে, আমাৰো ভাল লাগিছে। আচলতে আপোনাক আমি আমাৰ ষ্টুডিঅ'ত এনেকৈ পাইছো, একেলগে বহি কথা পাতিছো, সঁচাকৈ এই সময়খিনি আচলতে খুব ভাল লগা সময়। বহুতো শ্ৰোতাই বাৰ্তা প্ৰেৰণ কৰিছে, দুই এটা বাৰ্তা আমি আৰম্ভণিতে পঢ়ি লওঁ, তেওঁলোকৰো ভাল লাগিব। মীনাক্ষী কাকতিয়ে কৈছে যে কণিকা বাইদেউ এটা সময়ত বৰ প্ৰিয় গায়িকা আছিল, এতিয়াও তেওঁৰ সক্ৰিয় সংগীত জীৱনৰ কথা গম পাওঁ। এইসকল শিল্পী অসমৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা। বাইদেউৰ "অ' নীল আকাশৰ তৰা কিয় হলি আপোন বিভুৰা" কথাখিনি অকণমান ভুল হ'ব পাৰে,

0: গানটো শুনিবলৈ মন আছে। তেখেতে এনেদৰে লিখিছে, লোকেশ্বৰ দাস, তেখেতে কৈছে যে মই সংগীত শুনি খুব ভাল পাওঁ, সকলো ধৰণৰ গীতেই মোৰ ভাল লাগে, আপোনালোকৰ দৰে শিল্পী সঁচাকৈ জাউতিযুগীয়া হৈ আছে আৰু থাকিব, সেই কামনা কৰি তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। মালবিকা চক্ৰৱৰ্তীয়ে কৈছে, বাইদেউৰ অনুষ্ঠানটি শুনি আছো, খুব ভাল লাগিছে, চেনী চম্পা গীতটি বাইদেউ গালে ভাল পাম, তেখেতৰ অনুৰোধ মালবিকা চক্ৰৱৰ্তীৰ। অপৰাজিতা গোস্বামীয়ে খুব ভাল পাইছে আৰু তেখেতে কৈছে যে বাইদেউৰ সংগীত জীৱনত সান্নিধ্যলৈ অহা বহুতো স্বনামধন্য শিল্পীসকলৰ প্ৰেৰণাই হয়তো বাইদেউক আজি এই পৰ্যায়ত উপনীত হোৱাত সহায় কৰিছে। ভাল লাগিছে বাইদেউৰ ঘৰুৱা জীৱনৰ ব্যস্ততাৰ মাজতো নিজৰ সংগীত সাধনাক সমান্তৰালভাৱে আগুৱাই লৈ গৈ আছে, সেই কথাটো আমি জানিব পাৰিছোঁ। আপোনাৰ কণ্ঠত চিৰসেউজ গীতবিলাক পুনৰ শুনিবলৈ পোৱাৰ তেওঁ আশা কৰিছে অপৰাজিতা গোস্বামী। মই বাৰ্তাকেইটি পঢ়ি দিছোঁ যাতে শ্ৰোতাসকলেও ভাল পাব, আপোনাক যিখিনি তেওঁলোকে ক'ব বিচাৰিছে সেইখিনি লিখি দিছে, গতিকে মই আপোনাক পঢ়ি শুনাইছোঁ। মুকুল হাজৰিকায়ে তেখেত কলাইগাঁও চৌধুৰী পাৰাৰ পৰা, মোৰ নিজৰ অঞ্চলৰ গৌৰৱ শ্ৰদ্ধাৰ কণিকা বাইদেউলৈ নমস্কাৰ আৰু শুভেচ্ছা জনাইছোঁ, বাইদেউৰ বৰ্তমানৰ পৰিয়ালটোৰ বিষয়ে অলপ জনালে ভাল পাম, সেই বিষয়ে নিশ্চয় আমি পাতিম। ৰিণিমা শৰ্মাৰ বাবে ৰেডিঅ'ৰ স্মৃতি বহুত আছে তেখেতৰ আৰু খুব ভাল পাইছে ৰেডিঅ'ত অনুষ্ঠান শুনে তেখেতে। ডক্টৰ অঞ্জলি চুতীয়া শইকীয়া, তেখেতে খুব ভাল পাইছে এই অনুষ্ঠানটি। মোৰ ভাল লাগিছে এই বাৰ্তাসমূহ পঢ়ি। বিজুলী গোস্বামী, তেওঁ কৈছে যে আপোনাক লৈ আমি সুৰতীৰ্থই গৌৰৱ অনুভৱ কৰোঁ, আপোনাৰ সুন্দৰ কণ্ঠৰ গীতবোৰ শুনি শুনি আমি ডাঙৰ হৈছোঁ, আপুনি এতিয়াও ইমান সুন্দৰকৈ গান গাই আছে, ভাবিলে আচৰিত হৈ যাওঁ, সদায় এনেদৰে গীত গাই থকাৰ কামনা কৰিলোঁ। উত্তম কুমাৰ ৰয়ে, সীমাহীন মনৰ আশা, দূৰণিত তৰাৰ ভাস, জানো লীন হয় কাহানিবা, গীতিকাৰ প্ৰশান্ত বৰদলৈদেৱ, সুৰ জেপি দাসৰ এই গীতটি অলপ গাই দিবলৈ আপোনাক অনুৰোধ কৰিছে। বাইদেউ শুনি আছে আপোনালোকে কি কি তেখেতৰ পৰা বিচাৰিছে সেই কথাখিনি। কবিতা বৰুৱা, ভৱেশ মেধি, দেৱজানী পাঠক শৰ্মা, নৰ্মন ৰাভা, মঞ্জুলা হাজৰিকা, মিনুবালা বসুমতাৰী, আপোনালোক সকলোৱে ভাল পাই বাৰ্তা প্ৰেৰণ কৰিছে। কাৰোবাৰ যদি ৰৈ যায় তেতিয়া আপোনালোকৰো বেয়া লাগিব, মই চেষ্টা কৰিছোঁ বাৰ্তাখিনি পঢ়ি দিবলৈ অনুষ্ঠানৰ আৰম্ভণিতে। ক্ষীৰোমণি বৰুৱা ডেকাই কৈছে যে বাইদেউৰ কণ্ঠ মোৰ বহুত প্ৰিয়, আগতে ৰেডিঅ'ত বাজিলে আপোনাৰ গানবোৰ লিখি ৰাখিবলৈ যত্ন কৰিছিলোঁ, লুইতৰ বুকুতে লহৰী কঁপিলে গাইছিল, কি সুন্দৰ, জ্যোতিকা বাইদেউলৈ মনত পৰে। মনদীপ মহন্ত, আপোনাক তেখেতে আপোনাৰ গীতত গীটাৰ সংগত কৰিছে, সংগীত সংযোজন কৰিছে, তেওঁ খুব ভাল পাইছে। কবিতা বৰুৱা আমাৰ এই নতুন খণ্ডকেইটালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে, গান শুনি খুব ভাল পাইছে আপোনাৰ কণ্ঠৰ ৰিণিমা শৰ্মাই। আৰু হয়তো বহুতো শ্ৰোতাৰ বাৰ্তা ৰৈ গ'ল, মই যিমানখিনি পাৰোঁ আজি পঢ়ি শুনালোঁ। আপোনালোকেও যিহেতু আগ্ৰহেৰে এনেদৰে বাৰ্তা প্ৰেৰণ কৰিছে, আনন্দ গন্ধিয়া এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতে বাইদেউ আৰু চাৰু গোহাঁই দ্বৈত কণ্ঠত গোৱা গীতটিৰ কথা কৈছে, সেই কথাও আমি পাতিব লাগিব। এইফালে আমাৰ মাধৱী নাথ, আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে, ইমান ভাল পাইছে বাইদেউৰ অনুষ্ঠানটো শুনি। বাইদেউ আমি বাৰ্তা পঢ়িলোঁ, আপোনাক জনালোঁ, আৰু যিসকলে ৰেডিঅ'ত শুনি আছে হয়তো ফেচবুকত বাৰ্তা প্ৰেৰণ কৰা নাই, কিন্তু মনত সেই যে আনন্দ এটা আপোনাক ৰেডিঅ'ৰ এই অনুষ্ঠানৰ যোগেদি আকৌ এবাৰ লগ পাই তেওঁলোকে কিমান আনন্দ পাইছে।
1: মই সকলোলৈকে ধন্যবাদ জনাইছোঁ, মোৰ গীতখিনি অকণমান যে হ'লেও ভাল পাইছে আৰু এইটো বয়সত আগৰ গোৱা গীতখিনিৰ কথা কৈছে, মোৰ ভাল লাগিছে। এতিয়া কিমান গাব পাৰোঁ নাজানো, চেষ্টা কৰিম অকণমান।
0: চাৰিকুৰিৰ ওচৰ পালে আপুনি নহয়নে, তাৰপিছতো আমি ইমান ধুনীয়াকৈ আপুনি গীত শুনাইছে, ভাল লাগিছে। আমি আৰম্ভণিতে কিছু বাৰ্তা পঢ়িলোঁ, আপোনাৰ সৈতে আৰু কিছু কথা পাতোঁ। ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শৈশৱতে আপুনি বহুত গাইছিলে,
1: আৰু তেখেতৰ গীতৰ পৰাই মই অনুপ্ৰেৰণা পাইছিল। গীতবোৰ শুনি শুনি তেখেতে কেনেকৈ উচ্চাৰণ কৰে, এতিয়া মই নোৱাৰোঁ আগৰ দৰে, কিন্তু খুব চেষ্টা কৰিছিলোঁ। সেইকাৰণে ভূপেন দালৈ এই শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শতবৰ্ষ গৰকি গ'ল, ভূপেন দালৈ একে শ্ৰদ্ধাৰে মানে তেখেতক স্মৰণ কৰিছোঁ।
0: আপুনি আজি তেখেতৰ কণ্ঠৰ গীত এটি যদি অলপ গুণগুণাই দিয়ে অনুষ্ঠানৰ আৰম্ভণিতে, ভাল লাগিব, তাৰ পাছত আমি পৰৱৰ্তী কথাখিনি পাতিম।

0: ইমান সুন্দরকৈ আজিও আপুনি গীতটি শুনাইছে। সঁচাকৈ সুধা কণ্ঠৰ গীত আমাৰ হৃদয়ত কিদৰে সোমাই আছে আমি ইমান ভাল পাওঁ। তেখেতে আমাৰ সংগীতৰ ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত সকলো দিশৰ পৰা তেখেতে আমাক সমৃদ্ধ কৰিছে। তেখেতৰ গীতৰ মাজেৰে সমাজখনৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। গীতৰ মাজেৰে তেখেতে আমাক সমাধান সূত্ৰও দিছে যদি আমি কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হওঁ। জন্ম শতবৰ্ষত আপুনি এনেদৰে গীতেৰে শ্ৰদ্ধা জনাইছে, ভাল লাগিছে বাইদেউ। আমি আৰু কিছু কথা আপোনাৰ সৈতে পাতোঁ। এগৰাকী শ্ৰোতাৰ ফালৰ পৰা বাৰ্তা আহিছিল যে এতিয়াৰ আপোনাৰ পৰিয়ালটোৰ বিষয়ে তেওঁ জানিব বিচাৰিছে, গতিকে আপোনাৰ সন্তানৰ কথা, বৰ্তমান পৰিয়ালটোৰ কথা অলপ কওকচোন।
1: মই মানে মোৰ স্বামী, তেখেত ডেৰ বছৰ হৈ গ'ল তেখেত ঢুকালে। এতিয়া বৰ্তমান মই, মোৰ ল'ৰা দুটা আৰু বোৱাৰী দুজনী আৰু এটা নাতি আৰু নাতিনী দুজনী। সমৰজিৎ ভট্টাচাৰ্য ডাঙৰ ল'ৰা, দ্বিতীয় ল'ৰা হ'ল পাৰ্থজিৎ ভট্টাচাৰ্য, আৰু বোৱাৰী অপৰাজিতা ভট্টাচাৰ্য আৰু পল্লৱী ভট্টাচাৰ্য, আৰু ডাঙৰ নাতি হ'ল অৰুণাংশু ভট্টাচাৰ্য, আৰু নাতিনী দুজনীৰ নাম হ'ল শাৰান্যা আৰু বাৰান্যা।
0: তেওঁলোক এতিয়া ক'ত থাকে বাইদেউ?
1: তেওঁলোক, মোৰ ডাঙৰ ল'ৰা থাকে গুজৰাটত, হেৰি মোৰ বোৱাৰী আৰু তেওঁ দুয়ো ৰিলায়েন্সত কৰে, আৰু মোৰ সৰু ল'ৰাই পাৰ্থজিৎ ভট্টাচাৰ্য মেনেজিং এডিটৰ ইণ্ডিয়া টুডে গ্ৰুপ, তাতে কাম কৰে, আৰু বোৱাৰীও কৰে, মিডিয়াতে আছিল।
0: আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিল, প্ৰথম অৱস্থাত বিশেষ আগ্ৰহ নাছিল, কিন্তু পৰৱৰ্তী সময়ত আপুনি সংগীতৰ ক্ষেত্ৰখনত সোমাই পৰিল। আপোনাৰ স্বামীও আপোনাক এই ক্ষেত্ৰত সহযোগ কৰিলে?
1: কৰিছে কৰিছে, মানে বিয়াৰ পিছতেই আচলতে নোহোৱা হৈ যায়, মোৰ সেইখিনি সময়ত কিন্তু আছিলে। তাৰপিছত মই মানুহজনৰ কথা ক'বই লাগিব, তেখেত মানে ইমান ডিচিপ্লিনত চলা মানুহ, তেওঁ মানে কি ক'ম, ঘৰৰ কামৰ প্ৰতি মানে খুব এটা মনোযোগ নহয়, অফিচৰ কামত তেওঁ মানে ব্যস্ত, আৰু সকলোৱে তেওঁক ভালো পাইছিলে। সেইকাৰণে কিছুমান মই পিছত, ল'ৰা দুটা হোৱাৰ পিছত মই অকণমান এৰিবলগীয়া হৈছিলে, কমকৈ কৰিছিলোঁ, আৰু তেওঁৰ লগত মই বেলেগ ঠাইতো আছিলোঁ, তেজপুৰত আছিলোঁ, নগাঁৱত আছিলোঁ, তেনেকৈ তাৰ পৰাও মোক তেখেতে লৈ আহিছিলে। কিন্তু সেই সময়ত মই নগাঁৱত থাকোঁতে চামগুৰিত মই সূৰ্য কুমাৰ আজাক লগ পাইছিলোঁ, সেইটো কথা মই পিছত ক'ম নৰকীয় ৰেকৰ্ডৰ কথা কওঁতে। সেই তেখেতক পাই পেলাই মোৰ মানে বহুত সুবিধা হৈছিলে,
0: সূৰ্য কুমাৰ আজাক
1: আজাক লগ পাই, মানে ইমান তেখেত মানে গুণী মানুহ, আৰু গুণীৰ লগতে মানে ইমান বেলেগক সহায় কৰা, নগাঁৱৰ পৰা আহি মোক বেছি মানে খুব বেলেগ ধৰণে সহায় কৰিছিলে।
0: আৰু কথাৰ মাজতে এইখিনিতে আৰু এটা কথা সুধো আপোনাক, এগৰাকী বাৰ্তাত লিখিছে সুৰতীৰ্থৰ কথা, সুৰতীৰ্থৰ সৈতে আপোনাৰ সম্পৰ্কটো কথা কওকচোন।
1: সুৰতীৰ্থৰ মই প্ৰথম আৰম্ভণিত নাই, তাৰ পিছত পুলক বেনাৰ্জীহঁত যেতিয়া সোমায়, তাৰপিছত কুলদা সোমাল, তাৰপিছতে পুলক বেনাৰ্জীয়ে মোক সুৰতীৰ্থলৈ লৈ গ'ল। তেতিয়া এওঁ ইয়াতে ডিচি কোৰ্টতে কৰে কাম, ডিচি কোৰ্ট বাংলোত মানে কিবা এখন হেৰি হৈছিলে, জলচা হৈছিলে, তাতে পুলককে মই মোক লগ পাই পেলাই ক'লে যে তুমি সুৰতীৰ্থত জইন কৰা। সুৰতীৰ্থলৈ গৈ পেলাই এনেকুৱা এটা মানে পৰিৱেশ পালোঁ য'ত মানে বীৰেণ দত্ত, লক্ষ্য হীৰা বাইদেউ, মৃদুলা দাস, কুলবৰুৱা, পুলক বেনাৰ্জী, মানে খুব ভাল লাগিছিলে সেইখিনি সময়ত। আৰু তেতিয়া মানে আমাৰ তাত লং প্লেয়িং ৰেকৰ্ড কেইখনমানো হৈছিলে, জ্যোতিপ্ৰসাদ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ, কিন্তু একদম শেষৰখন আছিল উমেশ চৌধুৰীৰ। সেইখন কিন্তু আগৰ গীতবিলাক আগৰ গীত যেন নালাগে, গীত গোৱাৰ সৌভাগ্য হৈছিলে। বীৰেণ দত্তই অকলে গাইছিলে, পুলক বেনাৰ্জী অকলে গাইছিলে, আমি চববিলাকে সমবেত সংগীত গাইছিলোঁ, বহুত সকলো ভাল ভাল শিল্পী আছিলে তাত, আৰু ময়ে আৰু বীণাপাণি ভূঞা এটা দ্বৈত কণ্ঠত গাবলৈ সুযোগ পাইছিলোঁ। সেইটো মানে বিৰাট ভাগ্যৰ কথা, মানে সেইখন ৰেকৰ্ডত যাৰ পৰিচালনা আছিল ৰমেন চৌধুৰী দাদা, দাদাৰ মানে খুব ষ্ট্ৰিক্ট আছিল, আৰু মানে খুব পাৰফেকশ্যন বিচাৰে। আমাক যেতিয়া দ্বৈত কণ্ঠত গোৱাইছিলে, গোৱাই থাকে আমাৰ বিৰাট ভয়, আৰু পিছত ৰেকৰ্ডিঙত কিন্তু তেখেত সন্তুষ্ট হৈছিলে, আমাৰ ক্ষেত্ৰতে খুব ভাল লাগে। প্ৰথমতে খং উঠে আৰু কিমান গোৱাই থাকে, কিন্তু ৰমেন দা সঁচাকৈ
0: তেওঁ খুব ষ্ট্ৰিক্ট,
1: বেছি, বহুত বেছি, কিন্তু সেইখিনি যে আমাৰ কিমান উপকাৰ হয় সবৰে। আগতে ৰেডিঅ'ৰ কৰেল যেতিয়া হয় ইয়াত সমবেত সংগীতৰ, তেতিয়া বহুত হয়, ৰিদীপ দত্তহঁত আছিল তেতিয়া, বহুত কুলদাহঁত আৰু শান্তাহঁত আহে, আৰু কোনোবাই মানে খুব হাঁহি উঠা কথা কয়, কিবা কয়, ৰমেন দাৰ মানে খং উঠে, একদম ক'ব তুমি কেলে হাঁহিছা, একদম ডাইৰেক্ট কৈ দিয়ে আৰু আমাৰ বোলে ভয়তে। তাৰপিছত দুজনী দুজনীকে গোৱা, এইবিলাক গোৱা নাই, ইমান ভয় লাগে, এতিয়াতো ভুলটো মানে আমাৰ ধৰা পৰি যাব। মোৰ পালত পৰিলে মনোজ্যোৎস্না আৰু মই গাম, মই ৰক্ষা, আৰু মনোজ্যোৎস্না ধুনীয়াকৈ ডাঙৰকৈ গাই মই সাৰি গ'লোঁ, কিছুমানে গালিও খালে। তাৰপিছত যেতিয়া ৰেকৰ্ডিঙৰ দিনা, তৎক্ষণাত আমাৰ হৈ গ'ল, তেতিয়া বুজিলোঁ ৰমেন দাৰ মানে সেইখিনি শাসনেই এটা গীত কিমান

0: ধুনীয়া কৰিব পাৰে। আৰু ৰমেন দাৰ কামবিলাক চব কামতে তেনেকুৱাই। সুৰতীৰ্থৰ সেই উমেশ চৌধুৰীৰ ৰেকৰ্ডখন তেখেতৰ পৰিচালনা সংগীত পৰিচালনাত খুব ধুনীয়া হৈছিলে।
1: তেওঁ খুব পাৰফেক্ট হোৱাটো বিচাৰে।
0: আমিতো পাৰফেকশ্যন দাদা বুলিও কওঁ মাজে মাজে।
1: ৰমেন্দা যদি আজি শুনি আছে কথাটো,
0: অলপ খং কৰিব, নকৰে এতিয়া চাগে আৰু।
1: খুব ভাল লাগিল। সেই সময়ত গোৱা গীত মনত আছে নেকি বাইদেউ? সুৰতীৰ্থত যি ৰেকৰ্ডিং হৈছিল,
0: এইবিলাক একেলগে গোৱা নহয়, বহুদিন হ'ল। মই যিটো ডুৱেট গাইছিলোঁ সেইটো অকণমান দুলাইন মই গাই দিছোঁ। নিজানতে ফুলিছিলি আদৰ মালতি।
1: কণিকা বাইদেউ, মনজিৎ ৰাজকোঁৱৰে সেই গীতটি মোলৈ প্ৰেৰণ কৰিছে, কিছু অংশ শ্ৰোতাসকলক শুনাইছোঁ।

0: যোৱা খণ্ডত আমি কথা পাতিছিলোঁ আৰু তেতিয়া আপুনি কৈছিলে মুকুল বৰুৱাৰ কথা কৈছিলে, দেবেন শৰ্মাৰ কথা কৈছিলে বাইদেউ, আৰু নিশ্চয় বহু ব্যক্তিৰ সান্নিধ্য আপুনি পাইছিলে।
1: মই সেইদিনাখন পাহৰি গ'লো, জিতেন দা আছে ন, জিতেন দাই খুব,
0: জিতেন দেৱৰ কথা কৈছিলে,
1: ইমান ভাল এগৰাকী মানে ব্যক্তি কি ক'ম। মই সুৰৰ শৰাই পাইছিলোঁ তেতিয়া, মোক এটা দুভাগ নিশা গাঁৱৰ আলিত মহৰ গাড়ী যায়, টিলিং টিলিং আলি বাটত মহৰ গাড়ী যায়, সেই গানটো মই অকণমান এতিয়া পাহৰিছোঁ, গীতটি বোধ কৰোঁ ৰেডিঅ'টো নাই নেকি, নাবাজে আজিকালি খুবকৈ, কিন্তু সেই গীতটোৰে মোক ক'ৰবালৈ গ'লে মানে চবেই কয়, এতিয়াও কয় সেই গানটো কি হ'ল, এই গানটো বৰ ভাল লাগে গোৱাচোন। আৰু সেইটো আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লিখা, তাৰপিছত বিউটিয়ে মোক গানটো খুব মানে কৈছিলে গাবলৈ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ হেৰিত, কিন্তু মই গাব নোৱাৰিলোঁ, মই বেলেগ এটা গীত গালোঁ তেখেতৰ, কিন্তু সেই গীতটোৰ কথা মানে সকলোৱে কয় আৰু বেলেগে সেই গানটো গোৱা নাই তাৰমানে, সেইকাৰণে মোৰ এটা আক্ষেপ থাকি গ'ল। জিতেন দেৱৰ ল'ৰায়ো মোক মাতিছিলে তেওঁৰ হেৰি শৰণী হেৰি পাতোঁতে, তেতিয়া মোক এই গানটোৰ কথা কৈছিল গাবলৈ, মই বোলো মই গানটো অকণমান পাহৰিছোঁ, বহুদিনৰ আগতে গোৱাটো, সেইকাৰণে মই অকণমান মানে পাহৰিছোঁ। কিন্তু দাদালে মোৰ মানে শিকোৱাৰ যিখিনি হেৰি, দাদালে সদায় মই তেখেত নাই এতিয়া শ্ৰদ্ধাৰে সুৰিছোঁ, মই আমি পোৱা সেইসকল এতিয়া নায়েই বৰ্তমান।
0: বাইদেউ আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিল, আপোনাৰ দুয়োটি সন্তান, দুয়োটা পুত্ৰ সন্তান, তেওঁলোকে কোনোবাই গান গায় নেকি বাৰু?
1: নাই নাই, গান মানে কি, মই ডাঙৰ ল'ৰাটোক অকণমান সেই অকণি মেললৈ লৈ আহিছিলোঁ, মইতো বাহিৰে বাহিৰে থাকিলোঁ, তাক অকণমান তবলা দিছিলোঁ, তাৰপিছত সৰুটোক ভাবিছিলোঁ অকণমান গীটাৰ চিটাৰ কিবাখন দিম, চাকৰি তাকৰি কৰিলেও সেইবিলাক অলপ বজাই থাকিলেও মনটো ভাল লাগে, তাৰপিছত তেনেকৈ নহ'ল। পিছে বোৱাৰীয়ে নাচিছিলে, সৰু বোৱাৰী, আৰু নাতিনী দুজনীয়ে অকণমান গান চান গায়।
0: খুব ভাল লাগিছে শ্ৰোতাসকল, আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য বাইদেউৰ সৈতে। বাইদেউৰ জীৱনৰ এক বৰ্ণিল পৰিক্ৰমা সংগীতৰ ক্ষেত্ৰখনত বাইদেউৰ কণ্ঠৰ গীত এতিয়াও সকলোৱে ভাল পায়। বাইদেৱে কৈছিলে যে যদি ভালকৈ আৰু অলপ শিকিলোহেঁতেন কি জানি আৰু বেছি বিখ্যাত হ'লোহেঁতেন, কিন্তু এতিয়াও বাইদেউ আপোনাক
1: সেইটো আক্ষেপ কওঁ মই, কিন্তু ক'লেও মই কিয় ইন্দ্ৰজিৎ, মই ভাবোঁ এতিয়া মই যদি ঘৰখন নাচালোঁ হয়, মই ল'ৰাকেইটাক যদি এৰি পেলাই গানৰ জগতখনলৈ গুচি গ'লোঁ হয়, তেতিয়া চাগে এই ল'ৰাকেইটাক মানে অকণমান চোৱা চিতা কোনে কৰিলে হয়, ময়ে কৰিলোঁ নহয় সিহঁতক, কাৰণ সিহঁতৰ দেউতাকো খুব বেছি চিনচিয়াৰ অফিচৰ, সেইকাৰণে গোটেইখিনি কাম ময়ে চাওঁ, সেইকাৰণে মোৰ খুব এটা আক্ষেপো নাই, সিহঁতে আৰু নিজে খাব পৰা হৈছে এতিয়া মোৰ ওপৰত,
0: তেওঁলোক যে প্ৰতিষ্ঠিত হৈছে সেইটো আপোনাৰ ভাল
1: লাগে, সেইটোৰ কাৰণে। আৰু মোৰ নাতি নাতিনীকেইটাও পঢ়ি আছে ভালকে, ডাঙৰ নাতিটোৱে কিন্তু হেৰি কৰিছে, সি মেডিকেলত খুব ভালকে ছিট পায় এতিয়া এইমছত, সি হেৰি চাকৰিয়ে কৰি আছে, সেইকাৰণে সেইটো অকণ মোৰ ভাল লাগে, সেইখিনিয়ে আৰু।
0: আপোনাৰ স্বামী আপোনাক ইমান সহযোগ কৰিলে, আপোনাৰ দুটি সন্তান, আপোনাৰ দুগৰাকী বোৱাৰী, নাতি নাতিনী, তেওঁলোকৰ বাবে আজি আপোনাৰ ভাল লগা এটা গান, আপোনাৰ কণ্ঠত আগতে বাণীবদ্ধ হোৱা কোনটো গান আজি আপুনি তেওঁলোকক শুনোৱাটো বিচাৰিব বা আপুনি অলপ গুণগুণাই দিব বিচাৰিব?
1: ভাল প্ৰশ্ন এটা কৰিলা, গীত এটা সিহঁতক শুনাবলৈ কি কওঁ, এটা গীত মই গাই দিছোঁ, এইটো বিপুল বৰুৱাৰ সুৰ, এতিয়াতো শৰৎকাল আহি আছে, শাৰদী নিশা শেৱালি তলতে, সেইটোকে মই অকণমান গাই দিছোঁ সিহঁতৰ কাৰণে।

0: বিপুল বৰাৰ কথা যিহেতু ওলাইছে, বিপুল বৰাক আপুনি পাইছে, তেওঁৰ পিতৃয়ে আপোনাক সংগীত জীৱনত বহুখিনি সহায় কৰিছিলে আগুৱাই লৈ যোৱাত, মুকুল বৰুৱাই। বিপুল বৰুৱাক আপুনি পাইছে, গতিকে বিপুল বৰুৱাৰ সৈতে আপোনাৰ সংগীতৰ যাত্ৰাটোৰ বিষয়ে অকণমান কওকচোন বাইদেউ।
1: বিপুলৰ আচলতে মুকুলদাৰ ঘৰলৈ যাওঁতে তেতিয়া বিপুল সৰু, বিপুলে তেতিয়া গানৰ আছে, দেউতাক ঘৰতে পৰিৱেশ এটা আছে। তাৰপিছতহে বিপুল অলপ প্ৰতিষ্ঠিত হ'ল। তাৰপিছত মুকুলদাৰ পিছত বিপুল বৰুৱা খুব ভাল সুৰকাৰ, খুব নাম কৰিছে, খুব ভাল হেৰি, তেওঁৰ সুৰবিলাক যথেষ্ট টান। কিন্তু বিপুলে মোৰ কাৰণে বৰ ধুনীয়াকৈ মই যিটো হেৰিত গাব পাৰিম তেনেকুৱা সুৰ দিয়ে আৰু মোৰ গানটো মানে মানুহে লয়, মানে সেইকাৰণে বিপুলৰ ওচৰত মই কৃতজ্ঞ। আৰু মই বেলেগ ঠাইত থাকোঁতেও, মঙলদৈত থাকোঁতেও মোক গৈ পেলাই জেনেৰেল প্ৰগ্ৰেম থাকিলে মাতি পঠিয়ালে যায়, ৰাতি থাকি মোক গীতকেইটা শিকাই পেলাই গুচি আহে। সেইকাৰণে বিপুলৰ ওচৰত মই মানে কৃতজ্ঞ।
0: আপোনাৰ এই অনুষ্ঠানটি শুনি তেখেতে মোক বাৰ্তা প্ৰেৰণ কৰিছিল, তেখেতে কৈছে যে খুব ভাল পাইছে তেখেতে। গতিকে
1: বিপুলে মোলৈও ফোন কৰিছে, সদায় শুনি পেলাই ফোন কৰে। মোৰ খুব ভয় লাগে বিপুলে বা কি কয়, তাৰমানে বিপুলে মোৰ গোটেইখিনি জানেতো, আৰু বেলেগ ধৰণে পাইছোঁ বিপুলক। সেইকাৰণে মুকুলদাৰ ল'ৰা বুলি নহয়, বিপুলো মানে এটা সময়ত মোক যথেষ্ট, বিপুল নোহোৱাকৈ চাগে মই ক'তো ফাংচনত তেনেকৈ গোৱাই নাছিলোঁ নেকি, পিছত ইয়ালৈ আহি বিপুলে ক'ব এইটো গাওক ঠিক কৰি দিয়ে। এতিয়া বিপুল বেলেগ সুৰাকাৰ, খুব ধুনীয়া, খুব ডাঙৰ ডাঙৰ শিল্পীসকলক গোৱাইছে, খুব ভাল গান কৰে, মই ভাল পাওঁ বিপুলৰ সুৰ, খুব ভাল পাওঁ।
0: হয়, আৰু আপুনি কৈছিলে যে মনদীপ মহন্তই যিহেতু আপোনাৰ গীতকেইটিত গীটাৰ সংগত কৰি দিলে বা সংগীত সংযোজন কৰিলে, আপুনি মনদীপ মহন্তক কিবা অলপ কম বুলি কৈছিলে।
1: মনদীপক মই সেইদিনাখন কলাক্ষেত্ৰত লগ পাইছিলোঁ, মোক কৈছে মই বাইদেউ মই বজাইছিলোঁ যে মই ইছ ৰাম তোমাক লগ পালোঁ, মোৰ মানে তোমাক লগ পাব খুব ইচ্ছা, ইমান সুন্দৰকৈ তুমি বজাইছা আৰু তোমাক মই কি বুলি ক'ম, আৰু পিছৰ গানকেইটাও বজাই দিবা। আৰু দিগেন মহন্তৰ ল'ৰা বুলি কওঁতে মোৰ আৰু ভাল লাগিছে, কাৰণ অৰ্চনা মোৰ খুব বান্ধৱী আছিলে তেতিয়া, সি মোক সেইকাৰণে চিনি পাইছে যে বৰমাৰ মানে খুব ভাল বান্ধৱী। আৰু অৰ্চনা ঢুকাওঁতেও তেনেকৈ আমি হেৰিও কৰিছিলোঁ টিভিত হেৰি লওঁতে, তেতিয়া সেই দিগেন মহন্তও তাৰ পৰা কৈছিলে, তেখেত অসুস্থ আছিলে। দিগেন মহন্তৰ ল'ৰা এজন গায়ক, কাৰণ মই সেইদিনাখন দেখিছোঁ
0: আমাৰ বি হাই গ্ৰেডৰ,
1: বি হাই গ্ৰেডৰ, সেইকাৰণে ইমান গুণী শিল্পী এজনে মোৰ লগত বজাইছে, মই তেওঁক মানে কি ক'ম আৰু, বহুত বহুত ধন্যবাদ দিছোঁ
0: বাইদেউ। আৰু কিছু কথা পাতিব লাগিব, আপোনাৰ ভূপেন উজিৰৰ সংগীত পৰিচালনাত আপুনি কেইবাটিও গীত গাইছে নহয়নে, তেখেতৰ বিষয়ে অকণমান আপোনাৰ পৰা।
1: ভূপেন উজিৰক মই তেনেকৈ লগ পোৱা নাছিলোঁ, মই চিনিও নাপাওঁ। মই যেতিয়া অ'চেনা ৰেকৰ্ডখন ইয়াতে জ্যোতি চিত্ৰবনত ৰেকৰ্ডিং হৈছিলে, পিছতহে গম পাওঁ তেওঁৰে গীটাৰ বজাইছিলে মোতকৈ সৰু ভূপেন। তাৰপিছতে মই লগ পালোঁ, তাৰপিছত ষ্টুডিঅ'লৈ কেতিয়াবা যাওঁ চাওঁ, এখন লুইটৰ বুকুতে হেৰি কৰোঁতে তাতেই কৰিছিলে হেৰিটো, বিপুলৰ সংগীত পৰিচালনাত ৰেকৰ্ডিং কৰিছিলে। তাৰপিছত এদিন শান্তাই লগ পাই ক'লে আপুনি গীত আৰু কিয় গোৱা নাই, মানে আজিকালি গাব নোৱাৰোঁ, বোলে আহকচোন আপুনি ভাল গান কেইটামান লৈ পেলাই। এতিয়া মই ভাবিলোঁ মোৰ আগৰ কিছুমান গান আছে, গানবিলাক নোহোৱা হৈ গ'ল, সেইকাৰণে মই কেইটামান গীত মনত পেলাই সেইকেইটা মুকুলদাৰ সুৰ বা বিপুলৰ সুৰ, জেপিদাৰ সুৰ তেনেকৈ মই মনত পেলাই, তেতিয়া ভূপেনে মোক খুব ভালকৈ বোলে বাইদেউ এইটো নালাগে, এইটো গাওক, এইটো গাওক, বোলে

ধুনীয়াকৈ মোক ৰেকৰ্ডিং কৰি দিলে, মই গাব নোৱাৰা বুলি কোৱা মানুহজনীয়ে গাবলৈ বাধ্য হ'লোঁ। আৰু সেইখন আছিলে চিধি মোৰ নিবিড় জোনাক, সেইখনৰ গানকেইটা মানুহে খুব আদৰি লৈছিল। আৰু নিবিড় জোনাক যিটো মই দিলোঁ, সেই গানটো আকৌ বিপুলে মোক হেৰিত মানে জেনেৰেল প্ৰগ্ৰেমত এনেই শিকাইছিলে। তেতিয়া মই গানটো খুব ভাল পাওঁ। তেতিয়া মই ভূপেনক ক'লোঁ, এই গানটো মই গাব পাৰোঁনে? তেতিয়া ভূপেনে মোক গাবলৈ ক'লে, আৰু মই বিপুলক কোৱা নাই, কাৰণ যিহেতু সংগীত ভূপেনেই কৰিছে। গালোঁ, যিদিনাখন ৰিলিজ কৰিব, মোৰ এওঁৰ আকৌ অসুখ, বম্বেত আছে, মই যাব লাগে লৰালৰিকৈ, সেইকাৰণে ষ্টুডিঅ'ত

0: মোক গাবলৈ ক'লে আৰু মই বিপুলক কোৱা নাই কাৰণ যিহেতু সংগীত ভূপেনেই কৰিছে গালোঁ যিদিনাখন ৰিলিজ কৰিব মোৰ এওঁৰ আকৌ অসুখ বম্বেত আছে মই যাব লাগে লৰালৰিকে সেইকাৰণে ষ্টুডিঅ'তেই মোক মানে হেৰি কৰি দিলে এইখন ৰিলিজ কৰা তেতিয়া পুলক আহিছে কুলদা বিপুল গোটেইবিলাক আহিছে বিপুলে কৈছে হাৰি এইটো দেখোন মোলৈতো তোমাৰেই গান পাহৰি গৈছে বিপুলে কিন্তু বিপুলে শুনি পেলাই ভাল পাইছিলে গানটো ভাল পাইছে আৰু মই কিবা ভাল পাওঁ কাৰণে এই গানটো মোৰ মানে ৰৈ গ'ল আচলতে সহজো আৰু খুব মানে হেৰি কৰিব পাৰি অন্তৰৰে গাব পাৰি সেই তেনেকৈ ভূপেনে মোক বহুত মৰম কৰিছিলে আৰু লগতে মই গাব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে শান্তা বহি থাকে ষ্টুডিঅ'ত গাওকচোন নোৱাৰোঁ বুলি কয় গাওক এনেকৈ এনেকৈ শান্তাই মোক বহুত মানে সহায় কৰিছে মানে অনুপ্ৰেৰণা দিছে আৰু সেইকাৰণে মোৰ ভূপেন আৰু শান্তালৈ বহুত ধন্যবাদ থাকিল আৰু ভূপেন য'তে আছে শান্তিত থাকক মোৰ এতিয়াও মই ভূপেনলৈ খুব মনত পৰে আৰু জেপিদা আছে মোৰ
1: নিবিড়জনকৰ কথা ওলাইছে যেতিয়া গানটো আমি শ্ৰোতাসকলক শুনাওঁ বাইদেউ

0: আজিৰ খণ্ডটি বাইদেউ সামৰিবৰ সময় হৈ আহিছে। জেপিদাৰ কথা ওলাইছে, আপুনি ক'বলৈ বিচাৰিছিলে, জেপিদাৰ কথা কওকচোন।
1: জেপিদাক মই পিছত গুৱাহাটীত লগ পাওঁ, যেতিয়া মই গুৱাহাটীত থাকোঁ। কিন্তু জেপিদাৰ লগত মোৰ খুৰাৰ সম্পৰ্ক আছিল, শ্বিলঙত লগ পোৱা। মোৰ বৰদেউতাহঁত শ্বিলঙত থাকে, তাতে খুৰাহঁতক লগত মানে তেওঁৰ সম্পৰ্ক আছিলে, তেনেকৈ চিনাকি হ'ল। তাৰপিছত মই যেতিয়া চানমাৰীৰ কোৱাৰ্টাৰত থাকোঁ, এওঁৰ অফিচৰ পৰা পোৱা কোৱাৰ্টাৰত, তেতিয়া ওচৰতে এটা ভাড়াঘৰত জেপিদা আছিলে। তেতিয়া জেপিদাই মোক, মোৰ ল'ৰাও সৰু, ইহঁতক পঢ়া শুনাও চাব লাগে, সেই আহি পেলাই তেওঁ মানে মোক গানকেইটা শিকাই থৈ যায়। ৰাতি 9টাতো আহে কেতিয়াবা, শিকাই পেলাই, আৰু শিকোৱাই নহয়, মোক আহি ৰাতিপুৱা ৰেকৰ্ডিঙলৈও একেলগে আহি পেলাই ৰেকৰ্ডিংটো কৰি পেলাইও দি থৈ যায়। জেপিদা তেনেকুৱা মানুহ আছিলে, সেইখিনি সময়ত মোক বহুত সহায় কৰিছিলে। আৰু জেপিদাৰ সুৰ গাইছোঁ মই, জেপিদাৰ সুৰ মই খুব ভাল পাওঁ। আৰু পিছত মই জেপিদাৰ লগত কিবা এটা গাইছিলোঁ, কিন্তু এই সীমাহীনটো বেলেগে কৰিছিলে, কিন্তু মই অকণমান জেপিদাই যেনেকৈ মোক শিকাইছিলে মই তেনেকৈ গাইছিলোঁ, কিন্তু গীতটো মানুহে লৈছিলে, আজিও কোনোবাই গীতটোৰ কথা
0: কৰিছিলে,
1: সেইকাৰণে মই অকণমান গাইছোঁ। কিন্তু মই সেই ৰেকৰ্ডিঙৰ সময়ত যেনেকৈ গাইছিলোঁ, আজি মই অসুস্থও তথাপিতো মই গাই দিছোঁ।

0: বাইদেউ প্ৰশান্ত বৰদলৈয়ে লিখা জেপি দাসৰ সুৰ আৰু আপোনাৰ কণ্ঠত এই গীতটিৰে আজিৰ খণ্ডটিৰ পৰা বিদায় লওঁ। শ্ৰোতাসকলে নিশ্চয় তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব, আমাৰ ছ'চিয়েল মিডিয়াত হওক বা আমাক ফোন কৰি তেওঁলোকে জনাব। পৰৱৰ্তী খণ্ডত আমি নৰেৰেকৰ কথা পাতিম, আৰু বহুতো কথা আপোনাৰ লগত পাতিবলগীয়া আছে, সেই কথাখিনি অহা খণ্ডত পাতিম। শ্ৰোতাসকল, আপোনালোকেও যদি বাইদেউৰ পৰা কিবা জানিব বিচাৰিছে তেতিয়াহ'লে আমালৈ লিখিব, আমি সেয়া আমাৰ পৰৱৰ্তী খণ্ডত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিম। আপুনি ভালে থাকক বাইদেউ, আকৌ লগ পাম।
1: ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তেই।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰিছো তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমে আগবঢ়াইছো জানো আহা।

ভাইটি ভণ্টিহঁত, আজিৰ জানুৱাহাত তোমালোকক দুবিধ প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে ক'ম। সেয়া হৈছে এল নিনো আৰু লা নিনা, প্ৰকৃতিৰ দুই ভাই ভনী। তোমালোকে বাৰু ভাবি চাইছানে, একেখন পৃথিৱীত কেতিয়াবা কোনো ঠাইত বৰষুণেই নপৰে, আন কোনো ঠাইত আকৌ বানপানীয়ে জীৱন স্তব্ধ কৰি দিয়ে। এই আচৰিত পৰিৱৰ্তনৰ আঁৰত আছে প্ৰকৃতিৰ দুই বিশেষ পৰিঘটনা, এল নিনো আৰু লা নিনা, যাক প্ৰকৃতিৰ দুই ভাই ভনী বুলি কোৱা হয়। প্ৰথমে আহোঁ এল নিনোৰ কথালৈ। এল নিনো হৈছে প্ৰশান্ত মহাসাগৰৰ পানী সাধাৰণতকৈ বেছি গৰম হৈ পৰা এক প্ৰাকৃতিক পৰিঘটনা। এল নিনো নামটো স্পেনিছ ভাষাৰ পৰা লোৱা হৈছে, ইয়াৰ অৰ্থ সৰু ল'ৰা। এই সময়ত পৃথিৱীৰ বহু ঠাইত বৰষুণ কম হয়, খৰাঙৰ আশংকা বাঢ়ে আৰু গৰমো বৃদ্ধি পায়। আনহাতে লা নিনা হৈছে এল নিনোৰ ঠিক বিপৰীত। এই সময়ত প্ৰশান্ত মহাসাগৰৰ পানী সাধাৰণতকৈ ঠাণ্ডা হয়। লা নিনাৰ অৰ্থ সৰু ছোৱালী। ইয়াৰ ফলত বহু ঠাইত বৰষুণ বেছি হয় আৰু বানপানীৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। এই দুয়োটা পৰিঘটনা

সহজে মনত ৰাখিবলৈ এটা উদাহৰণ ভাবিব পাৰা। কল্পনা কৰা, পৃথিৱীখন যেন এখন বিশাল জোলনা। এলনিনো আহিলে জোলনাখন এফালে হালি বতৰ সলনি কৰে, আৰু লানিনা আহিলে আনফালে হালি নতুন ধৰণৰ বতৰ কঢ়িয়াই আনে। 2026 চনত প্ৰথমেই এলনিনো সক্ৰিয় হৈছিল। বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইত অস্বাভাৱিক গৰম, খৰাং আৰু কিছুমান অঞ্চলত অতিবৃষ্টিৰ দৰে পৰিস্থিতি দেখা দিব পাৰে। এতিয়া প্ৰশ্ন হয়, এলনিনো বা লানিনাক প্ৰতিৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ? যদিও এলনিনো বা লানিনাৰ দৰে পৰিঘটনাক আমি বন্ধ কৰিব নোৱাৰোঁ, তথাপি ইয়াৰ পৰা প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে পানী অপচয় নকৰা, গছ ৰোপণ কৰা আৰু বতৰৰ আগজাননী মানি চলাৰ দৰে সৰু সৰু অভ্যাসৰ দ্বাৰাই আমি সতৰ্ক হৈ থাকিব পাৰোঁ। প্ৰকৃতিৰ সৈতে সুন্দৰভাৱে মিলি চলিব পৰাটোৱেই হৈছে ভৱিষ্যতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰস্তুতি। তোমালোকেও এই কথা বুজি প্ৰকৃতিৰ সুৰক্ষাৰ হকে সদায় যত্নপৰ হ'বা বুলি আশা ৰাখিলোঁ। আজিৰ জানো আহা ইমানেই।

চোৰাত এইবাৰ আগবঢ়াইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত। পৰিৱেশন কৰিবলৈ লৈছে তৃষাৰাণী দাসে।

ত্ৰিষাৰাণী দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলা। এইবাৰ আহাচোন শুনো এখনি নাট, জন্মদিনৰ উপহাৰ, ৰচনা দীতিমণি গগৈৰ।

0: মামা, চোৱাচোন চোৱা, আজি মোৰ জন্মদিনত কিমানবোৰ উপহাৰ পালোঁ। কিমান ধুনীয়া ধুনীয়া পুতলা, গাড়ী, খেলা বস্তু। আৰু চোৱা মা, এই বেলুনখিনি চোৱা, ইমান ধুনীয়া নহয়নে? ৰঙা, নীলা, হালধীয়া, বগা, আৰু এইটো বেলুনত বহুত ৰং আছে। অঁ মা, বেলুনবোৰ মোৰ বিচনাৰ কাষতে ওলোমাই থৈ দিওঁনে মা?
1: অঁ অঁ, তাতে ওলোমাই থোৱা। কিন্তু জোনা, তোমাৰ শুবৰ সময় হ'ল নহয়, উপহাৰৰ টোপোলাবোৰ এতিয়া সামৰি থৈ দিয়া।
0: ৰ'বা না মা, মই গোটেই উপহাৰবোৰ আকৌ এবাৰ চাই লওঁ। দেউতা আহিছে নিশ্চয়। দেউতা, দেউতা!
2: জোনা, হেপি বাৰ্থডে জোনা!
0: থেংক ইউ, মোৰলৈ জন্মদিনৰ উপহাৰ কি আনিছা দেউতা?
2: তোমালৈ মই এনে এটা উপহাৰ আনিছোঁ, যিটো বস্তু তুমি যদি সদায় তোমাৰ লগত ৰাখা, সি ভৱিষ্যতে তোমাৰ সকলো কামতে সহায় কৰিব।
0: সঁচা? দিয়া না দেউতা, কি বস্তু আনিছা, জলদি দিয়া না।
2: ৰ'বা ৰ'বা, আচলতে বস্তুটো তেনেই সৰু, কিন্তু তুমি যদি তাক ভালদৰে বুজি সেইমতে চলা, তেনেহ'লে সি এদিন এটা ডাঙৰ উপহাৰ হৈ পৰিব। বুজি পাইছানে?
0: নাই পোৱা।
1: মই বুজাই দিওঁ শুনা। আমি সকলোৱে আমাৰ জন্মদিনৰ দিনা এটা এটা সংকল্প লোৱা উচিত আৰু তাক পালন কৰি যোৱা উচিত।
2: তাৰমানে আমি জন্মদিন পালন কৰি হাঁহি ফূৰ্তি কৰাৰ লগে লগে এইটোও কথা মনত ৰাখিব লাগিব যে আজিৰ পৰা আমি এনে এটা ভাল কাম কৰিম যাৰ দ্বাৰা তোমাৰ, আমাৰ, গোটেই পৃথিৱীৰ মানুহৰ উপকাৰ হয়।
0: তেতিয়াহ'লে আজিৰ পৰা মোৰ তেনেকুৱা এটা সংকল্প ল'ম দেউতা। কিন্তু
1: সেইটো তুমি এতিয়াই ক'ব নালাগে, আজি ৰাতিটো ভালদৰে ভাবি চোৱা। আমাক কাইলৈ ক'লেও হ'ব, এতিয়া তুমি শুই থাকা। গুড নাইট মাজনী।
0: গুড নাইট মা। গুড নাইট দেউতা।
2: গুড নাইট জোনা।

0: ৰঙৰ বেলুন?
1: তোমালোকে মাতিছা ৰঙা বেলুন, নীলা বেলুনে মাতিছে মোক? ৰবা, বেলুনে জানো কথা ক'ব পাৰে?
2: আমি পাৰোঁ।
0: আমাৰ গাত যাদুকৰী শক্তি আছে। আমি কথা ক'ব পাৰোঁ, উৰি ফুৰিব পাৰোঁ। বতাহত উৰি উৰি আমি বহুত দূৰলৈ যাব পাৰোঁ।
1: বহুত দূৰলৈ যাব পাৰা? বাহ, কেনে মজা! মোকো তোমালোকৰ লগত নিবা। তোমালোকৰ লগত উৰি ফুৰিবলৈ মোৰো বৰ মন গৈছে।
0: তেনেহ'লে ব'লা, তুমি আমাৰ গাত লাগি থকা ৰছীকেইডালত ভালদৰে খামুচি ধৰি লোৱা।
1: এয়া ধৰিলোঁ, ভালকৈ ধৰিছোঁ, চোৱা।
0: তেনেহ'লে এক, দুই, তিনি।

0: মজা। বতাহত চৰাই দৰে উৰিবলৈ ইমান ভাল। বাবা চোৱা, মই ডাৱৰবোৰ হাতেৰে চুব পাৰিছোঁ।
1: পিছে
2: কি হ'ল জোনা?
0: আমাৰ লগত তৰা, মেমা, চানু, লুনাহঁতো যাব পৰা হ'লে সিহঁতেও আকাশত উৰিবলৈ কিমান ভাল পাব।
2: তেনেহ'লে আমি সিহঁতকো লগত লৈ যাওঁ। তুমি চকু মুদি একৰ পৰা তিনিলৈ গন্তি কৰাচোন।
0: বাৰু, এক দুই তিনি।
2: এতিয়া চকু মেলা।
0: মেমা, তৰা, চানু, লুনা, তোমালোকো আহিলা?
3: অঁ, আমিও।
0: কি মজা! বেলুন, তোমালোক সঁচাই যাদুগৰী।
3: আমি কিমান ওপৰত উৰিছো চোৱা।
4: হৌ নদীখন চা, ইয়াৰ পৰা ইমান ধুনীয়া দেখে নহয়নে?
2: আৰু সেই ফুলনিখন চোৱা,
0: ধুনীয়া ফুলবোৰ বতাহত কেনেকৈ হালি জালি আছে।
5: আৰু চোৱা চোৱা, মৌ মাখি আৰু ভোমোৰাবোৰ আমাৰ লগে লগে উৰি আহিছে।
4: ফুলনিখনৰ কাষত বাৰু সেয়া কোন, চিনি পাইছানে?
0: নাই পোৱা, মইও চিনি পোৱা নাই। তললৈ মূৰ কৰি সি বাৰু কান্দি আছে নেকি?
6: এৰা, সি তেনেই মন মাৰি আছে। আমি তাৰ ওচৰলৈ গৈ তাৰ লগত কথা পাতোগৈ। ব'লা।
0: যাদুগৰী বেলুন, আমাক সৌ ল'ৰাটোৰ ওচৰলৈ লৈ ব'লাচোন।
2: ব'লা। অকলে কিন্তু ৰছীকেইডাল ভালদৰে ধৰি থাকিবা। ভৰিহাল মাটি চুলেহে ৰছীবোৰ এৰি দিবা।
3: হ'ব বাৰু।

0: তুমি কিয় কান্দি আছা?
1: আমাক কোৱাচোন, তোমাৰ নামটো কি?
2: মোৰ নাম ডেভিড। ময়ো তোমালোকৰ দৰে খেলিবলৈ, স্কুল যাবলৈ, বতাহত উৰি ফুৰিব বিচাৰোঁ, কিন্তু
3: তেনেহ'লে ব'লা আমাৰ লগত।
2: মই নোৱাৰোঁ, তোমালোকৰ লগত খেলি থাকিবলৈ হ'লে মোক মালিকে।
3: কোন মালিক?
2: মই যিখন দোকানত কাম কৰোঁ তাৰ মালিকে মোক কাম নকৰিলে বৰকৈ মাৰে।
0: মাৰে? তেওঁ তেতিয়াহ'লে বৰ বেয়া মানুহ। তুমিনো দোকানত কি কাম কৰা?
2: চাহ খোৱা, কাপ প্লেট ধুওঁ।
3: এতিয়া তুমি স্কুললৈহে যাব লাগে, দোকানত কাম কৰিব নালাগে নহয়।
2: মোকনো স্কুলত কোনে পঢ়াব? মোৰ মা দেউতা কোনো নাই।
3: কোনো নাই?
2: মই বৰ দুৰ্ভগীয়া। মোৰ মা দেউতা মই সৰু হৈ থাকোঁতেই ঢুকাল। মোৰ কোনো ভাইটি বা ভণ্টিও নাই।
3: তেনেহ'লে তুমি কাৰ লগত থাকা?
2: আগতে মই সেই দোকানখনতে আছিলোঁ, কিন্তু এতিয়া আৰু মই তাত থাকিব নিবিচাৰোঁ।
3: তেনেহ'লে তুমি এতিয়ানো ক'লৈ যাবা? তোমাৰ থাকিবলৈ ঠাই নাই যদি তুমি আমাৰ লগতে ব'লা।
2: তোমালোকৰ লগত?
3: অঁ, আমাৰ লগত। আমাৰ লগত থাকিলে তুমি স্কুল যাব পাৰিবা, পাৰ্কত খেলিব পাৰিবা, আৰু যে কিমান ফূৰ্তি কৰিব পাৰিবা। ব'লা আমি

0: বেলুনৰ ৰছীত ধৰি ওলমি ইয়াৰ পৰা গুচি যাওঁ।
1: ব'লা ব'লা।
2: কিন্তু মোৰ বন্ধু দুজনকো নিব পৰা হ'লে তোমালোকৰ লগত যাব পালে সিহঁতেও বৰ ভাল পাব, নহ'লে নিৰ্দয় মালিকৰ অত্যাচাৰকে সদায় সহ্য কৰিব লাগিব।
1: ব'লা ব'লা
3: ব'লা, আমি সিহঁতকো লগত লৈ যাওঁ।
2: ৰ'বা, সিহঁত ক'ত আছে মই এবাৰ চাই লওঁ।
1: তুমি অহালৈ আমি ইয়াতেই ৰৈ থাকিম, সোনকালে আহিবা দেই।
2: অঁ হ'ব বাৰু, মই এতিয়াই আহিম।
0: ৰ'বাচোন ৰ'বা দেৱী, অঁ মই এটা কথা ভাবিছোঁ, তোমাৰ লগত আমিও যদি যাওঁ কেনে হয়? তোমাৰ বন্ধুক আমিও একেলগে বিচাৰিম।
1: তুমি ঠিকেই কৈছা জোনা, ব'লা ব'লা আমি সকলোৱে মিলি একেলগে সিহঁতক বিচাৰোঁ। ব'লা
4: ব'লা ব'লা।

0: কাম কর, কি ধেমালি করিস, কাম করলে
1: মানুহজনক চোৱাচোন কেনেকৈ লৰাটোক গালি পাৰি আছে।
2: মানুহজন ইমান নিৰ্দয়, চোৱাচোন কেনেকৈ
3: মনে মনে জোনা, কেনেবাকৈ যদি মানুহজনে আমাক দেখা পায় একেবাৰে খেদি আহিব। আৰু সেই যে লৰাটো দেখিছা, সিয়ে মোৰ বন্ধু জামাল।
4: হ'ব মালিক, মই ভালকৈ কাম কৰিম। আজি মোৰ গাটো ভাল নাই বাবেহে মই লাহে লাহে কাম কৰিছোঁ।
0: হ'ব হ'ব, তহঁতৰ বাহানাবাজি মোৰ চব জনা আছে। আজিৰ পৰা যদি কামত ফাঁকি দিয়া দেখোঁ, মনত আছে নহয় যোৱাবাৰ কি শাস্তি পাইছিলি?
4: হয় মালিক, আছে, মনত আছে।
0: অঁ ভাল কথা,
5: মোৰ বৰ ভয় লাগিছে। ইমান নিৰ্দয় মানুহ মই কেতিয়াও দেখা নাই।
6: মোৰ সঁচাই বিৰাট ভয় লাগিছে জানা।
3: ভয় নকৰিবা মেমা, সেই ভয় লগা মানুহজনৰ ওচৰলৈ আমি নাযাওঁ নহয়। মই জামালক মাতি দিওঁ, ৰ'বা। জামাল, জামাল, এইফালে, আমি ইয়াতে আছোঁ।
2: ক'ত, ক'ত আছা?
3: ইয়াত, এইফালে।
2: ডেভিড, তই
3: আৰু এয়া এওঁলোক জোনা, মেমা, লুনা,
7: আমি তোমাক লৈ যাবলৈ আহিছোঁ জামাল।
2: আৰু তুমি এই কাৰখানাত আৰু কাম কৰিব নালাগে।
7: হাতুৰীৰে তুমি কি কাম কৰি আছিলা?
2: সৌ যে লোহাৰ পাতিবোৰ দেখিছা, মই তাত হাতুৰীৰে কোবাই কোবাই সৰু সৰু ফুটা বনাব লাগে। দিনটোত যিমান ফুটা কৰিব পাৰোঁ সেই চাই মোক দৰমহা দিয়ে।
8: দৰমহা দিয়ে?
6: দৰমহাৰ টকাৰে তুমি কি কৰা?
2: মই নিজে চলোঁ আৰু ঘৰতে দিওঁ। এইবোৰ কথা পিছত পাতিবা, এতিয়া আমি সোনকালে ইয়াৰ পৰা পলাব লাগিব। আৰু ৰমলাক বিচাৰিব আছেই। জামাল, তই ৰমলাক দেখিছিলি নেকি? অঁ, ৰমলাক ৰাতিপুৱা মই ফটকা বনোৱা ফেক্টৰীলৈ যোৱা দেখিছিলোঁ, তাই তাতে আছে চাগৈ।
8: তেতিয়াহ'লে ব'লা আমি তালৈকে যাওঁ।
6: অঁ ব'লা ব'লা।

0: বা চোৱা ইমানবোৰ ফুলজাৰি দেৱালীত এইবোৰ জ্বলাব পালে কিমান মজা লাগিব নহয়নে? কিন্তু এতিয়া দেৱালীৰ কথা ভাবি থাকিলে নহ'ব। প্ৰথমে ৰমলাক বিচাৰি কিমান সোনকালে পাৰোঁ আমি ইয়াৰ পৰা যাবগৈ লাগিব। ঘৰত চাকৈ মা দেউতাই আমালৈ বাট চাই আছে। দেৱী চোৱাচোন, যে সৰু সৰু ল'ৰা ছোৱালী একেলগে কাম কৰি আছে, তাৰ মাজতে ৰমলা আছে নেকি?
1: অঁ অঁ, ৰমলা সৌ তাতেই আছে।

0: Ruba David, Ruba Romola, Ruba Jamal, Ruba David, Ruba, Ruba.
1: Ki hol Juna? Tumi kak robole koi asa? Aro e David, Romola, Jamal no kun?
2: Mama, amak factory order e khedi ahise.
1: Factory order? Tumi nishchoy hopun dekhisla Juna? Yat kono David ba order nai.
2: মা ডেভিড হত বৰ ভাল কিন্তু হিহত বৰ দুৰ্ভগীয়া হিহতে দিনটো কাম কৰে কিন্তু হিহতে স্কুল যাব বিচাৰে খেলিব বিচাৰে বলা না মা আমি হিহতক লৈ আনো
1: জোনা ডেভিড হতক তুমি সপোনতে লগ পাইছিলা
3: আৰু সপোনতে লগ পোৱা ডেভিডক বিচাৰি তুমি টুপনি পৰাখাৰ পাই গলা
2: তাৰ মানে দেউতা মই হিহতক আৰু লগ নাপাও
3: অ কিন্তু ডেভিডক লগ নাপালেও তাৰ দৰে আন কাৰোবাক লগ পাবও পাৰা
2: ডেভিডহতৰ দৰে আন কাৰোবাক লগ পালে দেউতা মই হিহতক কি যিমান পাৰো সিমান সহায় কৰিম
1: বৰ ভাল কথা তুমি তেতিয়া হলে সপোনতে আজি এটা বৰ ভাল কথা শিকিলা
2: মা ডেভিডহতৰ দৰে সৰু সৰু ল'ৰা-ছোৱালী স্কুল যাব পৰা হ'লে খেলা-ধূলা কৰিব পৰা হ'লে কিমান ভাল হ'ব নহয় জানো দেউতা
3: নিশ্চয় ভাল হ'ব আমি সকলোৱে মিলি যদি এটা উপায় চিন্তা কৰি উলিয়াব পাৰোঁ তেনেহ'লে সঁচাই বৰ ভাল কথা হ'ব
2: আৰু মই কি কৰিম জানা মোৰ কিছুমান পুতলাও সিহঁতক দি দিম সিহঁতে যে কিমান ভাল পাব
1: আমি আচলতে সকলোৱে তাকে কৰা উচিত সুখ আনৰ লগত বিলালে কি হয় জানা
2: সুখ বাঢ়ে আকৌ কিন্তু মই হলে এই বেলুন গেটা কাকো কে নিদো
3: ঠিক আছে নালাগে বাৰু দিব তুমি তাকে সংকল্প ল'লা নেকি
2: নহয় নহয়

0: মোৰ সংকল্পটো লোৱাত সকলোতকৈ বেছি সহায় কৰিছে এই বেলুনকেইটাই। সিহঁতৰ ৰছীত ধৰি আমি উৰি উৰি গৈহে ডেভিডক লগ পাইছিলোঁ।
1: আৰু সিহঁতক লগ পাই তুমি সংকল্প ল'লা যে
0: মই আজিৰ পৰা যিমান পাৰোঁ সকলো দুৰ্ভগীয়া কণ কণ ল'ৰা ছোৱালীক সহায় কৰিম, কাৰণ সিহঁতেও মোৰ দৰে স্কুল গৈ ভাল পায়, চকলেট খাই ভাল পায়, খেলি ভাল পায়।
1: আৰু আমিও তুমি এতিয়া মুখ হাত ধুই গাখীৰ খাই পঢ়া টেবুলত বহিলে বৰ ভাল পাম।

জন্মদিনৰ উপহাৰ ইমান পৰে দীতিমণি গগৈ ৰচিত নাটখনি শুনিলা। নাটখনিত অভিনয় কৰিলে আমাৰ কেন্দ্ৰৰ চেমনীয়া নাট্যশিল্পীসকলে। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰাৰ সময়ো শেষ হৈ আহিল। তোমালোক আটাইলৈ পুনৰ চেনেহ যাচিছোঁ। তোমালোকক আকৌ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ নতুন দিল্লী ঘোষণা পত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। যোৰহাটত আজিৰে পৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। ৰাজ্যত বিলুপ্তপ্ৰায় নলগাহৰিৰ সংখ্যা 194লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি ইয়াক দশকজোৰা প্ৰয়াস, সংৰক্ষণ আৰু ধৈৰ্যৰ সফল গাথা বুলি অভিহিত কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা সমষ্টিৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ভোটাৰ তালিকা অনুসৰি 40টা সমষ্টিত মুঠ 635,601 ভোটদাতা আছে। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী কটাখাল বৈৰৱী খণ্ডত ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ৰেলপথছোৱাৰে 9 দিনৰ পাছত কালি পুনৰ ৰেল সেৱা আৰম্ভ হয়। নেপাল আৰু তিব্বত সীমান্তৰ সমীপত হোৱা যোৱা 26 আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,386 হৈছেগৈ। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটী।

0: ভাতিৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, লক্ষ্মিতা শইকীয়া আৰু বিজয় কুমাৰ বাৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত অজয় আনন্দ, বিজিৎ শৰ্মা, ময়ূৰ কৃষ্ণ মহন্ত, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়নিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন এক প্ৰহৰৰ খেলা, ৰচনা কামাখ্যা সভাপণ্ডিতৰ। এয়া আজিৰ নাট এক প্ৰহৰৰ খেলা।
1: মৃদু
2: কি পেহি,
1: দেগাঁৱলৈ যোৱাটো পিছে কি কৰিলি?
2: তোমালোকে যদি ইচ্ছা কৰা মোৰ কোনো আপত্তি নাই।
1: চা মৃদু, মই তোক আগতেই কৈছো, অৱস্থা ফালৰ পৰা চাবলৈ গ'লে সেইঘৰ মানুহৰ লগত তহঁতে মিতি পতা প্ৰশ্নই উঠিব নোৱাৰে। নাই যি নাই, মানুহ এজন গ'লে বহিবলৈ দিবলৈ ভাল চকীখনো নাই, আৰু থাকিবই বা ক'ৰ পৰা, যিটোহে চাকৰি দৰমহা পায় কেইটা, ইপিনে খেতি মাটিও তেনেকৈ নাই, খাউৰীয়া হ'লে যাক। কিন্তু ছোৱালীজনী, তোক মই কৈ থ'লো মৃদু, যদি কেনেবাকৈ তাই এইখন ঘৰলৈ বোৱাৰী হৈ আহে তেন্তে চাবি তোৰ ঘৰ দিনে ৰাতিয়ে জিলিকি থাকিব। ফটা কথাত শুন থাকে বুলি যে কয়, সেইষাৰ কথা জান জীৱেশ্বৰ পণ্ডিতৰ সংসাৰতে খাতে।
2: ঠিক আছে, তেনেহ'লে এদিন ছোৱালীজনী চাই আহগৈ, পিছে মাকো লগত নিব পৰা হ'লে।
3: মা কেনেকৈ যাব দাদা, যিজনী মানুহে ওপৰ তলাৰ পৰা তল তললৈ নামি যাব নোৱাৰে অনবৰত বিচনাতে, সেইজনী মানুহ ইমানখন বাট গাড়ীৰে কেনেকৈ যাব? গুৱাহাটীৰ পৰা দেওবাৰলৈতো কম চোৱা বাট নহয়।
2: ঠিকেই কৈছো তোমাৰ, মাক নিয়াটো সম্ভৱ নহ'ব। ঠিক আছে, তই আৰু পেহী ওলা,

0: এইজনী মোৰ ছোৱালী সুদৰ্শনা।
1: নমস্কাৰ।
0: আমি ঘৰত মণি বুলিয়েই মাতো।
1: আহা মণি, আহা।
0: মেট্ৰিকটো ভাল ধৰণেই পাছ কৰিলে, পিছে কলেজতহে পঢ়োৱাব নোৱাৰিলো। দেখিছাই নহয় মোৰ অৱস্থা, তাতে আকৌ মাত নোহোৱা ছোৱালী, ঘৰৰ এটাইবোৰ কাম তাই মূৰৰ ওপৰতে। এতিয়া আৰু সোনকালে কিবা এটা
2: হ'ব, মাৰ সৈতে আলোচনা কৰি আমি সোনকালে কিবা এটা জনাম, যদি হয়গৈ এই মাঘ ফাগুনতে।
0: এৰা, মই তাকেই ভাবিছোঁ। পিছে এটা কথা এতিয়াই কৈ থওঁ, মোৰ অৱস্থা দেখিছাই নহয়, মই অকল ছোৱালীজনীহে দিব পাৰিম।
1: হ'ব হ'ব, আপুনি বাৰু সেই বিষয়ে চিন্তা কৰিব নালাগে। পিছে আমি এতিয়া উঠোহে।

0: জুমা, জুমা
1: কি মা?
0: বৌয়ে ক'ত আছে অ? চাওঁ, মোৰ ওচৰত অকণমান আহিবলৈ কচোন।
1: ৰ'বা মা, মই মাতি দিছো। নব, অ নব, মায়ে তোমাক মাতিছে।
2: গৈছো ৰ'বা জুমা।
3: মা, আপুনি মোক মাতিছিল?
0: এৰা বোৱাৰী, তোমাক দুটামান কথা কওঁ বুলিছোঁ। চোৱা, এইখন ঘৰ তোমাৰ বাবে একেবাৰে নতুন। অৱশ্যে ঘৰুৱা কামত যে তোমাক একো শিকাব নালাগে সেইটো মই জানো। মাতৃহীনা ছোৱালী যেতিয়া, সেইখন ঘৰৰ সকলো কাম তুমিয়ে কৰি আহিছিলা। পিছে এটা কথা বোৱাৰী,
3: মা
0: কাম কৰা

0: অভ্যাস থাকিলেও ইয়াত তুমি নিজে একো কৰিব নালাগে। ৰন্ধা বঢ়াৰ পৰা ধোৱা পখলালৈকে সকলোৰে বাবে কাম কৰা মানুহ আছেই। তুমি মাত্ৰ সিহঁতক চলাবা,
1: হয়
0: কামৰ তদাৰক কৰিবা। ঘৰুৱা আলহী দুলহী আহিলে তুমি নিজে সোধপোছ কৰিবা, আৰু আজৰি সময়ত কিতাপ পত্ৰ যি মন যায় পঢ়িবা।
1: হ'ব মা।
0: আৰু এটা কথা বোৱাৰী, মৃদুৱে তোমাক কৈছেনে নাই জানো, আমাৰ ঘৰখন আগৰ পৰাই অলপ বেলেগ ধৰণৰ। মৃদুৰ চিনাকি বহুতো ডাঙৰ ডাঙৰ মানুহ আমাৰ ঘৰলৈ আহিয়ে থাকে, আৰু এতিয়া তুমি আহিছা যেতিয়া তেনেকুৱা আলহী বেছিহে হ'ব।
1: হয়।
0: সেইদেখি মৃদু বা আমি যাতে কোনো বিষয়তে লাজত পৰিব নালাগে সেই বিষয়ে কিন্তু তুমি লক্ষ্য ৰাখিবা। আৰু অলপ পঢ়া শুনা জনা ছোৱালী যেতিয়া ইংৰাজীবোৰতকৈ তুমি ভালদৰে জানাই, চাবা তাৰ বন্ধু বান্ধৱবোৰ কিন্তু অলপ বেলেগ বেলেগ।
1: মই চেষ্টা কৰিম মা।

0: তুমিতো দেখিছাই মণি, মই খুব বিজি মানুহ। ব্যৱসায় লেঠাত প্ৰায়ে উলৈ তলৈ গৈ থাকিব লাগে, ঘৰত থাকিবলৈ সময়কে নাপাওঁ। গতিকে তোমাৰ কিছুমান মৰমৰ দাবীও মই হয়তো সময়মতে পূৰণ কৰিব নোৱাৰিম। সেইবুলি মই তোমাক কষ্ট নিদিওঁ, কষ্ট দিবলৈ যোৱাৰ মই তোমাক বিয়া কৰোঁ নাই।
1: কিন্তু বেছি সুখ মই যদি সহ্য কৰিব নোৱাৰোঁ।
0: অ' আৰু এটা কথা, কি কেইটা কথা তোমাক ক'ব খুজিছিলোঁ। অ' এই আমাৰ ক'লা ৰঙৰ গাড়ীখন প্ৰায় ঘৰতে থাকে, মৃণাল বৰা ড্ৰাইভাৰটোক লৈ তুমি ড্ৰাইভিংটো শিকি ল'বা, তেতিয়াহ'লে তোমাৰ সুবিধা হ'ব। মই নেথাকিলেও তুমি উলি তুলি যাব পাৰিবা।
1: মই ড্ৰাইভিং চাইভিং নিশিকোঁ।
0: কিয়? সেইটোতো একো বেয়া কথা নহয়।
1: নহ'লেও মই ইমান এডভান্স হ'ব নোৱাৰিম। অ' মই যাওঁ দেই, মোৰ দেউতাৰ কাম আছে।
0: আৰে তুমি দেখোন উচাত মাৰি গুচি গ'লা, শুনাচোন।

0: চিকিৎসাৰ কতো অকণো ত্ৰুটি বিচুটি ঘটা নাই। তথাপি এই বিচনাখনৰ পৰা উঠি বহিবলৈ উঠি যাবলৈ যদি মোৰ অকণো শকতি হ'লহেঁতেন। বাৰু বাদ দে, সেইবোৰ পেহীয়েনো ক'লৈ গ'ল?
1: বাথৰুমত।
0: আৰু বয়েৰেকা, তাইনো ক'লৈ গ'ল? সেই দিনৰ ঔষধ কেইপালি তাইয়ে মোক খুৱাই আছিল নহয়।
1: হৈছে মা, সেই আশা আৰু বাদ দিয়া। নবুজি কি হৈছে, এইকেইদিনৰ ভিতৰতে বহুখিনি পৰিৱৰ্তন ঘটিছে, তুমি বোধহয় লক্ষ্যই কৰা নাই।
0: তই এইবোৰ কি কৈছ জুমা? পৰিৱৰ্তন মানে?
1: সঁচা মা, দুসপ্তাহৰ আগৰ ৰাংধালী নবৌজনীৰ লগত আজিৰ নবৌজনী কোনো সম্পৰ্ক নাই। ভাল ভাল কাপোৰ গোটেই সোবা বাকচত সুমুৱাই থৈ সাধাৰণ দুযোৰমান কপাহী মেখেলা চাদৰ উলিয়াই লৈছে পিন্ধিবলৈ। দামী অলংকাৰ সোপাও বাকচত থৈ সাধাৰণ চেইন এডাল, খাৰু দুপাত আৰু ইয়েৰিং এযোৰ পিন্ধি আছে। অকল সেই নহয়, আৰু কি জানা মা, নবু ৰুমৰ পৰা তেনেকৈ ওলাব নোখোজে আৰু দাদাকো ওলাবলৈ দিব নোখোজে।
0: অ' হয় নেকি? হেৰা, ভালেতিহে আজি দুদিনে মই তাইৰ চাহটোকে দেখা নাই। বাৰু তই তাইক কিবা সুধিছিলি নেকি, কিয় এনেকুৱা হৈছে?
1: সুধিছিলোঁ মা, আজি ৰাতিপুৱা গা ধুই উঠি তেওঁ যিযোৰহে কাপোৰ পিন্ধিছিল মোৰ দেখি বেয়া লাগিল। মই সুধিলোঁ, বোলো নবৌ, তোমাৰতো কাপোৰৰ কোনো অভাৱ নাই, গা ধুই উঠি এইযোৰ কাপোৰহে পিন্ধিব পৰা নাই। যোৱা, এইযোৰ সলাই ভাল কাপোৰ এযোৰ পিন্ধি অহাগৈ, বাকচৰ পৰা উলিয়াবলৈ টান পাইছা যদি ময়ে উলিয়াই দিওঁগৈ। কিন্তু তেওঁ কি উত্তৰ দিলে জানা মা? হ'ব দিয়া, ঘৰতে সাজি কাচি অপেশ্বৰীজনী হৈ থাকিবলৈ মই কিবা ৰাজকুমাৰী নেকি? মই যি পিন্ধো যি কৰোঁ তোমালোকে ইমান চকু দিয়া দৰকাৰ নাই নহয়।
0: জানো আই, ইমানকৈ শিকাই বুজাই লোৱাৰ মূৰত তাই কি কৰিব খুজিছে ক'ব পৰা নাই।
1: খুলি নেদেখুৱালে ভিতৰত কি আছে মই কেনেকৈ জানিম? খুলি দেখুৱাব।
2: তুমিয়ে খোলাচোন।
1: মই নুখুলো, কি আনিছা তুমিয়ে খুলি দেখুৱা।
2: আহা, ঠিক আছে মই খোলো বাৰু।
1: ৰ'বাচোন, বস্তুটো কি মোক আগতে কৈ লোৱা, প্লিজ কৈ লোৱা না মোক আগতে।
2: শুনা, তোমাকতো সেইদিনা কৈছিলোৱেই, আমাৰ বিয়াৰ গোটেইখিনি সোণ অলংকাৰ মই কলিকতাতে গঢ়াইছিলো। চাৰিটা ছেট বিয়াৰ ঠিক আগে আগে আহি পাইছিল, কিন্তু এই ছেটটো কি কাৰণে পলম হ'ল ক'ব নোৱাৰো, আজিহে পাইছো। আমাৰ বিয়া হৈ যোৱাটো আজি দুসপ্তাহৰ বেছি হ'ল। ঠিক আছে, পলমকৈ আহি পালে বুলিতো আৰু অলংকাৰৰ মূল্য কমি নাযায়। এই দেখিছানে, কথা কৈ কৈ মই পেকেটটো খুলি পেলালো। ধন্যবাদ মণি, তুমি বেয়া নাপাবা দেই। অলংকাৰখিনি তুমি এবাৰ পিন্ধিছোৱাচোন।
1: বেছি দামী অলংকাৰ পিন্ধি মই ভাল নাপাওঁ।
2: কিন্তু এই ছেটটো তোমাৰ কাৰণে।
1: মই নিপিন্ধো।
2: কেলে?
1: মোক তোমালোকে পাগল কৰিব খুজিছা নেকি? এজনী মানুহক ইমান সোপা অলংকাৰ কিয় লাগিছে? তাতকৈ এইটো ছেট জুমাক দি দিয়া।
2: জুমা, কি আচৰিত কথা কৈছা মণি, সঁচাকৈ তোমাৰ কথাই মোক অবাক কৰিছে। কাৰণ মোৰ ধাৰণা আছিল মাইকী মানুহ কোনো বস্তুৱে নামোৱাই, আৰু বিশেষকৈ কাপোৰ কানি আৰু অলংকাৰ পাতিৰ প্ৰতি নাৰী যে এক অদ্ভুত দুৰ্বলতা আছে।
1: মোক খং নুতুলিবা মৃদু, মই ভালকৈ কৈছো তোমাক, এই অলংকাৰখিনি জুমাক দি দিয়া, লাগিলে আৰু দুপদমান দিবহে পাৰোঁ।
2: বুজিছো মণি, তোমাৰ ৰুচিবোধ। হয়তো তুমি যিখন ঘৰত ডাঙৰ দীঘল হৈ এইখন ঘৰলৈ ওলাই আহিছা, সেইখন ঘৰৰ পৰিৱেশেই তোমাৰ মনত এনে এক ৰুচিবোধো জন্ম দিছে। কিন্তু তুমি পাহৰি নাযাবা মণি, তুমি এতিয়া সেইখন ঘৰৰ ছোৱালী নহয়, তুমি এতিয়া এখন সম্ভ্ৰান্ত অভিজাত ঘৰৰ বোৱাৰী, নগৰৰ এজন গণ্য মান্য বিশিষ্ট ব্যক্তিৰ পত্নী। এইখন ঘৰৰ আভিজাত্যৰ লগত, প্ৰচলিত নিয়ম নীতিৰ লগত তুমি মিলি চলিব লাগিব। চাওঁ, পিন্ধাই ছেটটো মোক পিন্ধি দেখুৱাচোন।
1: মই নিপিন্ধো বুলি কৈ দিছো নহয়, মোক কিমান জোৰ কৰিছা কিয়? ৰ'বা, মই এতিয়াই তোমাক মাতি আনি দি দিম।
2: ষ্ট্ৰেঞ্জ। বাৰু মণি, ছেটটো তোমাৰ পচন্দ হোৱা নাই নেকি? যদি পচন্দ হোৱা নাই তেন্তে এইটো ঘূৰাই দি।
1: মোৰ পচন্দ অপচন্দৰ কথা নাই বুজিছা, মুঠৰ ওপৰত এইবোৰ বস্তু মই ভাল নাপাওঁ।
3: অমা মা, পেহী, আজি কি জানা, আমাৰ মাক নাম চব কথালে।
0: কি হ'ল জুমা?
3: এই দাদাৰ লগত তিনিজন বন্ধু আহিছে, দৰিঙিমতে বহিছে। দাদাই বোধহয় মোক তেওঁলোকৰ লগত চিনাকি কৰি দিবলৈ মাতি গৈছিল, কিন্তু তেওঁ যিটো ভজেৰেহে তেওঁলোকৰ আগত ওলাইছেগৈ। দাদাই যে কি কৰে ঠিক নাই।
1: নমস্কাৰ, আপোনালোকে মোক চাবলৈ আহিছে নহয়, মোৰ লগত চিনাকি হ'বলৈ আহিছে, বঢ়িয়া কথা। তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছো।

0: নব, তুমি দেখোন সাজি কাচি ওলাইছা, কলৈ যায় ৰাতিপুৱাই?
1: সদায় আৰু ঘৰডালতে সোমাই থাকিম নেকি? আজি এমাহে কলৈনো গৈছো, তাতে আজি দাদাৰাও ঘৰত নাই। চিন্তা নাই জুমা, তেওঁ শ্বিলঙৰ পৰা ঘূৰি অহাৰ আগতেই মই পামহি।
0: কিন্তু তুমি যাব কলৈ?
1: তোমাক নকওঁ।
0: কিয়?
1: তুমি যিহে ছোৱালী, হুলস্থুল লগাই দিবা।
0: কিন্তু বাৰু ৰবা মা,
2: অ মা, নব কান্দা দেখিছা? এই ৰাতিপুৱাই পিন্ধিৰি ওলাইছে।
0: অ মা, নব বুলি ক'ৰবালৈ যায়?
3: কলৈ যায়
0: জানো? ক'ব নোৱাৰো, মোক নকয় বোলে। মই বোলে হুলস্থুল লগাই দিম।
3: জানো আই, তাই কি কৰিব খুজিছে ক'ব নোৱাৰো। হঠাতে একোটা নভবা নিচিন্তা কাণ্ড কৰে।
0: মা,
3: কি হ'ল বোৱাৰী? ৰাতিপুৱাই চুটকেছ টুটকেচ লৈ সাজি কাচি কলৈ যাবলৈ ওলাইছা? আৰু কেনিবা যাবৰ মন গৈছিল যদি তাৰ লগতে নগ'লা কিয়?
1: তেওঁ শ্বিলঙলৈহে গৈছে মা, মইতো শ্বিলঙলৈ নেযাওঁ।
3: তেন্তে কলৈ যাবা তুমি?
1: মাহঁতৰ ঘৰলৈ, মানে দেৰগাঁৱলৈ।
3: দেৰগাঁৱলৈ?
1: হয় মা, আত্মঙলাৰ পিছত আৰুতো যোৱাই নাই।
3: কিন্তু যাবা কাৰ লগত? কিহত যাবা? মৃদুক কৈছিলা জানো?
1: নাই কোৱা। আপুনি থাকোঁতে তেওঁ কিয় ক'ব লাগে? আপুনিহে মোৰ আচল গাৰ্জেন।
3: কিন্তু
1: শুনক মা, মই অলপ আগতে ট্ৰেন্সপৰ্ট অফিচলৈ ফোন কৰিছিলোঁ। কোনোবা এজনে ক'লে অলপ পিছত বোলে এখন বাছ আছে। মই টিকট পাম নে নাপাম সোধাত তেওঁ মোৰ কাৰণে টিকট এটা ৰাখি থওঁ বুলি কৈছে।
3: সেইটো হ'ব নোৱাৰে বোৱাৰী, সেইটো হ'ব নোৱাৰে। তুমি এনেকৈ কেতিয়াও যাব নোৱাৰা, আৰু তোমাক মই অকলে বাছত যাবলৈ দিব নোৱাৰো নহয়।
1: মা
3: শুনা, তোমাৰ যদি সঁচাকৈ ঘৰলৈ যাবৰ মন গৈছে তেন্তে দুটা দিন ৰ'বা, মৃদু ঘূৰি আহিলে মই তোমাক তাৰ লগত পঠিয়াই দিম।
1: নহয় মা, মই যাবলৈ ওলাইছোঁ যেতিয়া যামেই, যদি অকলে পঠিয়াবলৈ বেয়া পাইছে তেন্তে জুমাকে ওলাবলৈ কওঁ, তেওঁকে লগত লৈ যাওঁ।
0: মই কেনেকৈ যাওঁ নব, মই ওলাওঁ ন মানে তোমাৰ বাছেই যাবগৈ দেখোন।
4: আৰু এটা কথা নহয়, নিজৰ ঘৰত দুই তিনিখন গাড়ী থাকোঁতে তোমাক আমি বাছত কিয় পঠিয়াম?
1: পেহী, মই মাৰ পৰাহে পাৰ্মিশ্যন বিচাৰিছিলোঁ, আপুনি মিছাকৈয়ে।
4: তুমি জানা মণি, এইখন ঘৰৰ মান সন্মানৰ প্ৰতি লক্ষ্য ৰখাটো অকল তোমাৰ শাহুৱাৰ কৰ্তব্য নহয়, মোৰো। এইখন ঘৰৰ ভালৰ হকে মাত মতাৰ অধিকাৰ মোৰো আছে, বুজিছা? ঠিক আছে, পিন্ধিৰি ওলাই আহিছা যেতিয়া গাড়ীখন লৈ জুমাৰ লগতে অলপ ফুৰি আহগৈ। জুমা যা, তই ওলাই আহগৈ।
3: মৃদু, তই তাক কিবা সুধিছিলি নে?
5: সুধিছিলোঁ মা, তেওঁ কিন্তু এতিয়া দেৰগাঁৱলৈ নেযাওঁ বুলি কৈছে।
3: কিয়? সিদিনা দেখোন তাই অকলে যাবলৈ ওলাইছিল, এতিয়া আকৌ নোযোৱা হ'ল কিয়?
5: ক'ব নোৱাৰো মা, মোক কৈছে এতিয়া হেনো তেওঁ সেইখন ঘৰতকৈ এইখন ঘৰহে বেছি আপোন। মই জোৰ কৰিছিলোঁ, তেওঁ যাব খোজা নাই।
3: জানো দেওঁ, তাইৰ কিবা মূৰৰে দোষ আছে নে এইবোৰ মৰমতালিহে কৰিছে, মই একো ধৰিব পৰা নাই। মৃদু, তই কিন্তু তাইৰ ওপৰত অলপ চকু ৰাখিবি, মই তাইৰ কথা কাণ্ডবোৰ বৰ ভাল দেখা নাই।
5: কথাটো মই লক্ষ্য কৰিছোঁ মা।
6: মোৰ কথাকেইটা তোৰ মনত ৰলতো, নেপাহৰিবি কি? পাহৰিলেও মই তোক সোঁৱৰাই দিম।

0: কিবা বেয়া সপোন দেখিলে নহয়,
1: সপোন হেৰা, সপোনেই হবলা, এটা যেন বৰ বেয়া সপোন। তুমি তুমি আঁতৰি নাযাবা, তুমি আঁতৰি নাযাবা মৃদু।
0: ৰবা, মই টিউবলাইটটো জ্বলাই
1: দিম। নাই নাই নাই, নজ্বলাবা, বেছি পোহৰ মোৰ সহ্য নহয়।
0: ঠিক আছে তেন্তে, মই টিউবলাইটটো জ্বলাই দিওঁ, তুমি আকৌ টোপনি যাবলৈ
1: চেষ্টা কৰিছোঁ। নাই নাই,
0: টোপনি বেছি হোৱাটো বা কম হোৱাটো নিৰ্ভৰ কৰে বহু ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ওপৰত। মানসিক অৱস্থা ঠিক নহ'লে টোপনি কম হোৱাটো স্বাভাৱিক। বাৰু কোৱাচোন মণি, তুমি ইয়াত কিবা কথাত কষ্ট পাইছা নেকি?
1: কষ্ট? তুমি মোক হহুৱালা মৃদু। শুনা, এইখন ঘৰলৈ আহি কোনোবা ছোৱালী যদি কষ্ট পাইছোঁ বুলি কয়, তেন্তে তাইক কি বুলি ক'ব?
0: হয় নেকি? তথাপি
1: তথাপি কি?
0: বেয়া নাপাব মণি, মই তোমাৰ মাজত আশা নকৰা এটা অৱস্থা দেখিহে এইবোৰ কথা সুধিবলৈ বাধ্য হৈছো। তুমি বোধহয় নাজানা, তোমাৰ মাজত এটা ব্যতিক্ৰম আমাৰ গোটেই ঘৰখনে লক্ষ্য কৰিছে।
1: তাৰমানে?
0: মানে এইখন ঘৰলৈ আহি তুমি যিদৰে থাকিব লাগিছিল, যিদৰে সকলোকে আনন্দ দিব লাগিছিল, শুনিবলৈ পাইছো আজিকালি মা আৰু পেহীকো বোলে তুমি ভালদৰে নামাতা। কিবা এটা সুধিলে কিবা এটা উত্তৰ দিয়া, জুমায়ো তোমাক মাতিবলৈ ভয় কৰে। কিবা এটা নঘটিলে তুমি কিয় এনেকুৱা কৰিবা মণি? চোৱা, এইপিনে তোমাৰ স্বাস্থ্যটো দুদিনমানৰ পৰা অলপ বেয়া হৈ আহিছে। কোৱা মণি, যদি সঁচাকৈ কিবা কথাত অসুবিধা পাইছা, কিবা কথাত অসন্তুষ্ট হৈছা, মোৰ আগত খুলি কোৱা।
1: সঁচা মৃদু, মোৰ কিয় এনেকুৱা হৈছে? মাজে মাজে মাজে মাজে কিয় মোৰ ভয় লাগে? মোৰ ভাৱ হৈছে মই যেন নাই নাই নাই, একো নহয় একো নহয় মৃদু।
0: কোৱা মণি, কোৱা, তোমাৰ কি হৈছে কোৱাচোন।

0: উঠি অসুবিধা পাইছা, কিবা কথাত অসন্তুষ্ট হৈছা, মোৰ আগত খুলি কোৱা।
1: সঁচা মৃদু, মোৰ কিয় এনেকুৱা হৈছে? মাজে মাজে মাজে মাজে কিয় মোৰ ভয় লাগে? মোৰ ভাৱ হৈছে মই যেন নাই নাই নাই, একো নহয় মৃদু।
0: কম কোৱা, তোমাক কি হৈছে কোৱাচোন।
1: মই তোমাক কেনেকৈ ক'ম, মোৰ কি হৈছে? মই যে নিজেই ক'ব নোৱাৰো। মোক তুমি ক্ষমা কৰা মৃদু। মোক
0: কি হ'ল? তুমি দেখোন ধনী কৰিব খুজিছা। তোমাৰ কি হৈছে মানে? গা বেয়া লাগিছে নেকি? চাওঁ ৰ'বাচোন, মই তোমাক বিচনাত খুৱাই দিওঁ।
2: ডাক্তৰে কি ক'লে মৃদু, কিবা ধৰিব পাৰিলেনে?
0: নাই মা, ময়ো ডাক্তৰৰ লগত কথাই নাপাতিলে। ডাক্তৰ কোনো প্ৰশ্নৰ উত্তৰেই নিদিলে। ক'লে মোৰতো কোনো অসুখ হোৱা নাই, আপুনি কিহৰ কাৰণে লাগমান নোহোৱা কথাবোৰ সুধিছে। যাওক, মই ঘৰৰ পৰা উঠি যাওক।
2: কি ডাক্তৰক তাই তেনেকৈয়ে ক'লেনে?
0: অ মা, অকল ডাক্তৰকে নহয়, মোকো ডাক্তৰৰ আগত যেওকে তেওঁকে ক'লে।
2: হে ভগৱান,
0: যি দেখিছোঁ কেইদিনমানৰ পৰা তেওঁ মনৰ ভাৰসাম্য একেবাৰে হেৰুৱাই পেলাইছে। ডাক্তৰ চাংকাগতেও কৈছে তেওঁৰ এই মানসিক অসুস্থতাৰ বাবে পৰিৱেশো দায়ী হ'ব পাৰে।
2: জানো বোপাই, তহঁতে কি ভাবিছ কি চিন্তা কৰিছ মই একো ক'ব নোৱাৰোঁ। মোৰ কিন্তু তাইৰ মতি গতি দেখি কিবা বেলেগ সন্দেহে হৈছে। অৱশ্যে ডাক্তৰ চাংকাগতিৰ কথা সঁচা হ'ব পাৰে, বেছি সুখ সম্পদেও মানুহক আমুৱাই চাগে।
0: ঐশ্বৰ্য বিভূতিৰ প্ৰাচুৰ্যই মানুহৰ মনত অভাৱনীয় প্ৰতিক্ৰিয়া সৃষ্টি কৰিলেও বহুত ক্ষেত্ৰত সেইটোৱে মানসিক বিকৃতিৰ কাৰণ হ'ব নোৱাৰে মা। এই যে ৰাতি ৰাতি তেওঁৰ ভাল টোপনি নহয়, বেয়া বেয়া সপোন দেখি আতংকিত হৈ চিঞৰি উঠে, তাৰ অন্তৰত বেলেগ কিবা কাৰণো থাকিব পাৰে।
2: কি কাৰণত তেনে হৈছে সেই কথা তই বা মই কৈ দিব নোৱাৰোঁ মৃদু। সেয়ে ভাবিছোঁ এই সম্পৰ্কত ডাক্তৰ চাংকাকুটিৰ বাহিৰেও আন কোনো বেলেগ ডাক্তৰৰ লগত আলোচনা কৰা বেছি ভাল হ'ব নেকি?
0: কৰিম মা, কিন্তু তাৰ আগতে আমি অলপ সাৱধান হ'ব লাগিব, যাতে এই কথা আমাৰ ঘৰৰ বাহিৰলৈ ওলাই নাযায়। এই ক্ষেত্ৰত আমাৰ পৰিয়ালৰ মান সন্মানৰ কথাও আছে।

0: বাহ নব, আজি সাজি কাছি বৰ ধুনীয়া হৈ আছা। খোপাও বান্ধিছে নতুন ফেশ্বনত, ৰুমটো বহিয়াকে সজাই ৰাখিছা। আজিহে তোমাক এইখন ঘৰ বোৱাৰী যেন লাগিছে। সঁচাকৈ জানা নব, ইমানবোৰ কাপোৰ কানি থাকোঁতে তুমি যে কিবোৰ পিন্ধি থাকা, তোমাৰ চুলিতে সঁচাকৈ বৰ ধুনীয়া জানা।
1: হ'ব হ'ব জুমা, মুখৰ আগত ইমান প্ৰশংসা নকৰিলেও হ'ব। জানা, দাদাৰ এই কথাটোৰ কাৰণে মোক সদায় কেটকেটাই থাকে। ইমানবোৰ প্ৰসাধন সামগ্ৰী থকা স্বত্বেও মই কিয় সেইবোৰ ব্যৱহাৰ নকৰোঁ? মই কিন্তু আজিৰ পৰা কি কৰিম বুলি ভাবিছোঁ জানা জুমা?
0: কি কৰিবা?
1: আজিৰ দৰে সদায় ধুনীয়াকৈ পিন্ধি উৰি থাকিম। অ', তোমাক কথা এটা ক'বলৈ পাহৰিয়ে আছোঁ। সেইদিনা দাদাৰাই চিনেমা এখন চাবলৈ যোৱাৰ কথা কৈছিল। দাদা যদি আজি সোনকালে ঘৰলৈ আহে, আজিয়ে যাম বুজিছা? তুমিও কিন্তু ওলাবা দেই।
0: যাম নব, তুমি লগ ধৰিলে কিয় নাযাম? অ', দাদা আহিছে চাগে।
2: আৰে বাহ, আজি দেখোন একেবাৰে নতুন ৰূপ। সঁচাকৈ মণি, তোমাক যদি সদায় এনেকৈ এই ৰূপত দেখিবলৈ পাওঁ, তেন্তে দুখ বুলিবলৈ বোধহয় মোৰ আৰু একো নাথাকিব।
0: নব, তুমি দাদাৰ লগত কথা পাতা, মই আহিছোঁ দেই।
1: আচ্ছা, কিন্তু মোৰ কথাটো মনত ৰাখিবা আকৌ।
0: অ, ৰাখিম।
2: কি মনত ৰখোৱাৰ কথা কৈছা মণি?
1: চিনেমাৰ কথা। তুমি সিদিনা চিনেমা এখন চাবলৈ যোৱাৰ কথা কৈছিলা নহয়, পাহৰিলা নেকি?
2: নাই পাহৰা, কিয় পাহৰিম? আহি যাবা নেকি?
1: তোমাৰ অসুবিধা নহ'লে যাব পাৰোঁ, গ'লে কিন্তু জুমাকো নিম দেই।
2: নিশ্চয়। অ', তুমি এটা কাম কৰাচোন মণি, এই বেগটোত টকা 10,000 আছে, টকাখিনি বেগৰ পৰা উলিয়াই আইৰণ চেফটোত ভৰাই।
1: টকা
2: লোৱা, এই বেগটো ধৰ।
1: কিমান টকা আছে বুলি কৈছা? 10,000? 10,000?
2: কি হ'ল? বেগটো হাতত লৈ গ'ল আৰু ভৰাই থোৱা গ'ল।
1: 10,000?
2: কি হ'ল মণি?
1: 10,000?
2: তুমি দেখোন কপিছা, তোৰ কেইটা কেনে ধেল খাই দিব তোমাক মণি। কি হ'ল মণি? মণি, মণি, জুমা, জুমা,
0: কি হ'ল দাদা? কি হ'ল? এওঁ কি হ'ল? তুমি নধৰে কিয় দাদা? নব পৰি যাব দেখোন এতিয়া। নব, নব, নব।

0: দেউতা, আপুনি আহিছে? কি আহিছে আপুনি ইয়ালৈ?
1: কিয়, তোক খবৰ ল'বলৈ আহিছো আকৌ। তই কেনে আছ মাজনী?
0: ভালেই আছো। মোৰ জানো কেতিয়াবা বেয়া হোৱা দেখিছে, কিন্তু আপুনি আহিল কিয়? মোৰ খবৰ ল'বলৈ আপোনাক কোনে মাতি আনিছে নহয়? অঁ বুজিছো, এওঁলোকে এওঁলোকে মোক দেখা দেখিকৈ শাস্তি দি ক্ষান্ত থকা নাই। মোৰ বিৰুদ্ধে তলে তলে ষড়যন্ত্ৰ চলাইছে।
2: তুমি এইবোৰ কি কৈছা মণি?
0: হা,
2: দেউতাই যি খুজিছে তাৰ উত্তৰ দিয়া, এইবোৰ বাজে কথা কৈছে।
0: মাই গড, তুমি যে ওচৰত আছা মই পাহৰিয়ে গৈছিলোঁ, বেয়া নেপাবা দেই। তেনেকুৱা কথা মই আৰু কেতিয়াও নকওঁ, কিন্তু দেউতাক মই দুটামান কথা সুধিম। তুমি বাৰু ইয়াৰ পৰা অকণমান আঁতৰি যাবানে?
2: ঠিক আছে, যাওঁ বাৰু।
0: দেউতা, আপুনি মোক এইখন ঘৰলৈ কিয় বিয়া দিলে? ধনী মানুহ দেখি দিছিল নহয়, হয়তো হয়তো ভাবিছিল মই ইয়াত খুব সুখত থাকিব পাৰিম। মোৰ সুখ দেখি আপোনালোকে খুব আনন্দ কৰিব, কিন্তু এতিয়া আনন্দ কৰিব পাৰিছেনে? যদি পাৰিছে খবৰ ল'বলৈ এনেকৈ উধা থকা আহিবলগীয়া হ'ল কিয়?
1: তই এইবোৰ কি কৈছ মাজনী? এইখন ঘৰত তই কিহত কি দুখ পাইছ? মই দেখাত এইখন ঘৰততো তই বেয়া পাবলগীয়া একো নাই। মই সাদৰি মানুহ, যাওঁ বাৰু ভালদৰা। তই কিহত অশান্তি পাইছ মই একো বুজিব পৰা নাই।
0: আপুনি কেনেকৈ বুজিব দেউতা? আপোনাৰ দৰে সহজ সৰল মানুহ পৃথিৱীতনো আছে কেইজন? মোক বিয়া দি আপুনি চাগে মোৰ সুখৰ কথাকে ভাবি আছে।
1: মই এটা কথা ভাবিছো মাজনী, দুদিনমানৰ বাবে তোক আমাৰ ঘৰলৈ লৈ যাওঁ বুলিছো, যাবিনে মোৰ লগতে?
0: মই নাযাওঁ, কেলৈ যাম? কি কৰিবলৈ যাম?
1: কেলৈ মাজনী, তোৰ ভাইৰ ভনীয়াৰ ঘৰলৈ মনত নপৰেনে?
0: পৰে, কিয় নপৰে? কুকুৰটো নাই জানো, সেই পদ্মাত কুকুৰটো, সি থাকে মানে মই সেইখন ঘৰলৈ যাব নোৱাৰো দেউতা। খাই পেলাব দেউতা।
1: মানে মানে তই কাৰ কথা কৈছ মাজনী? কোনে খাব তোক?
0: নাই নাই নাই, মই মই সিমানখিনি ক'ব নোৱাৰো, মই মই নোৱাৰো দেউতা, মই ক'ব নোৱাৰো, মোক মোক নুসুধিব দেউতা। মই
1: মাজনী
0: মই নোৱাৰো, মই মই নোৱাৰো দেউতা।
1: মাজনী তই নাযাবিচোন, ৰবি কথাবোৰ মোৰ আগত খুলি কৈ যা। নাই, তাই উচাত মাৰি গুচিহে গ'ল। হে প্ৰভু, মোক তুমি এইবোৰ কি দেখুৱাইছা?
2: কি হ'ল দেউতা?
1: বোপা, দেখিলা মোৰ ওচৰৰ পৰা তাই উচাত মাৰি গুচি গ'ল। তাই কি হৈছে মই একো বুজিব পৰা নাই।
2: আগতে বাৰু এনেকুৱা কেতিয়াবা হৈছিল নেকি দেউতা? মানে বিয়াৰ আগতে কেতিয়াবা?
1: নাই নাই নাই বোপা, এনেকুৱা অৱস্থা তাই কোনো দিনেই হোৱা নাছিল। এজনী শান্ত নম্ৰ সংযত ছোৱালী, তোমালোকৰ কৰোণা পেহীয়ে এইটো ভালকৈ জানিছিল তাইক।
2: পেহীয়ে অৱশ্যে কৈছে। বাৰু দেউতা, আপুনি এতিয়া কি কৰিবলৈ কয়?
1: মইনো তোমালোকক কি পৰামৰ্শ দিম বোপা, ডাক্তৰকতো দেখুওৱা হৈছে বুলি চাই আকৌ তাকেই কৰিব লাগিব।
2: বাৰু দেউতা, তেওঁ যে সেই দেৰগাঁৱলৈ যোৱাৰ কথা ক'লেই মাটিত হাতখিন মাৰিব খোজে, তাৰ কাৰণটো কি? বোধহয় আজি তেনেকুৱা কৰিছিল।
1: এৰা কৰিছিল, কিন্তু তাই কিয় যাব নোখোজে মই একো নুবুজিলোঁ।
2: আপোনালোকৰ চুবুৰী বা ওচৰ পাজৰৰ কাৰোবাৰ লগত আপোনালোকৰ কিবা কাজিয়া পেচাল বা মনোমানি আছে নেকি? মানে মই সুধিব খুজিছোঁ দেউতা, মণিক কেন্দ্ৰ কৰি কেতিয়াবা কাৰোবাৰ লগত?
1: নাই নাই নাই, তেনেধৰণৰ কোনো ঘটনা ঘটাৰ কথা মোৰ মনত নপৰে। আচল কথা ক'বলৈ গ'লে ওচৰ চুবুৰীয়া কাৰো লগতে আজিলৈকে আমাৰ কোনো বাদ বিসম্বাদ হোৱা নাই।
2: তেতিয়াহ'লে মণিক বেলেগ ধৰণৰ চিকিৎসা কৰিব লাগিব দেউতা।
1: এৰা, তাই বেলেগ ধৰণৰ চিকিৎসাৰে প্ৰয়োজন হৈছে। তোমালোকে পাৰিবা বোপা, তোমালোকে পাৰিবা, ইয়াত বহুত ভাল ভাল ডাক্তৰ আছে।
2: মণি, প্ৰায় প্ৰত্যেক মানুহৰ জীৱনতে একো একোটা অবিস্মৰণীয় ঘটনা ঘটে। কাৰোবাৰ বাবে তেনে একোটা ঘটনাই গোটেই জীৱনৰ বাবে দুখৰ স্মৃতি হৈ লয়, আৰু কাৰোবাৰ বাবে সিয়াকৈ এক মধুৰ সোঁৱৰণ হৈ মনৰ মণিকূটত ৰৈ যায়। তোমাৰ জীৱনত বাৰু ঘটা আটাইতকৈ উল্লেখযোগ্য ঘটনাটো কি, যাৰ স্মৃতিয়ে তোমাক মাজে মাজে বৰ অস্থিৰ উদ্ভ্ৰান্ত কৰি তোলে?
0: তুমি এইবোৰ কি লাগ বান্ধোৱা কথা সুধিছা? বেলেগ কথাও নাই?
2: আছে, তোমাক সুধিবলগীয়া বেলেগ কথা আৰু বহুত আছে মণি, কিন্তু আগতে মোৰ এই প্ৰশ্নটোৰ উত্তৰটো দি লোৱাচোন।
0: কি প্ৰশ্ন? তুমি দেখোন মোক একো প্ৰশ্নই কৰা নাই।
2: কিয়, এতিয়া যে সুধিছিলোঁ তোমাৰ জীৱনৰ আটাইতকৈ অবিস্মৰণীয় ভয়ংকৰ ঘটনাটো।

0: 그 방향과 같다나.
1: 회도 분위기 가나? 뭐냐 뭐니? 희거다 꼬아보라 동아리 그 코디노. 아 뭐도 막 억군이 변하고. 뭐보라 하만이나 동 비보라 호불이 동이 번역을 봐 뭐니?
0: 오늘 에코 많았네.
1: 에코 많았나 타기로 했다 그러다 동안 이쯤 많았어.
0: 기.
1: 말 꼬아서. 비아라 그때 이전 많았더라 동이 곧 한가득 그게 번치다 호시라. 기만이 좀 꼬.
0: 이도.
1: 그런데 꼬였어. 아니 기어 동아 봐도 이제 보니까 홀.
0: 동이 동이 붙기고 타고서. 일부러 기바 어떠 하세다노?
1: 어떠노 다들 거의 프로스노 허브 노래 뭐니? 그 이번엔 거울봐라 도망가는 해볼 것을 고노 어떠나이 근데 해부로스 미티에 해부로스 미티 도망가는 구호로 한티가르는 허브발이 뭐 이렇게 바보잖아 뭐니? 이불 것을 뜨면 이제 어떠 힘불이 바위불이 세스타 꿀이샤 어떠서 바라나이 해부 벗가 꿀리 버릇게 도망 몽골이 허브 뭐니?
0: 도망마 아고터 린코시를 미두 뭐가 좋고 꿀리 것 하오리야 보리 썼나노 코이바 তোমালোকে দেখিছো মোক পাগল কৰি হেৰিবা উহ মোক এতিয়া হোৱাই নোহোৱাই খুচি পিনি থাকিবলৈ মই কি দুখ কৰিলোঁ তোমালোকৰ ওচৰত
1: তুমি কি দুখ কৰিছা তুমিয়ে জানা অৱশ্যে সকলো দুখ তোমাৰ ইচ্ছাকৃত নহ'বও পাৰে সেই কথা আনে নহ'লে মই ভালকৈ উপলব্ধি কৰিছোঁ মণি আৰু সেয়ে মই তোমাক বাৰে বাৰে একেটা কথাকে সুধি আছোঁ তুমি যেন কি এটা ভয়ংকৰ সত্য লুকুৱাই ৰাখিছা
0: একো নাই মৃদু মই একো লুকুৱাই ৰখা নাই তোমালোকে মোক মিছাকৈ সন্দেহ কৰিছা
1: মিছাকৈ সন্দেহ কৰিছোঁ ভাল ধৰি লৈছোঁ আমি তোমাক মিছাকৈ সন্দেহ কৰিছোঁ কিন্তু ৰাতি তুমি শুব নোৱাৰা কেলে বিচাৰ কৰি চটফটা জেগা কেলে সপোন দেখি তুমি চমুকি উঠা কেলে সেইবোৰ কিহৰ প্ৰতিক্ৰিয়া মই
0: মই সেইবোৰ একো ক'ব নোৱাৰোঁ মৃদু মই সেইবোৰ একো নাজানো মই
1: কিন্তু মই তাক শিকিব পাৰোঁ তুমি সেইবোৰ জানা কেৱল আমাক নকোৱা নকওঁ বুলি তুমি হয়তো ঠিক কৰি লৈছা কিন্তু তোমার ধারণা ভুল মনে কারণ এইটা ঠিক জানিবা হয়তো কিছু গোপনে না
2: কি হল সব খাই উঠিলি দেখোন মই আহিম বুলি তই অহা কৰা নাছিলি হবল
0: নহয় মানে মানে কোনো খা খবৰ নিদিয়াকৈ হঠাৎ বাৰু তই কেতিয়া আহিলি
2: কালিয়ে গুৱাহাটী পালোহি পোনে পোনে তোৰ ইয়ালৈকে অহাৰ কথা ভাবিছিলো কিন্তু ট্ৰেইনতে বন্ধু এজন লগ পাই গ'লো ষ্টেচনৰ পৰা জোৰ কৰি সি মোক তাৰ ঘৰলৈ লৈ গ'ল বাৰু তোৰ খবৰ কচোন ভালে আছ
0: আছো মাজু দাদা ঘৰত বাকীবোৰ ভালনে দেউতাৰ
2: চব ঠিক আছে বাৰু মণি ঘৰত এতিয়া কোন কোন আছো তোৰ লগত ফ্ৰিলি কথা ক'ব পাৰিমতো
0: ফ্ৰিলি বাৰু হ'ব ঘৰত এতিয়া পেহী শাহু মা আৰু মই আছোঁ মাতো বিচনাৰ পৰা উঠিব নোৱাৰে ননদজনীও কলেজলৈ গৈছে আৰু তেওঁ
2: মিষ্টাৰ বৰাটো কালিয়ে যোৰহাটলৈ গৈছে নহয় জানো পিছে তেওঁ ঘূৰিব কেতিয়া
0: তেওঁ যোৰহাটলৈ গৈছিলে বুলি তই কেনেকৈ জানিলি মাজু দাদা
2: বহুত খবৰ মই ৰাখোঁ বুজিছ
0: বাৰু তই বচোন মই মাহঁতক খবৰটো দিমগৈ
2: নালাগে মিছাকৈ হুলস্থুল কৰিব নালাগে আৰু মইতো তেওঁলোকক খবৰ ল'বলৈ অহা নাই মই আহিছোঁ তোৰ ঘূৰিলৈ তোক পাইছোঁ যেতিয়া হৈ যাব
0: হ'লেওতো তাই ভনীয়াৰ ঘৰ বুলিয়ে আহিছ অকল মোক লগ পাই গুচি গ'লে কথাটো কেনেকুৱা হ'ব তাতে তেওঁ নাই মই মাহঁতক খবৰটো দিওঁ
2: ৰ তই ইমান ব্যস্ত হ'ব নালাগে মই অলপ বহি নহয় তেওঁলোকক লাহে ধীৰেও খবৰ দিলে হ'ব
0: তেনেহ'লে তই বহ মই আগতে চাহ এটা সেইটো বা
2: চা মণি মই ইয়াত চাহ জলপানত জুতি ল'বলৈ অহা নাই মই কিয় আহিছোঁ তই নিশ্চয় বুজিছোঁ
0: মাছো দাদা
2: শুন মণি তোৰ ঘৰত এতিয়া বেছি সময় বহিবলৈ মোৰ সময় নাই মোৰ আৰু বেলেগ কামো আছে কাম হ'লেই মই ঘূৰিম গতিকে মোৰ কথাকেইটা তই শুনিলো ভাবিছিলোঁ তই মোলৈ চিঠি দিবি এমাহ দুমাহকৈ ছটামাহ মই বাট চাম কিন্তু চিঠিৰ নামত তোৰ পৰা ফটা কাগজ এটুকুৰা নাপালোঁ গতিকে মোৰ এই আগমন নিজেই আহিছোঁ যেতিয়া এতিয়া তোৰ মুখৰ পৰাই
0: মাজু দাদা
2: মোৰ কথা তই পাহৰা নাইতো
0: শুন মাজু দাদা এইখন ঘৰৰ প্ৰত্যেকটো মানুহৰে বেলেগ বেলেগ সন্মান আছে আনকি সাধাৰণ কাম কৰা ল'ৰাটো সন্মানৰ ভূ পায় গতিকে গতিকে তই যদি ভনীয়েৰ ঘৰ বুলি আহিছ তেন্তে ভদ্ৰলোকৰ দৰে শান্তশিষ্ট হৈ বহি থাক আৰু যদি বেলেগ কিবা উদ্দেশ্য লৈ আহিছ তেন্তে এই মুহূৰ্তে ঘৰৰ আনবোৰে দেখাৰ আগতেই তই এবাৰ ওলাই যাম আজি দাদা
2: কি কলি তই মণি কি কলি মই ওলাই যাম
0: নিশ্চয় যাব লাগিব এইখন ঘৰত তোৰ দৰে মানুহ এটা উপস্থিত হোৱাটোৱেই উচিত হোৱা নাই
2: মণি আজিও চিনি নাপালি
0: পাইছো মাজু দাদা আৰু সেইকাৰণে এনেদৰে সম্ভাষণ জনাবলৈ বাধ্য

0: হৈছোঁ। তোক তোক আকৌ কৈছোঁ মাজতে না, মোৰ সোণৰ সংসাৰখন ধ্বংস নকৰিবি।
1: তোৰ সোণৰ সংসাৰ ধ্বংস কৰিবলৈ মই অহা নাই মণি
0: দাদা,
1: কিন্তু এটা কথা তোৰ ভুলত পাহৰি নাযাবি, মোৰ কাম শেষ নহয় মানে মই তোক শান্তিৰে থাকিবলৈ নিদিওঁ। চাহে তোৰ পাছে পাছে মোক ঘূৰি ফুৰিম।
0: মই তোক কামো কৰিছোঁ মাজে দাদা, কিবা এটা গণ্ডগোল হোৱাৰ আগতে তই ভালে ভালে এবাৰ ওলাই যা।
1: নগ'লে নগ'লে কি কৰিবি, কাম কৰা মানুহতে ডিঙিটো মোক উলিয়াই দিবি এইটো। কিন্তু শুন,
0: মই নাই নহ'ব নহ'ব মাজু দাদা নহ'ব, মই তোক কোনো কথা নুশুনো, মই নুশুনো মাজু দাদা, মই নুশুনো, মই নুশুনো।
2: কি হয় মণি, কি হয় ইমানকৈ চিঞৰিছা কিয়? অ, এয়া দেখোন তোমাৰ মাজু দাদা। পল্লৱ বোপা, তুমি কেতিয়া আহিলা?
1: আপুনি আপুনি এপা আঁতৰি যাওক, মণিৰ লগত মোৰ অলপ বেলেগ কথা আছে, এই কথা শেষ হ'লে মই আপোনালোকৰ লগত কথা পাতিম।
2: পল্লৱ বোপা, তুমি
1: ঠিক আছে ঠিক আছে মণি, মই এতিয়া যাওঁ, কিন্তু মই আকৌ আহিম, এইবাৰ কিন্তু মই এনে উভতি নাযাওঁ।
2: এইবোৰ কি হৈছে মণি, পল্লৱ বোপা কিয় এনেকৈ গুচি গ'ল? ঈশ্বৰ তুমি কিবা বেয়া ব্যৱহাৰ কৰিলা? মিথিৰ ঘৰৰ মানুহ আহি এইদৰে ঘূৰি যাবলগীয়া হ'ল, তুমি সৰ্বনাশ কৰিলা মণি, আপুনি মোক কিয় খং কৰিছে পেহী? আপুনি তেনে কিবা জানে? মিথিৰ ঘৰৰ মানুহ,

0: কিন্তু সেইটো জানো এতিয়া ভাল হ'ব মৃদু, তাই যে এতিয়া মা হ'বলৈ আগবাঢ়িছে।
1: সেইটো একো চিন্তা কৰিবলগীয়া কথা নহয় মা। আৰু কলিকতাত থাকিবলগীয়া হ'লে হয়তো খুব বেছি থাকিব লাগিব তিনিমাহ। তিনিমাহ সময় তেওঁ ঘৰৰ পৰা আঁতৰাই ৰখাৰ পৰা একো ক্ষতি নহয়, ক্ষতি হ'ব বৰং এইটো সময় পাৰ হৈ গ'লেহে। ডাক্তৰ চৌধুৰীয়েও যিমান সোনকালে পাৰে নিয়াৰ ব্যৱস্থা কৰিবলৈকে কৈছে।
0: অঁ, তেতিয়াহ'লে তহঁতে যিটো ভাল দেখ তাকেই কৰ। মই কেৱল তাইৰ শাৰীৰিক অৱস্থাটোৰ কাৰণেহে কৈছোঁ।
1: তুমি তাৰ কাৰণে কোনো চিন্তা নকৰিবা মা।

0: দেখিলা দাদা, এই এমাহৰ ভিতৰতে কিমানখিনি পৰিৱৰ্তন হ'ল! সঁচাকৈ নবৌ কেনেকুৱা এটা ৰূপত দেখিবলৈ পাম বুলি মই আশাই কৰা নাছিলোঁ। তেওঁৰ লগত কথা পাতি এনেকুৱা লাগিছে যেন তেওঁৰ একোৱেই হোৱা নাছিল।
1: কলিকতা ডাক্তৰে আশা দিছে,

0: হীৰা পেহীক কৈছে জানা, মোৰ হেনো ল'ৰা নহয় ছোৱালীহে হ'ব।
1: পেহীয়ে তোমাৰ আগত কৈছে?
0: মোৰ আগত কিয় ক'ব আকৌ? সেইবোৰ কিবা মোৰ আগত কোৱা কথা নেকি? মাৰ আগত কৈছে।
1: হ'ব পাৰে, সেইবোৰ ক্ষেত্ৰত মাতকৈ পেহীৰে অভিজ্ঞতা বেছি। নিজৰ ল'ৰা ছোৱালী নাথাকিলেও পেহীয়ে বহুত কথা জানে। পিছে ডাক্তৰৰ মতে তোমাৰ ল'ৰাহে হ'ব।

0: মোৰ কথাকেইটা তোৰ মনত ৰলতো? নেপাহৰিবি কিন্তু, পাহৰিলেও মই তোক সোঁৱৰাই দিম।
1: আকৌ বেয়া সপোন দেখিছানে? চাওঁ উঠিবা, চাবা কেঁচুৱাটো সাৰ পেলাই আকৌ দিগদাৰি হ'ব। মণি
2: মণি ভয় লাগিছে, আকৌ মোৰ ওচৰলৈ আহিছে।
1: কোন আহিছিল মণি তোমাৰ ওচৰলৈ?
2: নাই, মই তাৰ কথা নকওঁ, মই তাৰ কথা নকওঁ। কলেহি তোমাক

0: ভাবিছিলোঁ অসুখটো ভাল হৈছিল। মা, সকলোতে গভীৰ স্বস্তি অনুভৱ কৰিছিল, কিন্তু ক'তা আকৌ সেই একে ঘটনাৰে পুনৰাবৃত্তি। নাই নাই, এনেকুৱা নহ'ব মা,
1: এনেকুৱা নহ'ব মা, এনেকুৱা নহ'ব।
2: তাইৰ কথা মই একোৱেই ধৰিব পৰা নাই কৰোণা।
3: নহয় নবৌ, তাইক দুখ দি একো লাভ নাই। তাইতো কৰোঁ বুলি এইবিলাক কৰা নাই, কোন সময়ত কি হৈ যায় তাই নিজেই ক'ব নোৱাৰে। তাকেইতো কৈছোঁ, অতবোৰ টকা পইচা ভাঙি কলিকতালৈ নিয়া হ'ল, দুদিন ভালে থাকি আকৌ সেই একে অৱস্থা। তেতিয়াহ'লে সিমানবোৰ ডাঙৰ ডাঙৰ ডাক্তৰে তাইক কি চালে কচোন, কি চিকিৎসা কৰিলে, কিয় ভাল হোৱা বুলি কৈছিল?
4: ডাক্তৰজনে মিছা কৈছিল নবৌ। কলিকতাৰ পৰা ঘূৰি অহাৰ পিছত আমিওতো তাইক এটা নতুন ৰূপতে দেখিছিলোঁ। হঠাৎ যে আকৌ এনেকুৱা হ'ব কোনে জানিছিল।

0: শুনা, মই এতিয়া সকলো কথা বুজিব পাৰিছোঁ। মনে কথাবোৰ খুলি ক'ব পৰা নাছিল কাৰণে ঘৰখনত ইমানবিলাক অশান্তি হ'ল।
1: তই কি ক'ব খুজিছ ভাঙি কচোন মৃদু, মই হ'লে একো বুজা নাই।
0: মনিৰ চিকিৎসা চলি থাকোঁতে কলিকতা ডাক্তৰে মোক কেইটামান বৰ আচুহা ধৰণৰ প্ৰশ্ন কৰিছিল, যাৰ ফলত মণি দেউতাক আৰু সেই ঘৰখনৰ প্ৰত্যেকটো মানুহৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ মোৰ এটা আগ্ৰহ হৈছিল। মণি কলিকতাত থকা অৱস্থাতে মই এদিন তোমালোকক কাকো নোকোৱাকৈ দেৰগাঁৱলৈ গৈছিলোঁ। সেইবাৰ দেৰগাঁৱলৈ গৈ মই বহুত নজনা কথাৰ সম্ভেদ পাইছিলোঁ।
1: তই কি কৈছ মৃদু, মণিৰ আচল অসুখটো কি আৰু ককায়েক ঢুকোৱাৰ খবৰটো পাই তাই কিয় ইমান আনন্দ পাইছে, মই তোৰ পৰা সেইটোহে জানিব খুজিছোঁ।
0: তাকে ক'ব খুজিছোঁ মা, সেইখিনিতে আচল ৰহস্যটো সোমাই আছে। আৰু তোমাক মই কৈ দিলোঁ মা, মণি আৰু কোনো দিনে অসুখ নহয়, এতিয়াৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ।
1: জানো পাই তই কি কৈছ,
0: মণিৰ চাৰিজন ভাই ককায়েকৰ ভিতৰত মাজু ককায়েক পল্লৱ একেবাৰে বেলেগ প্ৰকৃতিৰ মানুহ আছিল। সৰুৰে পৰা তেওঁ নিজৰ ঘৰখনৰ কথা বাদি ওচৰ চুবুৰীয়াৰ লগত কৰা উদ্ভণ্ডালিৰ হেনো সীমাই নাছিল। আৰু তেওঁৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ দেউতাকে তেওঁক বংশৰ কলংক বুলি এদিন ঘৰৰ পৰা উলিয়াই দিছিল। এই খবৰ আজি ইমান দিন তোমালোকে কোনো পোৱা নাছিলা, মই কিন্তু সেইবাৰ দেৰগাঁৱলৈ গৈ সকলো গম পাইছিলোঁ। যি নহওক, পল্লৱক তৰ্যপুত্ৰ কৰাত তেওঁৰ স্বভাৱ আৰু উগ্ৰ হৈ পৰিল। গোটেই ঘৰখনৰ শত্ৰু হৈ তেওঁ এটা খুব বেয়া দলত সোমাই পৰিল।
1: বেয়া দলত?
0: অঁ মা, আৰু শেষত যেনিবা সেয়ে তেওঁৰ ধ্বংসৰ কাৰণ হ'ল। মণি বিয়াৰ বন্দোবস্ত পকা হোৱাৰ পিছত পল্লৱে তেওঁৰ ওচৰত এটা অদ্ভুত দাবী তুলিলেই বুলি, যে বিয়াৰ পিছত মণিয়ে তেওঁৰ স্বামীৰ পৰা নগদ 50,000 টকা অতি গোপনে তেওঁক দিব লাগিব, অন্যথাই তেওঁ মণিৰ ভীষণ অপকাৰ কৰিব, অৰ্থাৎ আহত মোক মাৰি পেলাব।
1: হে ভগৱান, মই এইবোৰ কি শুনিছোঁ বোপাই।
0: কিন্তু মণিৰ বাবে সেইটো আছিল একেবাৰে অসম্ভৱ মা। তেওঁ তেনে ভয়ংকৰ কাম নকৰিবলৈ ককায়েকক অনেক কাকতি মিনতি কৰিছিল, কিন্তু পল্লৱে তেওঁ কোনো কথাই নুশুনিলে, বৰং দুগুণ দৃঢ়তাৰে জনাই দিলে সেই কাম নকৰালৈকে তেওঁ মণিক শান্তিৰে থাকিবলৈ নিদিয়ে। লাহে লাহে মণিৰ মনত এনে ভয় সোমাইছিল

এক প্ৰহৰৰ খেলা কামাখ্যা সভাপণ্ডিত ৰচিত নাটখনি শুনিলে, বিভিন্ন চৰিত্ৰত ৰূপায়ণ কৰিলে মৃদু অৰূপ বৰদলৈ, মৃদুৰ মাক বীণা প্ৰসাদ, জুমা ৰূপালী দেৱী, কৰুণা বীণা দে, জীৱেশ্বৰ মাষ্টৰ কুমুদ ৰায় চৌধুৰী, পল্লৱ তাপস দত্ত আৰু সুদৰ্শনা ওৰফে মণিৰ ভাৱত জাহানাৰা বেগম। নাটকৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ, বাণীবন্ধনত আছিল তৰুণ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা লক্ষ্যহীৰা দাসৰ।

বৃন্দ গানটি শুনিলে। গীতৰ কথা আছিল লক্ষ্যহীৰা দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

সংস্কৃতিৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: प्रयास के अपने संकल्प को दोहराया। कनक, आज प्रधानमंत्री नरेंद्र मोदी दोपहर बाद कजाकिस्तान, फिलीपींस, मिस्र, दक्षिण अफ्रीका और बुरुंडी के राष्ट्रपति के साथ द्विपक्षीय बैठक करेंगे। इसके अलावा वह नाइजीरिया और युगांडा के उपराष्ट्रपति से भी वार्ता करेंगे। जी कनक,
1: जानकारी के लिए धन्यवाद अंकित। वित्त मंत्री निर्मला सीतारामन ने आज नई दिल्ली में ईरान के वित्त मंत्री सैयद अली मदनी ज़ादेह से मुलाकात की। श्रीमती सीतारामन ने ब्रिक्स शिखर सम्मेलन में ईरान की भागीदारी और फाइनेंस ट्रैक की चर्चाओं में सकारात्मक योगदान के लिए आभार व्यक्त किया। गृहमंत्री अमित शाह ने आज स्वतंत्रता सेनानी जतेंद्र नाथ दास की पुण्यतिथि पर उन्हें श्रद्धांजलि अर्पित की है। श्री शाह ने कहा है कि जतेंद्र नाथ दास ने छोटी उम्र में ही ब्रिटिश शासन के खिलाफ संघर्ष का रास्ता चुना था और जेल की यातना भी उनके हौसले को नहीं डिगा सकी। मौसम विभाग ने आज गुजरात में मूसलाधार बारिश का रेड अलर्ट जारी किया है। मध्य प्रदेश, सौराष्ट्र और कच्छ में भी तेज बारिश का अनुमान है। तटीय आंध्र प्रदेश, राजस्थान, हरियाणा, पंजाब, चंडीगढ़, उत्तराखंड, पश्चिम बंगाल, सिक्किम और पूर्वोत्तर में भी आज तेज बारिश हो सकती है। दिल्ली में भी अगले तीन दिन के दौरान बारिश के आसार हैं। दुबई में एशिया कप महिला टी20 क्रिकेट के फाइनल में भारत का मुकाबला वर्तमान चैंपियन श्रीलंका से आज रात 8 बजे होगा। सेमीफाइनल में भारत ने बांग्लादेश को और श्रीलंका ने पाकिस्तान को हराया था। भारत और अफगानिस्तान के बीच पहला टी20 क्रिकेट मैच आज शाम 7 बजे से दिल्ली के अरुण जेटली स्टेडियम में खेला जाएगा। भारतीय टीम में विकेटकीपर बल्लेबाज संजू सैमसन और अरुण चक्रवर्ती की वापसी हुई है। वैभव सूर्यवंशी भी टीम में शामिल हैं। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার যোরহাটৰ চিনামৰা ৰেলৱে উড়ন সেতু উদ্বোধন, যোরহাটত আজিৰে পৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলন, প্ৰাক্তন মন্ত্রী তথা কংগ্ৰেছ নেতা সিদ্দিক আহমেদৰ দেহাৱসান, মুখ্যমন্ত্রীৰ শোক প্ৰকাশ আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি যোরহাটৰ চিনামৰা ৰেলৱে উড়ন সেতু উদ্বোধন কৰে। চিনামৰা ৰেলৱে উড়ন সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোরহাটৰ লগতে তিতাবৰ আৰু মৰিয়নীৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোরহাট মৰিয়নী মুকক্চাং পথৰ ওপৰত 65 কোটি 20 লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মূল দৈৰ্ঘ্য হৈছে 545 মিটাৰ। তেওঁ কিছু সময়ৰ পাছত চিনামৰাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয় মুকলি কৰিব। তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লুইতপৰীয়া মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসো মুকলি কৰাৰ কথা। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5 মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰে পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত হ'বলগীয়া ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত ভাগ ল'ব। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰা মতে সন্মিলনত ৰাজ্যৰ আটাইকেইখন জিলাৰ আয়ুক্তৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনৰ দ্বিতীয় তথা অন্তিম দিনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্ছৰ অংশীদাৰ দেশসমূহৰ নেতাসকলক আদৰণি জনায়। তেওঁলোকৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিম, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হুং, ছৌদি আৰবৰ বিদেশ মন্ত্ৰী ফেজল বিন ফৰহান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছ আছে। ব্ৰিক্ছৰ সদস্যৰ অংশীদাৰ দেশসমূহে আজি স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা, সৰ্বাংগীন গোলকীয় বিকাশৰ বাবে ভৱিষ্যত গঢ়ি তোলা বিষয়ক সত্ৰত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ব্ৰিক্ছ শীৰ্ষ সন্মিলনত কালি সৰ্বসন্মতিক্ৰমে নতুন দিল্লী ঘোষণা পত্ৰ গৃহীত হয়। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা পত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ নাম উল্লেখ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ অংশীদাৰ

0: সকলৰ বৈঠকত গ্ৰহণ কৰা গুৱাহাটী ঘোষণাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াটো ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ। ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশৰ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ বাবে এয়া বিৰল কৃতিত্ব বুলি তেওঁ অভিহিত কৰে। তেওঁ কয় যে দক্ষিণ পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ গুৰুত্বপূৰ্ণ দুৱাৰ হিচাপে অসমে ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজখনত বিশেষ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ অধ্যক্ষতাত গ্ৰহণ কৰা এই ঐতিহাসিক ঘোষণাপত্ৰই বহুপাক্ষিক সংস্কাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, নতুন যুগৰ প্ৰযুক্তি, কৃষি আৰু বন্যপ্ৰাণী সংৰক্ষণকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত বিশ্বৰ আগশাৰীৰ শক্তিসমূহৰ মাজত সহযোগিতা আৰু ঐক্যমতৰ শক্তিশালী বাৰ্তা বহন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অহা 17 ছেপ্টেম্বৰৰ পৰা 3-দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে কালি জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়াসকলৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত গৰিমা শইকীয়াগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 17 ছেপ্টেম্বৰত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, 18 ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান, 19 ছেপ্টেম্বৰত গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা অনুষ্ঠিত হ'ব। তেওঁ লগতে 19 ছেপ্টেম্বৰৰ দিনটো জুবিন গাৰ্গৰ স্মৃতিচাৰণৰ পৰিৱৰ্তে তেওঁৰ সৃষ্টিৰাজিক উদযাপন কৰিবলৈ আহ্বান জনায়।
1: কাৰ্যসূচী 17 তাৰিখে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰে প্ৰথম দিনা আৰম্ভ হ'ব। যিহেতু জুবিনৰ সেয়াই মূল মন্ত্ৰ যে কোনো তেখেতৰ তেওঁৰ জাতি নাই, ধৰ্ম নাই, সকলোৱে মিলি একেলগে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিব। তাৰপিছত গোটেই দিনটো অনুষ্ঠানবোৰ অনুষ্ঠিত হৈ গৈ থাকিব। 18 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠান 11 বজাৰ পৰা গধূলি 6 বজালৈকে আমি ৰাখিছোঁ। গতিকে সেয়া মুকলিভাৱে হ'ব আৰু বহু জনগোষ্ঠীয় লোকেও তাত অংশগ্ৰহণ কৰিব, ফ'ক গ্ৰুপ আহিব। তেখেতসকলে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ পৰাও এটা তেনেকৈ দীঘলীয়া এটা অনুষ্ঠান দিছে। তেওঁলোক বিভিন্ন গ্ৰুপ, জাতি জনগোষ্ঠীৰ গ্ৰুপ আহিব আৰু বহুতে নিজে নিজেও পাৰ্টিচিপেট কৰিব। সেয়া মুকলিভাৱে ৰখা হৈছে 18 তাৰিখে আৰু 19 তাৰিখে ৰাতিপুৱাৰ পৰা ভাওনা আসন, গুৰু আসন প্ৰতিষ্ঠা কৰি ভাগৱত পাঠ হ'ব। তাৰপিছত গধূলিলৈ ভাওনা অনুষ্ঠিত হ'ব। এইখিনি সকলোৱে মিলি কৰিছে, বিভিন্ন সাংস্কৃতিক সামাজিক সংগঠন ওলাই আহিছে, বিভিন্ন গোষ্ঠী ওলাই আহিছে, সকলোৱে ব্যক্তিগতভাৱে ওলাই আহিছে। বিশেষকৈ জুবিনে যেনেদৰে নতুন প্ৰজন্মই সাংস্কৃতিক ক্ষেত্ৰত বা অন্য বিভিন্ন দিশত কাম কৰাটো বিচাৰিছে, তেওঁৰ বিষয়েও চৰ্চা হ'ব। তেওঁৰ কথা, যিমানখিনি আদৰ্শ কাম সেইবোৰো চৰ্চা হ'ব, তেওঁৰ গীত মাতৰ সকলোখিনি চৰ্চা হ'ব। গতিকে সেইদৰে সকলো তেওঁক চেলিব্ৰেট কৰা হওক, উদযাপন কৰা হওক, সেইটোৱে মই বিচাৰিছোঁ।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। বিজেপিয়ে উপ নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। অসম গণ পৰিষদৰ নেতা তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সমষ্টিটোৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে।
2: দেৱাশিষ শৰ্মাই যোৱা দিনসমূহত নগাঁও জিলাৰ আৰু মৰিগাঁও জিলাত যি জিলা আয়ুক্তৰ দায়িত্ব লৈছিল, আমি দেখিছো দুখন জিলা কোনো ধৰণৰ আইন শৃংখলাকে ধৰি সকলো ক্ষেত্ৰত আৰু যিবিলাক আঁচনি যেনেধৰণে ৰূপায়ণ হ'ব লাগে, কোনো ধৰণৰ অভিযোগ নোহোৱাকে তেখেতে এজন সুদক্ষ প্ৰশাসক। আৰু সেইটোৱে নহয়, তেখেতৰ আন এটা দিশ আমি স্বীকাৰ কৰিব লাগিব। মৰিগাঁৱত থাকোঁতেও ইয়াত থাকোঁতেও সমানে তেখেতে যিসকল কেঞ্চাৰ ৰোগী বম্বেলৈ আমাৰ গৈছে, তেখেতে সেই দায়িত্বটো ডি চিৰ লগতে সমানে লৈছিল।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত শাসকীয় মিত্ৰ দল অসম গণ পৰিষদ আত্মবিশ্বাসী বুলি শ্ৰীমহন্তই প্ৰকাশ কৰে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে কালি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। প্ৰসিদ্ধ প্ৰাচ্যতত্ত্ববিদ, গৱেষক, পণ্ডিত ডঃ মহেশ্বৰ নেওগৰ আজি 31 সংখ্যক মৃত্যুবাৰ্ষিকী। 1995 চনৰ আজিৰ দিনটোতে এই মহান চিন্তাবিদগৰাকীৰ দেহাৱসান ঘটিছিল। ডক্টৰ নেও গভীৰ অধ্যয়ন পুষ্টতা আৰু

0: নিৰ্মোচেতনাৰে ভাষা সাহিত্যৰ বাবে আত্মোৎসৰ্গ কৰাসকলৰ ভিতৰত অন্যতম আছিল। মহাপুৰুষ শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্মৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে অধ্যয়ন আৰু গৱেষণা কৰা প্ৰয়াত ডঃ নেওগে কেইবাখনো মূল্যৱান গ্ৰন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ মহেশ্বৰ নেওগৰ স্মৃতি দিৱসত গৱেষকগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ আজি পুৱা বাৰৈগ্ৰামৰ নিজৰ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। তেওঁ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰয়াত আহমেদ তৰুণ গগৈ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল। তেওঁ কৰিমগঞ্জৰ দক্ষিণ বিধানসভা সমষ্টিৰ পৰা 4 বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আজি দিনৰ 2 বজাত তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ডুবাইত অনুষ্ঠিত মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। 7 বাৰৰ চেম্পিয়ন ভাৰতে এই গ্ৰুপৰ 3 খেলতে জয়লাভ কৰি ছেমি ফাইনেলত বাংলাদেশক 40 ৰাণত পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ চিনামৰা ৰেলৱে উড়ন সেতু উদ্বোধন। যোৰহাটত আজিৰে পৰা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলন। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ দেহাৱসান, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত আৰু শ্ৰীলংকা মুখামুখি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম অভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এয়াৰ এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব। আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ কল্পতৰুৰ আৰম্ভণিতে শুনো আহক ছিপাঝাৰৰ লেখাৰুপাৰাৰ পাৰ্থ প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাৰ অনুৰোধত ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত।

কল্পতৰু অনুষ্ঠানৰ আৰম্ভণিতে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি। অনুষ্ঠানত এইবাৰ এই চিঠিখন হাতত লৈছোঁ। আমালৈ লিখি পঠিয়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰী শ্যামলী কুন্তলা, আৰু তেওঁলোকে শুনিব বিচাৰিছে প্ৰেম গ্ৰান্থ ছবিখনৰ পৰা বিনোদ ৰাথোৰ, অলকা য়াগ্নিক আৰু সহশিল্পীসকলৰ কণ্ঠত এই গীতটি।

প্ৰেম গ্ৰন্থ ছবিখনৰ পৰা বিনোদ ৰাথোৰ, অলকা য়াগ্নিক আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। কল্পতৰু অনুষ্ঠানৰ শেষৰ চিঠিখন হাতত লৈছোঁ। আমালৈ এই চিঠিখন লিখি পঠিয়াইছে দক্ষিণ কামৰূপৰ ওপৰশালিৰ পৰা জিন্তু, ৰিধি, মাতু, মাইনা আৰু সোণে। এয়া আপোনালোকৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

কল্পতৰু অনুষ্ঠানৰ শেষত এয়া আছিল জুবিন গাৰ্গৰ কণ্ঠৰ গীত। প্ৰিয় শ্ৰোতা, আপুনি যদি আপোনাৰ ভাল লগা গীতটি আমাৰ অনুষ্ঠান যোগে শুনিব বিচাৰে তেনেহ'লে আমালৈ পত্ৰ লিখক। আমাৰ ঠিকনা কল্পতৰু আকাশবাণী গুৱাহাটীৰ মহাবাহু মাৰফত কেন্দ্ৰ সঞ্চালক চানমাৰী গুৱাহাটী 78100 আপোনাৰ অনুৰোধৰ পত্ৰলৈ আমি আশাৰে বাট চাই ৰলোঁ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বোলনী।

আগৰ বোলনীৰ সমশ্ৰোতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বোলনী মুকলি কৰিছো। আজিৰ বোলনীত শুনক এখনি সংগীতালিখ্য, মোৰ আই মোৰ দেশ, ৰচনা জ্যোতিনাথ বৰদলৈৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: কাহানীৰ সোণহেৰিয়া মৰমৰাই পদ্যৰ দুফাকিলৈ মনত পৰে। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোৰ সদা মিঠামাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা খাই, তেওঁৱে মোৰ উজনীয়া মৰমৰাই। চেনেহৰ চকুপানী ধাৰেৰে কোবাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লালকাল মুখখনি চাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰাই।
1: আনন্দচন্দ্ৰ আগৰৱালাৰ এইটো পদ্য আমি খুব ভাল পাইছিলোঁ, আবৃত্তিও কৰিছিলোঁ। মনত পৰিছে দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা জননী নামৰ পদ্যটোলৈ। নোৱাৰো সুজীৱ ধাৰ ইহ জনমত, মোৰ হকে কৰিছিলা যিমান যতন, দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ, কায় মনে বন্ধু মই তোমাৰ চৰণ। জন্মদাত্ৰী মাতৃৰ নিচিনাকৈ আমাৰ মাতৃভূমি, নিজৰ দেশখন আমাৰ বুকুৰ আপোন, স্বৰ্গতকৈ শ্ৰদ্ধেয়, স্বৰ্গতকৈ উচ্চ স্তৰৰ বুলি ভাবি প্ৰাণ ভৰি ভাল পাওঁ। মাতৃভূমিৰ ধূলি বালি, আকাশৰ সুনীল বিশালতা, মাটিৰ সুবাস, বনানীৰ চিৰ সেউজীয়া অপৰূপ শোভা, নদ নদীৰ সুজল ধাৰা, দিগন্ত স্পৰ্শ কৰা সোণালী ধাননী, চিনাকি অচিনাকি কত পক্ষীৰ মধুৰ কাকলি, বিচিত্ৰ কত প্ৰজাতিৰ জীৱ জন্তু, বাৰে বৰণীয়া সংস্কৃতিৰ পথাৰখন, অনৈক্যৰ মাজত সমন্বয়ৰ এনাজৰিৰে বান্ধ খাই থকা নানা জাতি উপজাতিৰ দেশৰ মানুহ, সকলো যে আমাৰ বুকুৰ আপোন।

জন্মদাত্রী মাতৃ, জন্মভূমি দেশমাতৃৰ দৰে আমাৰ আৰু এগৰাকী চিৰপূজ্য মাতৃক পাহৰিলে অক্ষমণীয় অপৰাধ কৰা হ'ব। সেইগৰাকী হ'ল মাতৃভাষা, আমাৰ ভাষা জননী। জননীৰ মুখৰ ভাষা জননীৰ পৰা আহৰণ কৰি জীৱনজুৰি সেই ভাষাৰে মনৰ কথা প্ৰকাশ কৰোঁ। নিজৰ মাতৃভাষা সকলোৰে বাবে অতি চিনাকি ভাষা। জীৱনটো পাঠ কৰি পৃথিৱীৰ সকলো দেশত বিচাৰি ফুৰিলেও নিজৰ ভাষাৰ দৰে সুৱদী ভাষা, বুকুৰ আপোন ভাষা পাবলৈ নাই। ভাষা জননীৰ সেৱাত ব্ৰতী হৈ সাহিত্য সাধনা কৰা সকলৰ জীৱন ধন্য। যিসকল প্ৰতিভাৱান মানুহে একাত্ম সাধনাৰে সাহিত্য সৃষ্টিৰে নিজৰ ভাষাৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে, তেওঁলোকৰ ভাষা জননীৰ প্ৰতি শ্ৰদ্ধা ভক্তি অতুলনীয়। আমাৰ চিৰনমস্ব চিৰচেনেহৰ ভাষা জননীক শ্ৰদ্ধা কৰা, সমৃদ্ধ কৰা আৰু বিকশিত কৰাটো আমাৰ পবিত্ৰ কৰ্তব্য।

অসমৰ ভাষা আন্দোলনৰ কালচোৱা আমি জানো পাহৰিব পাৰিম। অসমৰ মাটিত অসমীয়া ভাষা এলাগী হৈ পৰা অৱস্থা

0: কিমান সচেতন অসমীয়াই সহ্য কৰিব পাৰিব? মাতৃপ্ৰেমৰ সমতুল্য মাতৃভাষা প্ৰেম পৃথিৱীৰ সকলো দেশৰ সকলো জাতিৰ মানুহৰ এক প্ৰবল আৱেগিক সহজাত প্ৰবৃত্তি। চিৰচেনেহী ভাষা জননীৰ প্ৰতি স্বতঃস্ফূৰ্ত প্ৰেম শ্ৰদ্ধা এক মানৱীয় প্ৰমূল্য, যাৰ অবিহনে প্ৰকৃত শিক্ষিত বুলি কাকো অভিহিত কৰিব নোৱাৰি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত ৰচনা কৰি কৈছে, অ মোৰ সুৰীয়া মাত, অসমৰ সুৱদি মাত, পৃথিৱীৰ কতো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত।
1: জন্মদাত্ৰী মাতৃ, মাতৃৰ মুখৰ মাতৃভাষা আৰু জন্মভূমি মাতৃভূমি একাকাৰ হৈ যেন এক অমূৰ্ত সত্তাত বিলীন হৈ আছে। প্ৰবাসত দিন পাৰ কৰিব লগা হোৱা, প্ৰবাসতে জীৱন কটাবলগীয়া হোৱা দুৰ্ভগীয়াসকলৰ প্ৰতি পুতৌ জন্মে। হয়তো সেই প্ৰবাসীসকলৰ অন্তৰতো জন্মভূমি, চেনেহী মাতৃ, চিৰচেনেহী মাতৃভাষা আৰু বুকুৰ আপোন দেশমাতৃৰ পৰা আঁতৰি বিদেশত জীৱিকাৰ বাবে জীৱন অতিবাহিত কৰিব লগা দুৰ্ভাগ্যৰ কাৰণে অন্তৰৰ মৰ্মস্থলীৰ বেদনা অতি অসহ্যকৰ হৈ উঠে। বাধ্যবাধকতাত নিৰুপায় হৈ সেইসকলে প্ৰবাসতে জীৱন পাত কৰিব লগা হয়। হয়তো কোনোবা আৱেগ বিজড়িত ক্ষণত বিশ্বনিয়ন্তাত নিবিড় প্ৰাৰ্থনা জনাই কয়, অ মোৰ চেনেহী দেশ, তোমাৰ দুখীয়া প্ৰজা, ৰচাতাত শান্তিৰ সৰগ, ক'ত পাম এনে প্ৰীতি, সৰল প্ৰাণৰ ভাষা, সেৱাৰ মহিমা মই ত্যাগ। দুখীয়াৰ ভঙা প্ৰজা, একোখনি তীৰ্থতাত, একোখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ, লওঁ যেন পুনৰ জনম, লওঁ যেন পুনৰ জনম।

0: মোৰ আই মোৰ দেশ সংগীতালক্ষ্যখনি শুনিলে। অংশগ্ৰহণকাৰী শিল্পীসকল হ'ল ডিম্বেশ্বৰ দাস, প্ৰতুল শৰ্মা, আৰোহণ বৰদলৈ, মনদীপ মহন্ত, ৰীতা বৰুৱা, দশমী গোস্বামী, মৈত্ৰেয়ী অধ্যাপক আৰু অৰুন্ধতী বেজবৰুৱা। বাদ্যসংগত কৰিলে কীবৰ্ডত ভাবিৰাম বড়ো, গীটাৰত খনীন্দ্ৰ পাঠক, তবলাত নোমন ৰবিদাস, ঢোলকত দিলীপ মজুমদাৰ, পেডত শৈলেন্দ্ৰ কুমাৰ শৰ্মা, পাৰ্কাচনত নিকুঞ্জ মেধি। কথাংশত আছিল অৱনী বৰা আৰু স্বৰ্ণালী দাস। সংগীতালক্ষ্যখনিৰ ৰচনা আছিল জ্যোতিনাথ বৰদলৈৰ, প্ৰযোজনা কৰিলে বিপুল বৰুৱাই।
1: শ্ৰোতাইদেউসকল, এইখিনিতে শুনোৱা হওক এটি গীত শিল্পী জয়মতী দেৱী।

জয়মতী দেৱী গ্ৰন্থৰ গীতটি শুনিলে। শ্ৰোতাইদেউসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আমি জোড়া রাগর বন্তি।
1: আমার কানে এই বহুদেউতা?
0: অবশ্যই অবশ্যই, মোর নিচিনা গাঁৱৰ দুখীয়া ল'ৰানো কেইটা এইদৰে লাইফত ৰাইজ কৰিব পাৰিছে হু? আজি গুৱাহাটী মহানগৰীত এই মাটিৰ দাম লাখৰ ঘৰত হ'ব, যদিও ঘৰবোৰ তেনেই নষ্ট হৈ গৈছে, টিকিবনো কিমান দিন? তহঁতক ডাঙৰ কৰাৰ পঢ়োৱাৰ খৰচ আছিল, কম খৰচতে সজাইছিলোঁ।
1: মেহতৰ পিনে ঘৰটো তেনেই উৱলে গৈছে। মোৰ সৰুকালৰ এই বাৰান্দা ৰুমবোৰ শোপাকঘৰটো একেবাৰে চাব নোৱাৰা হ'ল। পাৰিলে এবাৰ মন ভালদৰে ৰিপেয়াৰ কৰাব লাগিব।
0: বাৰু বাৰু, উপস্থিত শ্বিলঙৰ কামটো কৰ, আৰু তই সোনকালে মিষ্টাৰ বৰুৱাক লগ ধৰি আগৈ যা। পৰা হ'লে ময়ে গ'লোহেঁতেন, বহুত বছৰৰ মূৰত শ্বিলংখন দেখি ভালো লাগিলহেঁতেন। আৰু এই গুৱাহাটীখন একেবাৰে মানুহ থকাৰ অযোগ্য, বুজিছ? লেতেৰা, গৰম।
1: নাই নাই, আপুনি যাব নালাগে, মই যাম। সৰু বাবটো থাকিবই, মাত্ৰ মই সময় কেতিয়া উলিয়াব পাৰোঁ সেইটোহে কথা। ষ্টেচন এৰিবই নোৱাৰোঁ দেখোন।
0: এই, তোৰ কি চিৰদিনেই সময় নোলাবা আনন্দ? চাকৰিহে কৰিছ, চাকৰ হৈ যোৱা নাই নহয়। নিজৰ কাৰণে তাৰ মাজতে সময় উলিয়াবই লাগিব, আন আন বহুত কিবা কাম কৰিব লাগিব।
1: কি কৰিম দেউতা, মই কোনো উপায় দেখা নাই, দিনে দিনে প্ৰব্লেমবিলাক দেখোন বাঢ়িহে গৈছে।
0: প্ৰব্লেম বাঢ়ক তাতে তোৰ কি, লগে লগে অফিচাৰো বাঢ়িছে নহয়। আমাৰ দিনত কম অফিচাৰেৰে সুন্দৰ চলি গৈছিল, অথচ তেতিয়া প্ৰব্লেমতো কম নাছিল।
1: হয়তো আমি ইনএফিচিয়েন্ট।
0: নহয় নহয়, এই ইনএফিচিয়েন্সিৰ কথা মই কোৱা নাই, কাম কৰাৰ পদ্ধতিৰ কথা কৈছোঁ। তহঁতৰ কোনো ৱেল টেষ্টেড ছিষ্টেম এটা নাই।
1: হ'ব পাৰে।
0: ৰ, এই তই ক'ৰবাত এটা ঘৰ সজাৰ কথা ভাবিছনে নাই?
1: ঘৰ? অঁ, মোৰ ঘৰ নাই।
0: অৱশ্যে মোৰ এই কেইবিঘা মাটিটো সজাব পাৰ, কিন্তু যদি ইয়াৰ উপৰিও ক'ৰবাত কিবা এটা কৰিব পাৰ, একো বেয়া কথা নহয়।
1: তেনেকৈ চিন্তা কৰাৰ সময়
0: সময়ে পোৱা নাই নহয়।
1: হওঁতে তেজপুৰৰ দুকঠা মাটি আছে, টি প্লেণ্টৰ এজনক এটা কামত সহায় কৰি দিছিলোঁ। তেখেতে তাতে মোৰ প্ৰতি কৃতজ্ঞ হৈ তেখেতৰ টাউনৰ সেই দুকঠা মাটি কম দামতে দি দিলে।
0: এই তেজপুৰতে ছেটেল কৰাৰ কথা ভাবিছ নেকি?
1: নাই নাই, তেনেকৈ একো ভবা নাই, সময়ত কিবা এটা হ'বগৈ আৰু।
0: নহয় নহয়, অলপ ভবা চিন্তা কৰ, বুজিছ? ল'ৰা ছোৱালীৰ কথা ভাবিব লাগে নহয়।
2: ডাঙৰ দা,
1: অ পদ্মা,
2: সৰুদাৰ বিয়া কেতিয়া ঠিক হ'ল?
1: দিন বাৰ ঠিক হোৱা নাই, মই আগতে এবাৰ শ্বিলঙলৈ গৈ আহিব লাগিব, ফৰ্মেলি সকলো কথা পাতিব লাগিব, আৰু তেওঁলোকৰ সুবিধা অসুবিধা চাব লাগিব, তাৰপিছতহে।
3: অ, পদ্মাটো কলেজলৈ যোৱা নাই?
0: এই বিনন্দ দেখোন
3: দেউতা,
0: তই কেনিবা ওলাই গলি বুলিহে ভাবিছিলো।
2: কলেজ নহয় সৰুদা, তোমাৰ সৰু ভনীয়াৰে আজিকালি ইউনিভাৰ্চিটিত এম এ পঢ়ে।
3: হয় হয়, ফিলছফি
2: কাৰেক্ট, ফাৰ্ষ্ট পিৰিয়ডলৈকে সময় নহ'ব বুলি ওলোৱাই নহ'ল, এতিয়া লাহেকৈ ওলাইছোঁ, পাক এটা মাৰি আহোঁগৈ, নগ'লেও হয় পিছে।
0: এই ড্ৰেছটোকে ঠিক কৰিব পৰা নাছিলি নহয়, সেইখন দেৰি হৈ
3: তোৰ বহুত কাপোৰ বুলি সকলোৱে জানে, আজিও তোৰ প্ৰপাৰ পোচাকটো মানে আজিলৈ যিটোৱে উপযুক্ত হ'ব যেন তোৰ লাগিব, সেইটোৰ কাৰণে কেইবাসাজো সলাই সলাই পিন্ধি চোৱাটো তেনে স্বাভাৱিক।
2: সৰুদা, ভাল নহ'ব দেই।
1: হ'ব আৰু সৰু বাপ।
4: কি হৈছে হয়নে? ঘৰৰ সৰু ছোৱালীজনীক অকলে পাই সকলোৱে হ'বলা জোকাই থকা সৰকা কৰিছে।
2: চোৱা নামা, মই হেনো বৰ ষ্টাইলিছ, দেউতাৰ পৰা সৰুদাৰলৈকে সকলোৱে কৈ কৈ মোক জব্দ কৰি দিছে।
4: হয় নেকি?
2: শুনা, সৰুদাৰ বিয়াত পিন্ধিবলৈ কিন্তু তোমালোক তিনিওজনে মোক এযোৰ এযোৰ নতুন কাপোৰ দিব লাগিব।
1: দিম দিম পদ্মা, কিয় নিদিম?
3: এইয়া মই কি মিছা কৈছিলোঁ?
0: হেই, ঘৰখনত তয়ে যি অলপ ৰসৰ কথা কহ বিনন্দ, আৰু সঁচা কথা, ৰামেশ্বৰ আৰু ভদ্ৰা থকা হ'লে পদ্মাই একে লাচতে কাপোৰৰ কাৰণে সিহঁতকো বান্ধি পেলালেহেঁতেন। এই ৰত্নাটো আছেই? অঁ, এই ৰত্না ক'লৈ গ'লহে?
4: তাই স্কুললৈ যাব নালাগে।
0: অ', পাহৰিছিলোৱে।
2: হয়নে সৰুদা, তুমি বোলে বৌৰ লগতে বহু সা সম্পত্তিও পাবা?
3: বহুত, যদিহে বিয়াখন হয়গৈ। শ্বিলঙৰ দুঠাইত ঘৰ মাটি, থকা বঙলাটো বিৰাট আহল বহল। তদুপৰি শহুৰে, যদি হয়গৈ শহুৰ, সোণাপুৰৰ ফালেও ভালেখিনি মাটি কিনি দিব খুজিছে বুলি শুনিলোঁ।
2: তুমি টেক্কা মাৰি দিলা দেই।
3: তোকো অলপ লাগিব নেকি? ল'ৰা নিবিচাৰি ছোৱালী বিচৰা হ'লে মই তোকেই আগবঢ়াই দিলোঁহেঁতেন।
4: বাৰু হৈছে হৈছে, নেলাগে, আমাৰ ছোৱালী কিমানবিলাক সম্পত্তি নেলাগে ল'ৰাৰে।
3: বাৰু বাৰু মা, এৰা সেইবোৰ, তোৰ ল'ৰাক

0: কথা ঠিক হয়ে গেছে ন না প্রফেসরজনের কথা যে কৈছিল মোর বন্ধু বর নিজু স্বভাবর তই নাকি লগাই লৈ ফুরাব পারিবি
1: ভালেই হব ভালেই হব
2: সেইবিল নচলিব দেই সরুদা লড়া মা আগতে চাই লোব লাগিব তোমালোকে মোক নুসুধাকৈ কথা দি নেপেলাবা
3: কি কই ও এজনী লড়া ছোৱালী চোৱাহে নিয়ম ছোৱালীয়ে লড়া ছোৱা কত দেখিছ
1: হব পাৰে সকলো হব পাৰে আনন্দ স্বাধীন দেশত সকলো হব পাৰে
3: বাৰু মই তেন্তে গৈ থাকোঁ গধূলিৰ আগতে তেজপুৰ পাবগৈ লাগিব কথা তেন্তে এই ৰ'ল দেউতা বিনন্দ যে মই যিমান পাৰোঁ সোনকালে শ্বিলঙলৈ এবাৰ গৈ আহিম আৰু ডিব্ৰুগড়ৰ পৰা বাজে বাজে যাম হয়তো ঘূৰি আহোঁতে ইয়াত সোমাম সকলো কৈ যাম
1: হয়তো নহয় সোমাই যাবিয়েই
4: সোমাই যাবিয়েই বুঝছ কথাবোৰ আমাৰো জানিবৰ মন যায় নহয়
3: বাৰু ঠিক আছে
2: সৰুবক ভালকৈ চাই আহিবা ডাঙৰ দা ইয়াত বৰ্ণনা দিব লাগিব
0: কাপোৰৰ হিচাপটো লৈ আহিবা অকম পাৰি যান
4: সৰুবকৰ মুখত আজি আকৌ আখৈ ফুটিছে দেই
2: ধনী ঘৰৰ ৰাজকুমাৰী বিয়া কৰাবতো
3: মই যাওঁ সৰুবাম কোনদিনা যাওঁ মই টেলিগ্ৰাম কৰি জনাম তই যাব পাৰিবি নহয়
0: পাৰিম
3: তেন্তে দেউতা মা মই আহিলোঁ
2: ময়ো তোমাৰ লগতে ওলাই যাওঁ আজি আৰু জালুকবাৰী নাপামগৈ হ'বলা নীলিমাহঁতৰ তাতে যাওঁগৈ
1: বিনন্দ বিনন্দ
0: দেউতা
1: মই কথা এটা লক্ষ্য কৰিছো
0: কি কথা দেউতা
1: এই দাদাৰ নামটোহে আনন্দ তাৰ মনত কিন্তু অলপো আনন্দ নাই
0: কিয় কিভাৱে ক'লে দেউতা
1: তাৰ কথা বতৰাবোৰ গহীন গহীন তোৰ দৰে সি ৰস লগাই নকয় আৰু ৰং তামাচাও নকৰে মনৰ ভিতৰত যেন কিবা এটা দুখ আছে
0: মোৰতো তেনে যেন নালাগে দাদা আগৰে পৰা গহীন গম্ভীৰ এতিয়া বয়সো অলপ হ'ল মূৰত ল'ৰা ছোৱালীৰ এখন সংসাৰ একোটা মহকুমাৰ শান্তি শৃংখলা ৰক্ষাৰ দায়িত্বও ল'ব লগা চাকৰি কিছু কিছু চিন্তাটো থাকিবই
1: এৰা সেইবিলাক হওঁতে হয় কিন্তু মোৰ মনে মনা নাই তাৰ জীৱনটো যেন ছাকচেছফুল হোৱা নাই এইকাৰণেহে তাৰ মনত দুখ মোৰ এনেকুৱা যেন ভাৱ হৈছে
0: আৰুনো সি কি কৰিব পাৰে দেউতা
1: শুন এইমাত্ৰ সি কৈ গ'ল তেজপুৰত সস্তাত পাই মাটি এডোখৰ হেনো কিনি থৈছে তাৰ বাহিৰে আৰু তাৰ কি টুনু হৈছে তোনো চাকৰি কিমান দিন হৈছে তইতো গুৱাহাটীতে ঘৰ এটা আৰম্ভ কৰিছই সেয়া এতিয়া বিয়া কৰালে বিৰাট সা সম্পত্তি পাবি
0: বিয়াখন হওকচোন আগতে
1: কি হওকচোন হবই হে তোৰ দৰে প্ৰমিজিং ইঞ্জিনিয়াৰ এজন সিহঁতে ক'ত পাব কচোন তোক লৈ মোৰ বৰ গৰ্ব হয় বিনন্দ সেই দেখিয়েতো কৈছোঁ দাদালৈ চালে মনটো মোৰ বেয়া লাগে
0: দাদা অলপ সৰল আৰু চিধা মানুহ দেউতা সি অন্যায়ৰ পথ কেতিয়াও নলয় কামতো দাদাৰ অকণো গাফিলতি নাই কেতিয়াও মোৰ নিজকে দাদাৰ ওচৰত বৰ সৰু সৰু লাগে তথাপি গাইডেঞ্চৰ কাৰণে আমি সকলোৱে দাদাৰ মুখলৈকে চাই থাকোঁ
4: বাপেক পুতেকৰনো কিহৰ ইমান ভুন ভুন মেল
1: তুমি হেৰা আনন্দ গ'ল নে তোমাৰ দেখোন বহুত পলম হ'ল
4: ৰাস্তালৈ ওলাই কিবা এখনৰ কাৰণে অলপ ৰ'ব লগা হ'ল আৰু শেষত ৰিক্সা এখন পালে যেনিবা ময়ো সিহঁতৰ লগতে ৰৈ আছিলোঁ
0: পদ্মা আছিল বোলা মা তাইৰে যে ক্লাছ কৰিবলৈ যোৱা নহ'ল
4: ক'লেই দেখোন নীলিমাহঁতৰ তালৈ যায় বুলি এতিয়া 12 বাজি গ'ল পদ্মাৰ এনেও জালুকবাৰী পাওঁতে দেৰি হয়েই সৰুবা
0: মা
4: তই আজি থাকিবি নহয়
0: আছোঁ কেইবাটাও চৰকাৰী কাম লৈ আহিছোঁ হ'লে মই চাৰ্কিট হাউচতে থাকিম কেইবাটাও পাৰ্টিক তালৈকে মাতিছোঁ
4: ৰাতি ভাত খাবলৈ আহিবি নহয়
0: চাওঁচোন
4: মই অলপ কাটিকে হওঁ
0: মই যাওঁ মা দেউতা অকলেই থাকিব লাগিল নে আপুনি শুবগৈ দেউতা
1: নহয় নহয় নশো এনেই ৰাতি টোপনি নাহে দিনে শুলে আৰুহে মস্কিল হ'ব ঐ মাৰ গ'লহে নেকি
0: গ'ল
1: যা যদি যা তয়ো মই এইখিনি সময় ইয়াতে বহি ড্ৰয়িং ৰুমতে কাগজ কিতাপকে চাই থাকোঁ নহ'লে সংসাৰৰ চিন্তা মূৰত লৈ জৰত গবৰ দৰে বহি থাকোঁ কি কৰিবি বুডিঙেই মোৰ শেষ বয়সৰ লগৰীয়া হৈছে
0: তেনে আপুনি বহক দেউতা মই কোন কোন ৰাইজো
1: ক'ত আৰে আৰে একেবাৰে ভিতৰ পাইছে এই দেখোন কি লাগে ক'ৰ পৰা আহিছ
5: মই চন্দন
1: চন্দন

0: নাই, ইয়াতেই হ'ব, যদিহে আপোনাৰ কোনো আপত্তি নাই।
1: নাই নাই, কিহৰ আপত্তি থাকিব, মাত্ৰ এই ইহঁতৰ মাক এইমাত্ৰ গৈ বিচনাত পৰিছেগৈ, দুপৰীয়া সদায় জিৰণি লয় নহয়, হয়তো অলপ আমনি পাব। বাৰু হ'ব হ'ব, ইয়াতে হ'ব, বহা বহা।
0: মই বেছি সময় থাকিবলৈ অহা নাই, আহিছোঁ আজি হেষ্ট নেষ্ট এটা কৰি পেলাবলৈ।
1: লাহে লাহে লাহে প্ৰমিলা, লাহে লাহে ক'বা, ক'লোৱেই নহয় মাকজনী এইমাত্ৰ গৈ জিৰণি লৈছে। এইটো এইটো বাৰু চন্দন নহয়নে?
0: চিনি নোপোৱা হ'ল নেকি?
1: নহয় মানে বেই ভালেখিনি ওখ হ'ল, প্ৰথমে ধৰিব পৰা নাছিলোঁ। বোপাই বহিছ, বহ, কিয় বা আহিলি?
2: মায়ে ক'ব।
0: মই চন্দনক থৈ যাবলৈ আহিলোঁ।
1: থৈ যাবলৈ?
2: মই ইয়াত নাথাকোঁ।
1: ইয়াত মানে তুমি থৈ যাবা কিয়?
0: মোৰ মা ঢুকাল, আজি দুমাহ হৈছে, এতিয়া মোৰ ঘৰত থকা টান হৈ পৰিছে, দাদা বৌয়ে যা বুলি ক'বলৈহে বাকী আছে।
1: কিন্তু কিন্তু প্ৰমিলা, আমাৰ মাজততো এই কথা বেলেগ আছিল, ইয়ালৈ অনাৰ কথাটো নাছিল। মই টকা পইচা দি আছোঁ, মানে বেংকত একাউণ্ট খুলি দিছোঁ, নে টকা পইচাত কিবা অসুবিধা হৈছে?
0: টকা পইচাই মোক উদ্ধাৰ নকৰে, মই ঘৰত বা আমাৰ গাঁৱত থাকিব নোৱাৰা হৈছোঁ, ঘৰত অত্যাচাৰ, বাহিৰত অত্যাচাৰ, ফিচিঙা ফিচিঙি, ঠাট্টা মস্কৰাৰ কোবত মই ঘৰৰ বাহিৰ হ'ব নোৱাৰোঁ। মাজে সময়ে ঘৰৰ চালত শিলগুটি পৰিছেই, মই নিজেই ক'ৰবালৈ গুচি যাব লাগিব, গতিকে চন্দনৰ এটা গুটি লগাব খুজিছোঁ।
1: কিন্তু কিন্তু ইয়ালৈ আনিছা কিয়?
0: তেনেহ'লে কোনো নিম, নাৱৰ পৰা ব্ৰহ্মপুত্ৰলৈ ঠেলা মাৰি দিম।
1: নাই নাই, মই সেই কথা কোৱা নাই, কিন্তু ইয়াত সি কেনেকৈ থাকিব? তোমাৰ লগত থকাইটো আটাইতকৈ ভাল।
0: কলিটো ময়ো কেনিবা গুচি যাব লাগিব, তাৰোপৰি ই ডাঙৰ হৈ আহিছে, তাৰ ভৱিষ্যতৰ ব্যৱস্থা এটা কৰি দিব নালাগিব, তাৰ এটা পৰিচয় প্ৰয়োজন নহ'ব।
1: কিন্তু ইয়াত
0: ইয়াৰ বাহিৰে তাৰ ঠাই আছে ক'ত?
2: মই ইয়াত নাথাকোঁ।
0: চন্দন, গোলমাল নকৰিবি, ইমান শিকাই বুজাই আনিলোঁ, ই আকৌ উল্টা পাল্টা শিকায়, একে পাঠশালতে থকা হৈ
1: যায়। সি নাথাকোঁ বুলিছে যেতিয়া তাক জানো জোৰ কৰি ৰখা ঠিক হ'ব প্ৰমিলা?
0: সেইটোৱে একমাত্ৰ উপায়, ইয়াৰ প্ৰতি প্ৰধান দায়িত্ব আপোনাৰেই, ইমান দিনে মোৰ ওপৰতে সকলো এৰি দি আপুনি নিশ্চিন্ত হৈ বহি আছে, সেইবোৰ আৰু নচলিব। চন্দনক এখন ঘৰ লাগে, এটা নিজা পৰিচয় লাগে, এইখন ঘৰৰ বাহিৰে এইবোৰ হোৱাৰ আৰু কি উপায় আছে?
1: কিন্তু মোৰ অৱস্থাটো এবাৰ ভাবি চোৱাচোন।
0: মোৰ অৱস্থাটো ভাবি চাওক, ইমান দিন চম্ভালিলোঁ, ইয়াৰ পিছৰ দায়িত্ব আপোনাৰ।
1: মোৰ শাৰীৰিক অৱস্থা ভাল নহয়, কোনদিনা যাওঁ একো ঠিক নাই, সেই থকা দিনকেইটা বাৰু কোনোমতে চলাই নিলোঁ, কিন্তু মই নাথাকিলে কি হ'ব পাৰে তুমি ভাবি চাইছানে বাৰু?
0: আপুনিয়ে ভাবক, ইমান দিনে মই
1: ভাবিলোঁ। নহয় প্ৰমিলা, এইবিলাক নকৰিবা, এইবিলাক নকৰিবা, আৰু কিছুদিন বাট চোৱা, লাগিলে মই সৰহীয়াকৈ টকাকে দিওঁ।
0: টকাই আৰু দাদাবোৰ মন কোমলাব নোৱাৰে, ইটা ভাটাক মাতি দি তেওঁলোকে আজিকালি বহুত টকা পইচা কৰিছে, আনফালে টকাই আমাৰ তাৰ মানুহৰ মুখ বন্ধ নকৰে, পাৰে যদি আপুনি টকা খৰচ কৰি স্বৰ্গলৈ যোৱাৰ বাট বান্ধি লওকচোন চাওঁ।
1: আনবিলাকৰ দৰে দেখিছোঁ মই স্বৰ্গলৈ যাবলৈ তুমিও বাট চাই আছা।
0: কাৰো ক'ৰবালৈ যোৱাৰ কথা ভাবিবৰ সময় মোৰ নাই, মই মোৰ নিজৰ বাট মুকলি কৰি লোৱাৰহে চিন্তা কৰিছোঁ।
1: তুমিনো ক'লৈ যাম বুলি ভাবিছা?
0: আপোনাৰ লগত স্বৰ্গলৈ নিশ্চয় নহয়, ইয়ালৈকে অহাটোৱে স্বাভাৱিক হ'লহেঁতেন, কিন্তু আপোনাৰ লগত হোৱা সম্পৰ্কই মোক কাটিছে, আৰু দৰকাৰ নাই, নিজৰ বাট মই নিজেই বাছি ল'ম, চন্দনৰ প্ৰতি মোৰ কৰ্তব্য মই কৰি গ'লোঁ, এতিয়া যাওঁ।
1: প্ৰমিলা!
2: মা, ময়ো যাম ৰবি।
0: চা চন্দন, আজিৰ পৰা এইখনেই তোৰ ঘৰ, মই কোবালৈ যামগৈ, তোক লৈ যাব নোৱাৰোঁ, ভাগ্যত যদি থাকে কেতিয়াবা দেখা হ'ব।
2: মই ইয়াত নাথাকোঁ।
0: কি?
2: ইয়াত নাথাকোঁ।
0: যা, মোৰ পাছে পাছে নাহিবি, কথা নুশুন, যা বুলিছো যা।
1: প্ৰমিলা, এইয়া এইয়া দুখ পাব বুলি কৈছো নহয়, প্ৰমিলা প্ৰমিলা, এই তুমি ইয়াক এৰি গুচি নাযাবা।
2: আপুনি মোৰ পাছ নল'ব, একো লাভ নাই,
1: প্ৰমিলা
2: আপোনাক কথা, মই যাওঁ, কোনো দিনেই মোক বিচাৰি নাযাব।
1: প্ৰমিলা শুনাচোন, প্ৰমিলা, প্ৰমিলা, প্ৰমিলা শুনাচোন,
3: কৈ গ'ল নহয় পাছে পাছে নাযাবলৈ।
1: প্ৰেম
3: চাওঁ, চন্দন উঠা উঠা বোপা, দুখ পালা নেকি?
2: নাই পোৱা, মই কিন্তু ঘৰলৈ যাম।
3: ঘৰলৈ? বাৰু যাবা, লাহে ধীৰে যাবাচোন, এইখনো এখন ঘৰ, তোমাৰ ঘৰৰ নিচিনাকৈ।
1: হে ঈশ্বৰ,
3: ঈশ্বৰলৈ যে মনত পৰিছে এই বহুত, আগতেও যদি দুই চাৰিবাৰ মনত পৰিলেহেঁতেন তেন্তে কথা বেলেগেই হ'লহেঁতেন।
1: প্ৰেম পাৰা, মোক যিমান পাৰা গালি পাৰা, মই গালি খোৱা লায়ক

0: উচিত কলে গালি পৰা নহয়। মইতো গোটেই জীৱন আপোনাৰ কীৰ্তিকলাপ লক্ষ্য কৰি আহিছোঁ, এনেকুৱা কিবা এটা পৰিণাম দেখিবলগীয়া হ'ব বুলি সাজু হৈ আছিল।
1: প্ৰেম
0: আজি
1: প্ৰেম বিশ্বাস কৰা, প্ৰেম এই এটা ভুলৰ বাহিৰে তুমি মোৰ চৰিত্ৰত কোনো কলংক বিচাৰি উলিয়াব নোৱাৰিবা। এইটো অৱশ্যে এটা ডাঙৰ অপৰাধ, মই সেই কথা স্বীকাৰ কৰোঁ,
0: স্বীকাৰ কৰোঁ। কি নকৰিম, আজি আৰু মই ধৰিব নোৱাৰোঁ। এনেকুৱা বহুত ঘটনাই আপোনাৰ লগত ঘূৰি ফুৰোঁতে মই শুনিবলৈ পাইছিলোঁ। ল'ৰা ছোৱালীৰ মংগললৈ চাই মই চিৰদিন মুখ বন্ধ কৰি আহিছোঁ। আজি প্ৰমিলা কাকতিক পঠিয়ালে, ঈশ্বৰে নিজে আমাৰ মুখ খুলাই দিলে।
1: প্ৰেম
0: তহঁত আহিলি, পদ্মা দেখোন সোনকালে আহিলি।
2: নাই, নীলিমাক লগ নাপালোঁ। এইবিলাক কি? সেইটো কোন মা?
0: চন্দন।
2: চন্দন কোন ল'ৰা?
0: আমাৰ বংশৰে ল'ৰা, কোনো নাই ইয়াতে থাকিবলৈ, মানুহ এজনী থৈ গৈছেহি।
2: ইয়াতে থাকিবলৈ দৰকাৰ নাই, দৰকাৰ নাই।
0: থাককচোন দুদিনমান, পিছত যি হয় কিবা এটা কৰিব লাগিব। আৰু ৰত্না,
2: কি মা?
0: যাচোন চন্দনক লৈ যা, অলপ চাফ চিকুণ কৰি দেগৈ, আৰু তোৰ লগতে যি হয় অলপ জলপান খুৱাই দেগৈ।
2: আহা চন্দন।
3: কলৈ?
2: আহচোন বাৰু, মই বাইদেউ, বুজিছা, ডাঙৰ বাইদেউ, আৰু হোৱা সৰু বাইদেউ। আহা বাৰু, আমি পাকঘৰলৈ যাওঁ। আহা,
0: যোৱা দে চন্দন, যোৱা চন্দন, যা।
2: মই হ'লে ভাল পোৱা নাই মা, কোৰ ল'ৰা কি কথা, একো ঠিকনা নাই। হঠাৎ আমি ঘৰত ঠাই দিয়া ঠিক হ'বনে? চুৰি কৰি পলাই যদি?
0: তেনেকৈ নেভাবিবিচোন পঞ্চাতেই, দুখত পৰিছে। তাতে নিজৰে ভাই ভাগিৰ ল'ৰা, চাওতা চিটোতা নাই বুলি কৈছে। আমি ইমুঠি ভাত আৰু এটা ঘৰ অন্ততে দিব পাৰিম। ল'ৰা যদি চোৰ স্বভাৱৰ হৈ গৈ তেন্তে পিছত দেখা যাব।
2: বাৰু যি কৰা কৰি থাকা, মনলৈ অহা কথা ক'লোঁ, মই আকৌ ওলাই যাম।
0: ওলাই যাবি? ক'লৈ?
2: ছোৱালী এজনীৰ কিতাপ আনিছিলোঁ, ঘূৰাই দিয়াৰ দিন পাৰ হৈয়ে গ'ল। হা, আজি সময় পাইছোঁ, দি থৈ আহোঁগৈ। এই কাপোৰযোৰ সলাই থৈ যাওঁ, পিন্ধি ভাল লগা নাই।
1: প্ৰেম শুনাচোন, প্ৰেম তুমি আজি মোক বৰ বচাই দিলা, নহ'লে মই ইহঁতক কি জবাব দিলোহেঁতেন ক'ব পৰা নাই। প্ৰেম
0: আপোনাৰ মুখৰ এই সম্বোধনটোৱে বহুত পুৰণা কথাই মনলৈ আনি দিছে। মোক সেই সৰুতে বিয়া কৰা আনোতে আপুনি এনেকৈয়ে মোক প্ৰেম বুলি সম্বোধন কৰিছিল, কিন্তু আজি আৰু আচল নকল একো ধৰিব নোৱাৰা হ'লোঁ।
1: জানো তুমি মোক বিশ্বাস নকৰা, মই আজি তোমাক সেই বিয়াৰ পিছৰ দৰে মাতিছোঁ। তুমি আজি মোৰ সন্মান ৰক্ষা কৰিলা প্ৰেম, তুমি যে ইয়াৰ বিষয়ে তৎক্ষণাত এনেকৈ কোবা মই আশাই কৰা নাছিলোঁ।
0: মই চৌধুৰী বংশৰ মান মৰ্যাদাৰ কথাহে ভাবিছোঁ, মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকৈ নিষ্কলংক হৈ থাকে তাৰহে চেষ্টা কৰিছোঁ।
1: ঈশ্বৰ, প্ৰেম
0: কি হ'ল, কি হৈছে আপোনাৰ, কি হৈছে?
1: মুখটো ঘূৰাইছে,
0: মুখ ঘূৰাইছে,
1: মুখ হৌ চকীখনলৈ নি বহুৱাই
0: দিয়াচোন। ৰ'ব ৰ'ব, পদ্মা, অ পদ্মা, চাওঁ এইফালে আহচোন।
2: কি কি হ'ল মা, দেউতাৰ কিবা হৈছে নেকি? চাওঁ,
0: মূৰটো ঘূৰাইছে হ'বলা, ৰ'বচোন আপুনি অকণমান। অ পদ্মা, একেবাৰে ভিতৰতে নি বিচনাত শুৱাই দিওঁগৈ ব'ল।
2: ব'লা দেউতা, খুব বেয়া লাগিছে নেকি? ডাক্তৰ এজনক মাতিব লাগে, সৰুদা গ'ল নেকি?
0: গ'ল, ডাক্তৰ নেলাগে। দেউতাৰ কি হৈছে মই জানো, কবিৰা যি তেল এটা আছে তালুত অকণমান মালিচ কৰি দিলে ভাল পাব। আহকচোন, আহচোন পদ্মা, ধৰ ভাল নহয় যদি বাৰু ডাক্তৰক মতা যাব। আহকচোন।

0: আহা চন্দন, পেট ভৰিলনে?
1: মই এতিয়া ঘৰলৈ যাম।
0: যাবা যাবা যাবা, কোনোবাই লৈ যাব লাগিবতো। অ' ইয়াত দেখোন কোনো নাই, কলৈ গ'ল?
2: ৰত্না!
0: অঁ সৰুদা, তুমি ওলাই গৈছিলা নেকি? শ্বিলঙৰ বিষয়ে কি কি কথা পাতিলা লাহে ধীৰে শুনিম দেই।
2: মা দেউতাহঁত কলৈ গ'ল?
0: এই মই পাকঘৰত চন্দনৰ লগত ব্যস্ত আছিলোঁ, আহি দেখিছোঁ কোনো নাই।
2: এই ল'ৰাটো
0: ৰ'বা, মই ইয়াক মোৰ ৰুমতে বহুৱাই থৈ আহোঁ। ব'লা চন্দন, মোৰ ৰুমতে অলপ বহিবা। ব'লাচোন, একো ভয় নকৰিবা, আহা আকৌ ব'লা।
3: সৰুদা, দেউতাৰ খুব মূৰ ঘূৰাইছে। মায়ে মায়ে কোনোমতে এনেই বিচনাত শুৱাই থৈ আহিছোগৈ। মায়ে কিবা এটা তেল মালিচ কৰি দিছে।
2: ব'লচোন ব'ল, চাওঁগৈ কি হৈছে।
3: নহয় সৰুদা, তুমি এজন ডাক্তৰ বিচাৰি যোৱাই ভাল।
4: ৰচোন ৰ, ডাক্তৰ আনিব নালাগে, দেউতাৰ অলপ ভাল পাইছে। বুঢ়া মানুহ মাজে মাজে এনেকুৱা হয়েই। সৰু বাপ,
2: কোৱা।
4: তই গলি বুলিয়েই ভাবিছিলোঁ, ৰাতি ভাত খাবলৈ আৰু আহিব নালাগে। ঘৰখনত এটা অথন্তৰ হৈছে দেখিছই নহয়।
2: হ'ব মা, বাৰু ব'লাচোন দেউতাক চাওঁগৈ।

সাধক সুন্দৰৰ এই অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3ৰ খণ্ড।

0: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। অব্যৱহৃত কুঁৱা জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বাতৰি।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয়ে অকল এটা অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি কাজাখাস্তান, ফিলিপাইনছ, ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু বুৰুণ্ডীৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত 2026 চনৰ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঘোষণা পত্ৰ প্ৰশংসা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ইৰাণৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্তমন্ত্ৰী ছৈয়দ আলী মাদানিজাদেক সাক্ষাৎ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহামাৰী, জলবায়ু বিপৰ্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমান পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয় যে মাত্ৰ এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মুকলি অধিৱেশনত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়ে ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে। স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহন ক্ষমতা বিষয়ক এই অধিৱেশনত শ্ৰীমোদীয়ে সঠিক সময়ত প্ৰত্যাহ্বানৰ চিনাক্তকৰণ, প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু এনে ৰোগ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ বাবে ব্ৰিকছ সংহত আগতীয়া সতৰ্ক প্ৰণালী সন্দৰ্ভত সহমতত উপনীত হোৱা বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতৰ্কতা, তথ্য একত্ৰীকৰণৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰি থকা হৈছে।
2: আজ কে ইণ্টাৰকানেক্টেড ৱৰ্ল্ড মে কোই ভি সংকট এক ক্ষেত্ৰ তক সীমিত নাহি ৰহতা, ইছলিয়ে হমনে ব্ৰিকছ সমূহ মে ৰিজিলিয়েন্স বঢ়ানে পৰ বিশেষ বল দিয়া হে। चुनौतियों को समय रहते पहचानना, उनके लिए तैयार रहना और तुरंत कार्रवाई करना भी उतना ही आवश्यक है। इसी सोच के साथ इन्फेक्शियस डिजीज के प्रिवेंशन और रिस्पॉन्स के लिए ब्रिक्स इंटीग्रेटेड अर्ली वार्निंग सिस्टम पर सहमति बनी है। डिजास्टर मैनेजमेंट के लिए अर्ली वार्निंग डेटा इंटीग्रेशन गाइडलाइन तैयार की गई है।
1: শ্ৰীমোদীয়ে লগতে প্ৰযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অৰ্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
2: টেকনলজি আৰু ক্ৰিটিকেল মিনৰেলছ কা ৱেপনাইজেচন হামাৰি সাঝা প্ৰগতি মে বাধা বন সকতা হে। ইছলিয়ে হমনে टेक्नोलॉजी के अडॉप्शन में इंक्लूसिविटी पर बल दिया है।
1: প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ উদ্যমীসকলক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে ব্ৰিকছ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সহযোগিতা পৰ্টেল গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰি বিভিন্ন চহৰৰ মাজত সৰ্বোৎকৃষ্ট প্ৰযুক্তি পদ্ধতিৰ বিনিময়ৰ সুবিধাৰ্থে ব্ৰিকছ নগৰীয়া গতিশীলতা কেন্দ্ৰ গঠন কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। স্মাৰ্ট গ্ৰীড আৰু শক্তি মজুতকৰণৰ বাবে ব্ৰিকছ ডিজিটেল উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই কেন্দ্ৰই নিকা শক্তি অধিক নিৰ্ভৰযোগ্য, দক্ষ আৰু সহজলভ্য কৰি তোলাত সহায় কৰিব। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে বিকশাই তোলা সমাধান সূত্ৰসমূহ গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ আৱশ্যকতাৰ অনুকূল কৰি তোলা উচিত। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্ৰিকছ ৰচদ যোগান শৃংখলা, সহযোগিতা, পৰিকাঠামো যোগান শৃংখলা অধিক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক গুণসম্পন্ন কৰি তোলাত সহায় কৰিব। উদ্ভাৱনৰ ক্ষেত্ৰত ব্ৰিকছ ইনকিউবেটৰ নেটৱৰ্কে ষ্টাৰ্টআপ প্ৰতিষ্ঠান আৰু ইনকিউবেটৰসমূহক সংযুক্ত কৰিব। ডিজিটেল কৃষি বিষয়ক ব্ৰিকছ নেটৱৰ্কে খেতিয়কসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে কয়

যে এই উদ্যমৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা, ভূস্থানিক প্ৰযুক্তি আৰু ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিসমূহক খেতিয়কসকলৰ বাস্তৱিক আৱশ্যকতাৰ অনুৰূপ কৰি তোলা হ'ব। তেওঁ কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতি গ্লোবেল ছাউথ হিচাপে পৰিচিত দেশসমূহৰ আস্থাও বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্ছ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্ৰিক্ছ সহযোগী দেশসমূহৰ নেতাসকলক আদৰণি জনায়। এই নেতাসকলৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হু, ছৌদি আৰৱৰ বিদেশ মন্ত্ৰী ফেইচল বিন পহৰান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছ অন্যতম। এই অধিৱেশন সমাপ্ত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদী কাজাখাস্তান, ফিলিপাইনছ, ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু বুৰুণ্ডীৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা মিলিত হ'ব। ইয়াৰ উপৰি তেওঁ নাইজেৰিয়া আৰু উগাণ্ডাৰ উপৰাষ্ট্ৰপতিৰ সৈতেও বৈঠকত মিলিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত 2026 চনৰ ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ ঘোষণা পত্ৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিশ্ব স্বাস্থ্য সঞ্চালক প্ৰধান টেড্ৰছ অধানম ঘেব্ৰিয়াছেছে সাৰ্বজনীন স্বাস্থ্য বীমাৰ সুবিধা, স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থা, ৰোগ সৃষ্টিকাৰী জীৱাণুৰ চিনাক্তকৰণ আৰু মহামাৰী সন্দৰ্ভত চুক্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ, স্বাস্থ্য ব্যৱস্থা শক্তিশালীকৰণ, ডিজিটেল স্বাস্থ্যসেৱা, পৰম্পৰাগত ঔষধৰ সংহতকৰণ আৰু স্বাস্থ্যসেৱাৰ বিভিন্ন সা সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰো শলাগ লয়। তেওঁ এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ইৰাণৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্তমন্ত্ৰী ছৈয়দ আলী মাদানিজাদেক সাক্ষাৎ কৰে। শ্ৰীমতী সীতাৰমণে ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু বিত্ত সম্পৰ্কীয় আলোচনাত অংশ লোৱাৰ বাবে ইৰাণক ধন্যবাদ জ্ঞাপন কৰে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বৈঠকত দুয়োগৰাকী নেতাই অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় তথা পাৰস্পৰিক স্বাৰ্থ সম্বলিত ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনীয়তা সন্দৰ্ভত মত বিনিময় কৰে। শুকান ভূমিত কৃষি কাৰ্য কৰাৰ ক্ষেত্ৰত কৃষকসকলে সন্মুখীন হোৱা সমস্যা শীঘ্ৰে সমাধানৰ বাবে গ্লোবেল ছাউথ হিচাপে পৰিচিত ৰাষ্ট্ৰসমূহৰ মাজত উন্নয়নশীল দেশসমূহৰ উমৈহতীয়া অৰ্থনৈতিক আৰু সামাজিক প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে জ্ঞান প্ৰযুক্তি আৰু সম্পদ বিনিময় সহযোগিতাৰ আহ্বানেৰে নতুন দিল্লীত অনুষ্ঠিত শুকান ভূমি মহাসভা 2026ৰ সামৰণি পৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত শুকান ভূমি সন্দৰ্ভত দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। এই ঘোষণাই গ্লোবেল ছাউথৰ দেশসমূহত শুকান ভূমিত কৃষি কাৰ্য সুচল কৰি তোলাৰ বাবে জ্ঞান উদ্ভাৱন আৰু সমন্বিত কাৰ্যকলাপৰ বিনিময় কৰাৰ কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে এই মহাসভাই বৈজ্ঞানিক জ্ঞানসমূহ বাস্তৱিক কাৰ্যকলাপলৈ ৰূপান্তৰিত কৰাৰ লগতে উদ্ভাৱনী কৌশল ব্যৱহাৰৰ দ্বাৰা অংশীদাৰিত্ব শক্তিশালী কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ চিনাক্তকৰণত সহায়ৰ বাবে অতিৰিক্ত 10 লাখ মাৰ্কিন ডলাৰত অনুমোদন জনাইছে। এই নতুন পুঁজিয়ে নেপাল আৰক্ষীৰ ফৰেনচিক কাম কাজত সহায় কৰিব। আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু আইন বলবৎকাৰী ব্যুৰোৱে নেপাল চৰকাৰক মৃত লোকসকলক চিনাক্তকৰণত সহায়ৰ বাবে এই আৰ্থিক অনুদানত অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে ডি এন এ পৰীক্ষা কিটকে ধৰি অত্যন্ত জৰুৰী দিশসমূহ মূল্যায়নত নেপাল আৰক্ষীৰ সৈতে কাম কৰি আছে। ইয়াৰ পূৰ্বে আমেৰিকাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ খাদ্য, আশ্ৰয়, স্বাস্থ্যসেৱা আৰু অন্যান্য সাহায্যৰ বাবে পুঁজি আগবঢ়াইছিল। ইপিনে নেপাল আৰু তিব্বত সীমান্তৰ সমীপত যোৱা 26 আগষ্টত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1,386 হৈছেগৈ। বানত ক্ষতিগ্ৰস্ত 8খন জিলাৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে। এতিয়াও প্ৰায় 5,130 লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি স্বাধীনতা যুঁজাৰু যতীন্দ্ৰনাথ দাসৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অতি কম বয়সতে যতীন্দ্ৰনাথ দাসে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পথ নিৰ্ধাৰণ কৰি লৈছিল। কাৰাগাৰৰ শাস্তিয়ে তেওঁক নিজৰ সংকল্পৰ পৰা আঁতৰাই নিব পৰা নাছিল বুলিও শ্ৰীশ্বাহে কয়। ডুবাইত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। 7বাৰৰ চেম্পিয়ন ভাৰতে এই গ্ৰুপৰ 3খন খেলতে জয়লাভ কৰি ছেমিফাইনেলত বাংলাদেশক 40 ৰাণত পৰাস্ত কৰিছিল। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অহা মঙলবাৰে আৰু তৃতীয় তথা অন্তিমখন খেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া ভাৰতীয় দলত তিলক বাৰ্মাসহ অধিনায়ক হিচাপে থাকিব। পেছ বলাৰ জছপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু য়শ ঠাকুৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে উইকেট কিপাৰ বেটাৰ সঞ্জু ছেমছনৰ দললৈ প্ৰত্যাৱৰ্তন হোৱাৰ লগতে আঘাতৰ পৰা মুক্ত হোৱাৰ পাছত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও দলত অন্তৰ্ভুক্ত হৈছে। বৈভৱ সূৰ্যবংশীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয়ে অকল এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি কাজাখাস্তান, ফিলিপাইনছ, ইজিপ্ত, দক্ষিণ

0: আফ্ৰিকা আৰু বুৰুন্দিৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত 2026 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ ঘোষণা পত্ৰক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ইৰাণৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু বিত্তমন্ত্ৰী ছৈয়দ আলী মাদানিজাদেক সাক্ষাৎ কৰে আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো বৃন্দগান গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰে বৃন্দ গান্তি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আপোনালোকক এইখিনিতে জনাবলৈ লৈছো, আজি সন্ধিয়া 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত এটি সাক্ষাৎকাৰ শুনিবলৈ পাব লক্ষ্মীনাৰায়ণ তাঁতীৰ সৈতে, সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ।

বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰা হওক। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক আৰু ভৱিষ্যত সুৰক্ষিত কৰক।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।

0: সৈতে মই অরুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি যোৰহাটৰ চিনামৰাত নবনির্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে যোৰহাটবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰি কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ বাবে পোষক কাৰ্যসূচীৰ অধীনত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ভৱন নিৰ্মাণ ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনিত অন্যতম সংযোজন বুলি মুখ্যমন্ত্রীয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহ সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰে পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনতো ভাগ ল'ব। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত আলোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে চিনামৰা ৰেলৱে উড়ন সেতুখনো মুকলি কৰে। চিনামৰা ৰেলৱে উড়ন সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নীৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিছে। যোৰহাট মৰিয়নী মুকক্চাং পথৰ ওপৰত 65.2 কোটি লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মুঠ দৈৰ্ঘ 545 মিটাৰ। উড়ন সেতুখন মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: চিনামৰা ৰেলৱে উড়ন সেতু ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো। ৰেলৱেৰ ওপৰত বা আমাৰ উড়ন সেতুখন হোৱাৰ ফলত তিতাবৰৰ পৰা যোৰহাটলৈ ৰাইজৰ যাতায়াত অধিক সুচল হৈ পৰিব। যোৰহাটত এইখন আমি আমাৰ চৰকাৰৰ দিনত উদ্বোধন কৰা চতুৰ্থখন উড়ন সেতু। মই ভাবো যে এই উড়ন সেতুসমূহে ইতিমধ্যে ৰাইজক প্ৰত্যেকখন উড়ন সেতুৱে ৰাইজক যথেষ্ট সুবিধা দিছে আৰু আজি উদ্বোধন কৰা উড়ন সেতুখনেও নিশ্চিতভাৱে ৰাইজক আৰু অধিক সুবিধা আগবঢ়াব।
0: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিৱসাগৰ বিশ্ববিদ্যালয়ত নৱনিৰ্মিত ছাত্ৰীনিবাসটো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ৰাজ্য চৰকাৰৰ 122 কোটি টকাৰ বৃহৎ আন্তঃগাঁথনি উন্নয়ন পেকেজৰ অংশ হিচাপে এই ছাত্ৰীনিবাসটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 2.5 কোটি টকা ব্যয়েৰে নিৰ্মিত ছাত্ৰীনিবাসটোত 80 গৰাকী ছাত্ৰীৰ থকাৰ সুবিধা আছে। প্ৰসিদ্ধ প্ৰাচ্যতত্ত্ববিদ গৱেষক পণ্ডিত ডঃ মহেশ্বৰ নেওগৰ আজি 31 সংখ্যক মৃত্যুবাৰ্ষিকী। 1995 চনৰ আজিৰ দিনটোতে এই মহান চিন্তাবিদগৰাকীৰ দেহাৱসান ঘটিছিল। ডঃ নেওগ গভীৰ অধ্যয়ন পুষ্টতা আৰু নিৰ্মোহ চেতনাৰে ভাষা সাহিত্যৰ বাবে আত্মোৎসৰ্গা কৰাসকলৰ ভিতৰত অন্যতম আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্মৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে অধ্যয়ন আৰু গৱেষণা কৰা প্ৰয়াত ডঃ নেওগে কেইবাখনো মূল্যৱান গ্ৰন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ মহেশ্বৰ নেওগৰ স্মৃতি দিৱসত গৱেষকগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে গৱেষক পণ্ডিতগৰাকীৰ অসাধাৰণ গৱেষণা, সুদূৰ প্ৰসাৰী চিন্তা আৰু অমূল্য সাহিত্য অৱদানে অসমীয়া জাতিৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিচয়ক সদায় সমৃদ্ধ কৰি ৰাখিব। ডঃ নেওগৰ আদৰ্শ আৰু কৰ্মৰাজি অনাগত প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ আজি পুৱা বাৰৈগ্ৰামৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 64 বছৰ। তেওঁ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰয়াত আহমেদে তৰুণ গগৈ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব বহন কৰিছিল। তেওঁ কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টিৰ পৰা 4 বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিত আজি তিৱা ভাষা শিক্ষণৰ এটা পৰীক্ষা অনুষ্ঠিত হয়। তিৱা সাহিত্য সভা, তিৱা সাংস্কৃতিক সমাজ আৰু ৰংখাং তিৱা সমাজৰ উদ্যোগত আয়োজিত তিৱা ভাষা শিক্ষণ কৰ্মশালাৰ অন্তত আয়োজিত এই পৰীক্ষাত শতাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ভাষাটো শিকাৰ প্ৰতি ন শিকাৰুসকলক আগ্ৰহী কৰাৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অহা মঙলবাৰে আৰু তৃতীয় তথা অন্তিমখন খেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। শ্ৰেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া ভাৰতীয় দলত তিলক বাৰ্মা সহ অধিনায়ক হিচাপে থাকিব। পেছ বলাৰ জছপ্ৰীত বুমৰা, অৰজদীপ সিং আৰু য়শ ঠাকুৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে উইকেট কিপাৰ বেটাৰ সঞ্জু ছেমছনৰ দললৈ প্ৰত্যাৱৰ্তন হোৱাৰ লগতে আঘাতৰ পৰা মুক্ত হোৱাৰ পাছত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও দলত অন্তৰ্ভুক্ত হৈছে। বৈভৱ সূৰ্যবংশীৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো অসীম হাজৰিকাৰ কণ্ঠত দুটি গীত। এই গীত দুটি লোৱা হৈছে অসীম হাজৰিকাৰ গীতবুক শীৰ্ষক শ্ৰব্য সংকলনটিৰ পৰা।

অসীম হাজৰিকাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে শ্ৰোতাসকল। আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 26 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ

স্বামী বিবেকানন্দই কৈছিল, কৰ্তব্যৰ প্ৰতি থকা ভক্তিয়ে হ'ল ঈশ্বৰ সেৱা। যীশুখ্ৰীষ্টই কৈছিল, যিসকল লোকে মানুহৰ মাজত শান্তিৰ অৰ্থে কাম কৰে তেওঁলোক সুখী।

এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনক অগ্নিশিখা দিহানাম দলৰ বন্তি হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ দিহানাম।

শ্ৰোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত আব্দুল ৰহিম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালি অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম অসমীয়া বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 আগবঢ়োৱা হ'ব পুৰণি গীত আৰু কথা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ চাৰু গোহাঁইৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 8:30 নিবেদন কৰা হ'ব মৌচুমী চহৰীয়াৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 শুনিবলৈ পাব। 9:15 প্ৰচাৰ কৰা হ'ব গোলাম আলীৰ কণ্ঠৰ গজল। ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত শুনিবলৈ পাব 9:30। নিশা 10:00 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী কিশোৰ কুমাৰ। শ্ৰোতাসকল, আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা

10 বাজি 30 মিনিটত। এয়া আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ অসমীয়া বোলছবিৰ গীত। প্ৰথমে এয়া গীতালী অনুষ্ঠানত শুনক ডক্টৰ বেজবৰুৱা বোলছবিৰ এই গীতটি। গীতৰ শিল্পী দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰ।

বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপনৰ প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা: আকাশবাণী তেজপুৰ, মৰাভৰলী। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8720।

0: আজি এই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। আকৌ নম্বৰটি কৈছোঁ 8723989423।
1: শ্ৰোতাসকলে, আজিৰ গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক অভিযান বোলছবিৰ এই গীতটি, গীতৰ শিল্পী দীপেন বৰুৱা।

0: সুখবৰ সুখবৰ সুখবৰ। আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423, আকাশবাণী তেজপুৰ বাণিজ্যিক শাখা।
1: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে, তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
2: আরবিআই কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।
3: শ্রোতাসকলে, আজির গীতালী অনুষ্ঠানত অসমীয়া বোলছবির গীত শুনি আছে আকাশবাণী তেজপুরের পৰা। এইবার শুনক মানব আর দানব বোলছবির এটি গীত। গীতর

শ্রোতাসকলে গীতালী অনুষ্ঠানত দীপেন বৰুৱাৰ কণ্ঠৰ অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিসমূহ হ'ল নতুন দিল্লীত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সামৰণি। ব্ৰিকছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আগবাঢ়ি লোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। যোৰহাটত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ জিলা আয়ুক্ত আৰক্ষী অধীক্ষকৰ পৰিদৰ্শন। 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰিবলৈ অসম সাহিত্য সভাৰ সিদ্ধান্ত। আৰু নতুন দিল্লীত ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আজি সামৰণি পৰে। শীৰ্ষ সন্মিলনখনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি অধিৱেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। মহামাৰী, জলবায়ু বিপৰ্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয়ে যে মাত্ৰ এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়েই ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে। স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা বিষয়ক এই অধিৱেশনত শ্ৰীমোদীয়ে সঠিক সময়ত প্ৰত্যাহ্বানৰ চিনাক্তকৰণ, প্ৰত্যাহ্বানৰ বাবে প্ৰযুক্তি আৰু তৎক্ষণিক ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু এনে ৰোগ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ বাবে ব্ৰিকছ সংহত আগতীয়া সতৰ্ক প্ৰণালী সন্দৰ্ভত সহমতত উপনীত হোৱা বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতৰ্কতা, তথ্য একত্ৰীকৰণৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰযুক্তি আৰু ৰাষ্ট্ৰৰ সুৰক্ষা, আধুনিক অৰ্থনীতি তথা শক্তি আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহৰ অস্ত্ৰৰ দৰে ব্যৱহাৰে প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত

0: সৰ্বাত্মক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে।
1: পিছলে দো দিনো কি হামাৰি চৰ্চাও নে হামাৰা বিশ্বাস অৰ মজবুত কিয়া হে কি ব্ৰিক্স কেৱল দেশো কা সমূহ নহি সলিউশনস কা এক ইকোসিস্টেম হে। হাম আশা কৰতে হে ইস সামিট সে উসমে এডপ্ট কিয়া গয়া নিউ দিল্লি ডিক্লেৰেশ্যন হামাৰে শেয়ার্ড ভিজন অৰ ফিউচাৰ কোঅপৰেশ্যন কো স্পষ্ট দিশা দেগা। হামে সভি আউটকমস কো সময়বদ্ধ একশন অর লাস্ট মাইল ইম্প্যাক্ট সে জোড়না হোগা। হামারে ফ্রেমওয়ার্ক ফাইল সে আগে বড়কর রিয়েল লাইফ মে ইম্প্যাক্ট পেদা করে ইসকে লিয়ে হাম সব মিলকর কাম করেঙ্গে। আব দুনিয়া হামসে কেবল আইডিয়াজ অর কমিটমেন্টস নহি কংক্রিট রিজাল্টস কি অপেক্ষা করতা হে। মুঝে বিশ্বাস হে কি হাম সাঝা প্রয়াসো সে ইন অপেক্ষাও পর জরুর খরে উতরেঙ্গে।
0: ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্স সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিনা ব্ৰিক্স সহযোগী দেশসমূহৰ নেতাসকলক আদৰণি জনায়। এই নেতাসকলৰ ভিতৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিম, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিণ্ট হুং, ছৌদি আৰৱৰ বিদেশ মন্ত্ৰী ফেইচেল বিন ফৰহান আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছ অন্যতম। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি যোৰহাটৰ চিনামৰাত নবনির্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। 53 বিঘাৰো অধিক ভূমি সামৰি 49.62 কোটি টকা ব্যয়েৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। এই ভৱনটোত 151খন আসনযুক্ত প্ৰেক্ষাগৃহ, 60খন আসনযুক্ত সভাগৃহ, 50 কিলোৱাট সৌৰশক্তি ব্যৱস্থা, পৰ্যাপ্ত পাৰ্কিং আৰু কৰ্মচাৰীৰ আৱাসিক সুবিধা ৰখা হৈছে। এই উপলক্ষে আয়োজিত মুকলি সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসীৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰি কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ বাবে পষেক কাৰ্যসূচীৰ অধীনত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ভৱন নিৰ্মাণ ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি অন্যতম সংযোজন বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ৰাইজৰ সেৱা অধিক সহজ, ক্ষিপ্ৰ আৰু সুসংগঠিত কৰাৰ ক্ষেত্ৰত এই নতুন ভৱনে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি আগবঢ়াই যোৱা 5 বছৰত আমি এটা এটাকৈ ঔপনিৱেশিকতা সময়ত নিৰ্মাণ কৰা ভৱনসমূহৰ পৰা আঁতৰি আমি স্বাধীন ভাৰতত আমাৰ ৰাষ্ট্ৰৰ নতুন সংস্কৃতি, নতুন সুযোগ আৰু নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি আমি প্ৰশাসনীয় মুৰব্বী কাৰ্যালয়সমূহ নিৰ্মাণ কৰিছোঁ। আজি যোৰহাট জিলাৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো ডিকলনাইজেশ্যন বা ঔপনিৱেশিকতাবাদ শাসনৰ পৰা আমাৰ চিনসমূহৰ পৰা আঁতৰি অহাত আমাক সহায় কৰিব।
0: মুখ্যমন্ত্ৰীয়ে সম্প্ৰতি আজিৰ পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত ভাগ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে চিনামৰা ৰেলৱে উড়ণ সেতুখন মুকলি কৰে। চিনামৰা ৰেলৱে উড়ণ সেতুৰ উদ্বোধনৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়নিৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট মৰিয়নি মুকক্সাং পথৰ ওপৰত 65.2 কোটি টকা ব্যয়েৰে নিৰ্মিত দুটালেনযুক্ত এই ৰেলৱে অভাৰব্ৰিজখনৰ মুঠ দৈৰ্ঘ 545 মিটাৰ। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ দৰে যোৰহাটৰ ভোগদৈ নৈটো ৰিভাৰ ফ্ৰণ্টৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভোগদৈ নৈৰ সমীপত জনসাধাৰণৰ বাবে খোজকঢ়াৰ সুবিধাৰ লগতে যোৰহাটবাসীক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা দিয়াৰ বাবে এই পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
3: যোৰহাটত ভোগদৈ ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণৰো আমাৰ চৰকাৰৰ প্ৰচেষ্টা হ'ব। আমি যাতে সুন্দৰ ভোগদৈত ৰিভাৰ ফ্ৰণ্ট এটাও নিৰ্মাণ কৰিব পাৰোঁ। কিছুদিনৰ ভিতৰত যোৰহাটলৈ মই আকৌ আহিব পাৰিম আৰু 1000 আসনযুক্ত এটা অত্যাধুনিক অডিটৰিয়াম এটাও আমি ইয়াত উদ্বোধন কৰাৰ সুবিধা। আমি মিউজিয়াম কৰিব খুজিছোঁ, এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ কৰিব খুজিছোঁ। পুৰণা সম্পদ, আধুনিক ডেভেলপমেণ্ট গোটেইখিনিকে আমি ৰিফ্লেক্ট কৰি এটা নতুন অনুষ্ঠান এটা তাত গঢ়িব খুজিছোঁ। তাৰ বিষয়ে আৰ্কিটেক্ট আদি আমি খুব কম সময়তে দিম আৰু কনচেপ্ট এটা প্ৰথম ৰেডি কৰি ল'ম, তাৰপিছত তাক আমি ৰূপায়ণ।
0: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিৱসাগৰ বিশ্ববিদ্যালয়ত নৱনিৰ্মিত ছাত্ৰীনিবাসটো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। ৰাজ্য চৰকাৰৰ 122 কোটি টকাৰ বৃহৎ আন্তঃগাঁথনি উন্নয়ন পেকেজৰ অংশ হিচাপে এই নিবাসটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 250 কোটি টকা ব্যয়েৰে নিৰ্মিত

0: ছাত্রী নিবাসটো 80গৰাকী ছাত্রী থকাৰ সুবিধা আছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত, নিৰপেক্ষ, স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা আৰু আৰক্ষী প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাৰ্যপন্থা হাতত লৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে আইন শৃংখলা সুৰক্ষিত ৰখাৰ বাবে বিশেষভাৱে সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষা ব্যৱস্থা নিখুঁত কৰি তুলিবলৈ জিলা আৰু আৰক্ষী প্ৰশাসনে কাম আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আৰণ্য শইকীয়া আৰু আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে নগাঁও, বটদ্ৰৱা, ঢিং বিধানসভা সমষ্টিৰ সংবেদনশীল তথা স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়া দুগৰাকীয়ে ভোটকেন্দ্ৰসমূহৰ ভৌগোলিক অৱস্থান, আন্তঃগাঁথনিগত সুবিধা, যাতায়াতৰ সুবিধা আৰু যিকোনো সাম্ভাব্য সংকট মোকাবিলাৰ বাবে প্ৰস্তুত কৰা সুৰক্ষাৰ পৰিকল্পনাসমূহৰ পুংখানুপুংখভাৱে খতিয়ান লয়। স্পৰ্শকাতৰ এলেকাসমূহত ভোটগ্ৰহণৰ দিনটোত প্ৰয়োজন হোৱা নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও দুয়োগৰাকী বিষয়াই আলোচনা কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। আজি প্ৰাৰ্থীগৰাকীয়ে নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। 16 ছেপ্টেম্বৰত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। ইপিনে আজি বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গৰাজান মণ্ডলৰ উদ্যোগত যোগদান কাৰ্যসূচী আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। এই সভাত প্ৰাক্তন সাংসদ তথা বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ উপৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। কংগ্ৰেছ দলে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু শীঘ্ৰেই প্ৰাৰ্থী নাম ঘোষণা কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। এ আই ইউ ডি এফেও ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই উদ্দেশ্যে কালি গুৱাহাটীত থকা ৰাজীৱ ভৱনত অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা অখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবাঘেলে উপ নিৰ্বাচনৰ বাবে শীঘ্ৰে প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: অসমীয়া সংগীত ক্ষেত্ৰলৈ জুবিন গাৰ্গৰ আগমন অনন্য আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। এগৰাকী কণ্ঠশিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰাই নহয়, কম সময়ৰ ভিতৰত জুবিন গাৰ্গ হৈ পৰিছিল।

প্ৰেম, বিচ্ছেদ, প্ৰকৃতি, সমাজ আৰু সময়ক অন্তৰস্পৰ্শী ৰূপত গীতৰ কথা আৰু সুৰেৰে প্ৰতিফলিত কৰা শিল্পীগৰাকীয়ে অসমৰ থলুৱা সুৰৰ লগতে পশ্চিমীয়া সুৰৰ সংমিশ্ৰণ ঘটাই সম্পৰীক্ষাও কৰিছিল। তেওঁৰ গীতে এটা প্ৰজন্মক নতুনকৈ অসমীয়া সংগীতৰ প্ৰতি অনুৰাগী কৰি তুলিছিল। বৰগীত, লোকগীত, হলিগীতৰ পৰা আৰম্ভ কৰি অসমৰ থলুৱা সুৰক নতুন মাত্ৰাৰে তেওঁ জনপ্ৰিয় আৰু ভাৰত তথা বিশ্বৰ মঞ্চত আদৰণীয় কৰি তুলিছিল। তীক্ষ্ণ অনুভূতি সম্পন্ন শিল্পীগৰাকীয়ে মানুহৰ মনৰ কথা, সময় আৰু সমাজৰ প্ৰত্যাহ্বানৰ কথা গীতেৰে তুলি ধৰিব পাৰিছিল। যান্ত্ৰিক জীৱনৰ চাকনয়াত ৰুদ্ধ জীৱনৰ পৰা তেওঁ মানুহৰ মুক্তি কামনা কৰিছিল। সময়ৰ নিষ্ঠুৰ আঘাতত অথিৰ অবিৰ হোৱাৰ পাছতো প্ৰেম আৰু ভালপোৱাৰ বাবে জীৱন সুন্দৰ বুলি তেওঁ মানুহৰ মনত প্ৰত্যয় জন্মাবলৈ সমৰ্থ হৈছিল। প্ৰেমেৰে কাললৈ অজস্ৰজনৰ হৃদয় জয় কৰি যোৱা এই শিল্পীৰ এটা গীতে কিদৰে প্ৰাৰ্থনাৰ

ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কোছ জুনিয়ৰৰ সৈতেও মত বিনিময় কৰে। দুয়োগৰাকী নেতাই সাম্প্ৰতিক দ্বিপাক্ষিক সহযোগিতাৰ প্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, মহাকাশ, ৰেল আন্তঃগাঁথনি, বিত্ত প্ৰযুক্তি, শিক্ষা, পৰ্যটন, বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত সহযোগিতা অধিক গভীৰ কৰাৰ পোষকতা কৰে। বিগত বৰ্ষৰ আগষ্টত ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী ভাৰত ভ্ৰমণৰ সময়ছোৱাত গতি লাভ কৰা কৌশলগত মিত্ৰতা অধিক শক্তিশালী কৰাৰ হকেও দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই উমৈহতীয়া স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে কৌশলগত মিত্ৰতাৰ সকলো দিশতে সহযোগিতা শক্তিশালী কৰাৰ সংকল্প দোহাৰে। উগাণ্ডাৰ উপ ৰাষ্ট্ৰপতি জেছিকা ৰোছ এপল অলুপৰ সৈতে হোৱা সাক্ষাৎকালত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰযুক্তি সন্দৰ্ভত মিত্ৰতা, সামৰ্থ্য নিৰ্মাণ, অভিজ্ঞতা বিনিময়, বিনিয়োগৰ সুবিধা তথা ব্যক্তিগত খণ্ডৰ সহযোগিতাকে ধৰি উল্লেখযোগ্য দিশসমূহত সহযোগিতা অধিক বিকশিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে দক্ষিণ আফ্ৰিকা আৰু বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি তথা নাইজেৰিয়াৰ উপ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে বিগত তিনিদিনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলৰ সৈতে 15খন দ্বিপাক্ষিক বৈঠকত মিলিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ছৌদি আৰবৰ বৈদেশিক মন্ত্ৰী প্ৰিন্স ফৈজল বিন ফৰহান আল ছাউদৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু ছৌদি আৰবৰ মাজত দ্বিপাক্ষিক সহযোগিতা আগুৱাই নিয়াৰ লগতে গোলকীয় তথা আঞ্চলিক উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। দশক পূৰ্বে থকা প্ৰতিবন্ধকতা নেওচি মহামাৰী প্ৰতিৰোধৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহুদূৰ আগুৱাই যোৱা বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশে এটা শক্তিশালী জৈৱ অৰ্থনীতি গঢ়ি তোলাৰ লগতে প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে। তদুপৰি দেশৰ বৈজ্ঞানিক পৰিৱেশতন্ত্ৰই ভৱিষ্যতে প্ৰাদুৰ্ভাৱ হ'ব পৰা মহামাৰী তথা অতিমাৰীৰ সন্মুখীন হ'বলৈ গোলকীয় প্ৰস্তুতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো উল্লেখনীয় বৰঙণি যোগোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন দিল্লীত আজি মহামাৰী প্ৰস্তুতি সম্পৰ্কীয় উদ্ভাৱনৰ বাবে সমন্বয় গোটৰ পৰিষদ তথা বিনিয়োগকাৰী পৰিষদৰ উচ্চ পৰ্যায়ৰ এখন বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে। ডঃ সিঙে কয় যে স্বাস্থ্যখণ্ডৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ বাবে জৈৱ চিকিৎসা সমাধানৰ গোলকীয় প্ৰচেষ্টাত ভাৰতেও বৰঙণি যোগাব পাৰে। বৈজ্ঞানিক সামৰ্থ্য শক্তিশালী কৰি তোলাৰ বাবে দেশ সাজু হৈ উঠা বুলি প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বৰ্তমান গৱেষণা আন্তঃগাঁথনি বিকশিত হৈছে। স্বাস্থ্যখণ্ডৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ প্ৰতি তাৎক্ষণিক সঁহাৰি দিবলৈও দেশ প্ৰস্তুত বুলি তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰ, শিক্ষাখণ্ড, উদ্যোগ খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় মিত্ৰ পক্ষসমূহৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ পোষকতা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে হিন্দী ভাষাৰ সংবৰ্ধনৰ লগতে অন্যান্য ভাৰতীয় ভাষাসমূহৰ লগতে হিন্দীৰ সমন্বয় সন্দৰ্ভত আলোচনা কৰিবলৈ বিশেষজ্ঞ ভাষাবিদ, শিক্ষাবিদ তথা চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে সুযোগ লাভ কৰিব। আৰম্ভণিৰ অধিৱেশনত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক 2025-26 বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰিব। এই অধিৱেশনৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপৰ্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ লগতে NDA মিত্ৰজোঁটৰ উপৰিও কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে। মুম্বাইত সংবাদ মাধ্যমৰ আগত শ্ৰীশ্বাহে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ জৰিয়তে জনভাগিদাৰী আন্দোলনৰ মাধ্যমেৰে বিকশিত ভাৰতৰ সংকল্প আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিৱস হোৱাৰ লগতে অহা অক্টোবৰ মাহত শ্ৰীমোদীৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে জনসেৱাত জড়িত হৈ থকাৰ 25 বছৰ সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিগদৰ্শনত NDA চৰকাৰৰ বিভিন্ন আন্তঃগাঁথনি, সামাজিক তথা সাংস্কৃতিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰতীয় ৰত্ন আৰু অলংকাৰ উদ্যোগৰ সমগ্ৰ পৰিৱেশতন্ত্ৰ আৰু পৰীক্ষাগাৰত নিৰ্মিত হীৰাৰ নিৰ্মাণ শৃংখলৰ চাবিকাঠি দেশৰ জৰিয়তে ৰাখিবলৈ এই উদ্যোগ খণ্ডটোলৈ আহ্বান জনায়। মুম্বাইত অনুষ্ঠিত 52 সংখ্যক
ভাৰতীয়

আৰু অলংকাৰ বঁটা অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে পৰীক্ষাগাৰত নিৰ্মিত হীৰাই সমাদৰ লাভ কৰাৰ লগে লগে হীৰাৰ বাণিজ্যিক প্ৰকৃতি সলনি হৈছে। বৰ্তমানৰ হীৰাৰ বজাৰতকৈ ভৱিষ্যতে এই খণ্ড 50 গুণ অধিক বিকশিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল খন্তেক পাছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল অহা মঙলবাৰে আৰু তৃতীয় তথা অন্তিমখন খেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। ভাৰতৰ মহিলা হকী দলে একেৰাহে তৃতীয়বাৰৰ বাবে জুনিয়ৰ এছিয়া কাপ খিতাপ দখল কৰিছে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে আজি বিয়লি চীনৰ মুকিত অনুষ্ঠিত চূড়ান্ত খেলত 1-0 ব্যৱধানত চীনক পৰাস্ত কৰে। ভাৰতৰ হৈ সানিকা চন্দ্ৰকান্ত মানেয়ে খেলৰ 17 মিনিটত প্ৰথম গলটো কৰে। পেৰা বেডমিণ্টনত টকিঅ'ৰ পেৰা অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰমোদ ভগতে আজি জাপান ইণ্টাৰনেশ্যনেলত পুৰুষৰ ছিংগলছ SL3 শিতানত সোণৰ পদক লাভ কৰিছে। তদুপৰি ভগতে পুৰুষৰ ডাবলছৰ SL3 SU5 শিতানতো শ্ৰীকান্ত কদমৰ সৈতে ৰূপৰ পদক লাভ কৰিছে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভগতে ছিংগলছৰ চূড়ান্ত খেলত ভাৰতীয় খেলুৱৈ উমেশ কুমাৰক 21-16, 21-8 ফলাফলত পৰাস্ত কৰি এই খিতাপ লাভ কৰে। আনহাতে সুকান্ত কদমৰ সৈতে যুটীয়াভাৱে 5-21, 15-21 ফলাফলত ইণ্ডোনেছিয়াৰ হিকমত ৰামদানী আৰু ফেডৰি ছেটিৱানৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগবঢ়াওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মহামাৰীৰ প্ৰতিৰোধৰ প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহুদূৰ আগুৱাই যোৱা বুলি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস 2026ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল খন্তেক পাছতে নতুন দিল্লীত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 8 বজাত পাব।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজৰ নেয়াৰ এপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। নমস্কাৰ মৰমৰ অকণিহঁত, মৰম ল'বা, আশা কৰিছোঁ সকলো কুশলে আছা। আজিৰ তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আহাচোন আজিৰ অনুষ্ঠানটি আমি সকলোৱে শুনো।

0: নমস্কাৰ, মোৰ নাম হাৰ্দিক শিৱম। মই এটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। পোহৰ দিয়া, পোহৰ দিয়া, আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া, সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়াত জ্বলোক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তেই আছা আমাক মৰম দিবা, সোণপুৱতি বেলিৰ আঁৰত থাকি হাঁহিবা, তৰাজোনৰ সিপাৰতো দূৰতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা, যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত, নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা, সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম অন্তৰিক্ষা বৰা। আজি মই জয়ন্ত হাজৰিকা দেৱৰ এটি গীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম প্ৰজ্ঞানন্দিনী হাজৰিকা। টি প্ৰসাদ আগৰৱালাৰ টি গীত গাব ওলাইছোঁ।

0: মৰমৰ কনিহত, তোমালোকক পুনৰ মৰম আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আন এটি উমলা ঘৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললো। শ্ৰোতা, ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানটিত তেজপুৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আছিল হিৰণ্য শইকীয়াৰ, বাদ্যযন্ত্ৰত সংগত কৰিলে তবলা হিৰণ্য শইকীয়া, গীটাৰ ৰঞ্জু বৰা, হাৰমনিয়ামত পংকজ নাথ আৰু জয়িতা সেনে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ। উমলা ঘৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: সুখবৰ, সুখবৰ, সুখবৰ! আপোনাৰ ব্যৱসায়, দোকান, প্ৰতিষ্ঠান আৰু সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰিছে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। আমাৰ তাত বিজ্ঞাপন দিয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। আমাৰ ঠিকনা হৈছে আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 8723989423। আকাশবাণী তেজপুৰ, বাণিজ্যিক শাখা।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো।

1904 চনৰ আজিৰ দিনটোতে শ্বিলং সমবায় সমিতি অসমৰ সমবায় সমিতি প্ৰতিষ্ঠা হৈছিল। 1916 চনৰ আজিৰ দিনটোতে এনি বেচান্তৰ ভাৰতৰ হোম ৰুল লীগ প্ৰতিষ্ঠিত হৈছিল। 1948 চনৰ 13 ছেপ্টেম্বৰত ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল কৰে। 1947 চনত লোকপাল বিধেয়ক গৃহীত হৈছিল। 1996 চনৰ আজিৰ দিনটোতেই সমাজ সেৱক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজনেতা সুৰেন্দ্ৰ কুমাৰ দেৰ জন্ম হৈছিল।

স্বাধীনতা সংগ্ৰামী লাহোৰ জেলত ব্ৰিটিছ ভাৰতৰ 63 দিন অনশন কৰি শ্বহীদ হোৱা যতীন্দ্ৰনাথ দাসৰ আজি স্মৃতি দিৱস। 1929 চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হৈছিল।

অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাধিনায়ক মহেশ্বৰ নেওগৰ আজি স্মৃতি দিৱস। তেওঁ বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ বৌদ্ধিক উত্তৰাধিকাৰী বুলি কোৱা হয়। তেওঁ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একাধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন। পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য গীতৰ পৰা লোকশিল্পলৈকে, পাশ্চাত্যৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে বহল পৰিসৰত তেওঁ বিচৰণ কৰিছিল আৰু তথ্যৰ আশোহোৱা নথকাকৈ এই বিষয়সমূহ তেওঁ গৱেষণাৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁ সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি। তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট নিৰ্মাতা বুলি কোৱা হয়। শ্ৰী শ্ৰী শংকৰদেৱ আদি গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল। বেজবৰুৱাৰ বিশাল ব্যক্তিত্বক নৈপ চিন্তাধাৰাৰে সৈতে অসমীয়া সমাজত চিনাকি কৰি দিয়াত তেওঁৰ মুখ্য ভূমিকা লৈছিল। 1938 চনত জয়ন্তী কাকতত তেওঁ বেজবৰুৱা মানুহজন নামৰ জীৱনী তিনিটা খণ্ডত প্ৰকাশ পাইছিল। শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা আৰু মাধৱদেৱ বিৰচিত নামঘোষাৰ সম্পাদনা তেওঁ অন্যতম সম্পাদনাৰ কৃতি আছিল। তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হৈ থকা সময়ছোৱাতে যোৰহাটৰ ৰাধাকান্ত সন্ধিকৈ ভৱন আৰু 1965 চনত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন নিৰ্মাণৰ কাম কৰে। 1976 চনত তেওঁ মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। ভাৰত চৰকাৰে মহেশ্বৰ নেওগক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল। অসম সাহিত্য সভাই সভাপতিৰ সন্মান যচাৰ উপৰিও তেওঁক সদস্য মহিয়ান সন্মান যাচিছিল। অসম চৰকাৰে প্ৰদান কৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা। ইয়াৰ উপৰিও তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এমেটাৰিষ্ট, ভাৰতীয় প্ৰত্নতত্ত্ব সমিতি আৰু ভাৰতীয় ইতিহাস আৰু সংস্কৃতি সমিতিয়ে তাম্ৰপত্ৰ আৰু সংগীত নাটক একাডেমীয়ে ফিলোশ্বিপ বঁটা প্ৰদান কৰিছিল। আজিৰ দিনটোতে তেওঁলৈ যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। শ্ৰোতাসকল, এয়াই আছিল আজিৰ ইতিহাসৰ পাতাত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এয়া আকাশবাণী তেজপুৰ।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত ভাগ লৈছে। এই সন্মিলনত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি যোৰহাটৰ চিনামৰাত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। 53 বিঘাৰো অধিক ভূমি সামৰি 49,65,00,000 টকা ব্যয়েৰে এই ভৱনটোৰ নিৰ্মাণ কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখলৈ মাজত মাত্ৰ 2 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 7 ব্ৰিক্স শীৰ্ষ সন্মিলনৰ আজি সামৰণি পৰে। বৰ্তমানৰ পৰস্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপৰ্যয়ে যে মাত্ৰ এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। কংগ্ৰেছ দলে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ধবংস হোৱা বাসগৃহসমূহ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন আৰু জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অহা 17 ছেপ্টেম্বৰৰ পৰা 3দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ আজি সামৰণি পৰে। আৰু মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 নমস্কাৰ।
2: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি।
3: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছো পুৰণি গীত আৰু কথা অনুষ্ঠানটি। কিছুমান শিল্পীৰ কণ্ঠত এক সুকীয়া আবেদন আছে, এক সুকীয়া পৰিচয় আছে। যি কণ্ঠ শুনিলেই শ্ৰোতাই অনুধাৱন কৰিব পাৰে শিল্পীগৰাকীৰ কণ্ঠৰ দৰদ আকুলতা। তেনে এগৰাকী কণ্ঠশিল্পীয়ে হৈছে চাৰুগোহাঁই, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। চাৰুগোহাঁয়ে কেইবাটিও জনপ্ৰিয় গীত শ্ৰোতাক উপহাৰ দিছে। তেওঁৰ বহুকেইটা গীত অত্যন্ত জনপ্ৰিয় হৈছিল। 70ৰ দশকত তেওঁ কণ্ঠ নিগৰুৱা ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতবোৰে তেওঁক এক সুকীয়া পৰিচয় দিছিল। ৰোমান্টিক গীতৰ বাবে জনাজাত চাৰুগোহাঁয়ে থিয়েটাৰৰ বাবেও গীত ৰচনা কৰিছিল। 61 বছৰীয়া জীৱনকালত তেওঁ বহুকেইটা গীতত কণ্ঠ নিগৰাইছিল।

চাৰুগোহাঁয়ে 1951 চনৰ 17 ছেপ্টেম্বৰত অসমৰ শিৱসাগৰ জিলাৰ সোণাৰীৰ চৰাইদেউ বাগানত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল নন্দীৰাম বুঢ়াগোহাঁই আৰু মাতৃ আছিল ভদ্ৰেশ্বৰী বুঢ়াগোহাঁই। তেওঁ চৰাইদেউ বাগানৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলে। পিছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। বি বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই চাৰুগোহাঁই সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰে আৰু তেতিয়াই 1979 চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। 1979 চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ তেওঁ পাতনি মেলে। পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষকৰূপে 2011 চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে।

চাৰুগোহাঁয়ে প্ৰায় 200ৰো অধিক গীতত কণ্ঠদান কৰিছিল। তেওঁ এগৰাকী ভাল গীটাৰিষ্টো আছিল। তেওঁ 20ৰো অধিক গীত ৰচনা কৰে। সংগীতৰ ক্ষেত্ৰত তেওঁক ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই প্ৰভাৱিত কৰিছিল। জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীত আৰু সংগত কৰিছিল। চাৰুগোহাঁয়ৰ সন্দৰ্ভত বিশিষ্ট সংগীত শিল্পী জেপি দাসে কৈছিল, হি ৱাজ দ্য গল্ডেন ভইচ অৱ আছামিজ মিউজিক। চাৰুগোহাঁয়ে কণ্ঠদান কৰা একক কণ্ঠৰ শ্ৰব্য গীতৰ এলবাম আছিল নতুন নিয়ৰ, চাৰুগোহাঁয়ৰ গান, সুৰভি আৰু জোনজলে কপালত।

কথাতে কয়, দেহা থাকিলেহে বেহা। মানুহৰ দেহাটো যদি ঠিক নাথাকে তেনেহলে একোৱেই সম্ভৱ নহয়। চাৰুগোহাঁইৰ ক্ষেত্ৰতো একেই হ'ল। তেওঁ বৃক্ক আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা বাবে 2012 চনৰ 22 ফেব্ৰুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে 5 এপ্ৰিলত ICU ৰুমত ভৰ্তি কৰা হৈছিল যদিও সেই প্ৰচেষ্টা বিফল হ'ল। 2012 চনৰ 7 এপ্ৰিলৰ ৰাতিপুৱা 10:45 তেওঁ মৃত্যুমুখত পৰে। এৰি থৈ গ'ল তেওঁ এই ধৰাৰ মায়া, এৰি থৈ গ'ল শ্ৰোতাৰ বাবে তেওঁৰ কণ্ঠৰ মাদকতা, যাৰ বাবে সেই শ্ৰোতাক মহাচন্ন কৰি ৰাখিব চিৰদিন চিৰকাল।

0: পুৰণি গীত আৰু কথা এই অনুষ্ঠানত আজি শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ চাৰুগোহাঁইৰ জীৱন পৰিক্ৰমাৰ লগতে তেখেতৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। সহশিল্পী আছিল সন্ধ্যা মেনন। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: পুৰণি গীত আৰু কথা অনুষ্ঠানতে শুনিলে এয়া আকাশবাণী তেজপুৰ।
2: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হয়ে পড়ব নিবিচারে তেন্তে পয়সা পঠিয়ার সময়ত নাম আর ধনের পরিমাণ সদায় দুবার পরীক্ষা করিব।
3: আরবিআই কয় কারুবাক পেমেন্ট করার সময়ত অলপ সাবধান হব।
1: এফএম বেণ্ডৰ 102.4 মেগাহার্টজ আৰু নিউজন এয়ার এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো অসমীয়া আধুনিক গীত, আজিৰ শিল্পী মৌচুমী চহৰীয়া।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 লাখতকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: শ্ৰোতাসকলে মৌচুমী চহৰীয়াৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন।

0: শ্রোতা ইমান পৰে গোলাম আলীৰ কণ্ঠৰ গজল শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হৈ পৰিব নিবিচাৰে তেন্তে পয়সা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
2: আৰবিআইয়ে কয় কাৰোবাক পেমেণ্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
0: শ্ৰোতাসকলে নিউজ অন এয়াৰ এপৰ জৰিয়তেও অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আপোনাৰ বাবে লৈ আহিছো ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত। প্ৰথমেই শুনক এই গীতটি।

0: শ্ৰোতাসকলে ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। গীতৰ সংগীত ললিতৰ।
1: সুখবৰ সুখবৰ, আপোনাৰ ব্যৱসায় দোকান প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ হৈছে সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন আৰু প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলি। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। আকৌ নম্বৰটি কৈছোঁ 8723989423।

শ্রোতাসকলে ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন।

0: শ্রোতা ইমান পৰে ফাল্গুনী পাঠকৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকলে অনুষ্ঠান শুনি আছে এফএম বেণ্ডৰ 102.4 মেগাহার্টজ লগতে নিউজ অন এয়াৰপৰ জৰিয়তেও।
1: শ্রোতাবৃন্দ সতর্ক হোক, যদিহে ব্রেকিং নিউজ হৈ পৰিব নিবিচাৰে তেন্তে পইচা পঠিওৱাৰ সময়ত নাম আৰু ধনৰ পৰিমাণ সদায় দুবাৰ পৰীক্ষা কৰিব।
2: RBI কয় কাৰোবাক পেমেন্ট কৰাৰ সময়ত অলপ সাৱধান হ'ব।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী কিশোৰ কুমাৰ। প্ৰথমেই শুনক

1964 চনত মুক্তি লাভ কৰা দূৰ গগন কে চাও মে বোলছবিৰ গীতটি শুনিলে। এইবাৰ শুনক দো ৰাস্তে বোলছবিৰ এই গীতটি, গীতৰ শিল্পী কিশোৰ কুমাৰ।

0: যাত্ৰীসকল অনুগ্ৰহ কৰি মন দিয়ক, যাত্ৰাৰ বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাছৱৰ্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
1: RBIয়ে কয় OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: एतियालो ए योजनात 8,85,00,000 कोई अधिक लाभार्थी जड़ित हुइसे। जदि आपुनिउ 18-40 बोसोरर भितरर तेंते माहिली अटल पेन्सनर होइते योजनार 3টা निश्चित लाभर बिषय जानिबोलै निजर बैंकर शाखार होइते जोगाजुग करक।
4: শ্রোতাসকলে, আজিৰ হিন্দী বোলছবি গীতৰ অনুষ্ঠানটিত কিশোৰ কুমাৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ সফৰ বোলছবিৰ এই গীতটি শুনকচোন।

2.4 MHz লগতে নিউজ অন এয়াৰপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত সমীৰ নাৰ্জাৰী, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটিৰ মত অল্পনা শইকীয়াৰ সৈতে মই চিত্ৰমণি বৰুৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।